নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 10 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 4 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 25 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ।

প্রিয় শ্রোতা, এতিয়া স্টুডিওত আছো মই মিতালী বৰবৰা। দ্বিতীয় ৰুমত আছে সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির মনতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে সুৱাগমণি মহন্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, নাৰায়ণ কলিতাৰ কণ্ঠৰ লোকগীত, ৰমণী লাহন আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত, প্ৰীতিশ্ৰী নাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত আৰু ঝিৰিমি কাকতিৰ কণ্ঠৰেদি ভজন শুনিলে।

0: Under its new coach Tim White, the team will play 7 matches across Scotland and England as part of its preparations for the upcoming international competitions, including the Junior Asia Cup. The young squad will be led by captain Khaidam Shelema Janu. During the 9-day exposure tour, Indian team will play 2 matches against Scotland senior women's team and matches against junior sides from US, England and Belgium. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
2: পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল, ব্যক্তিগত লাভালাভৰ ওপৰত এটা জাতীয় মৰ্যাদা আৰু আত্মসন্মান আছে, উপাধিতকৈ ওপৰত এটা চৰিত্ৰৰ গৌৰৱ আৰু জ্ঞানৰ গৌৰৱ আছে। খোৱা পিন্ধাৰ বাহিৰেও কিছুমান চিৰন্তন সত্য আৰু অসুৰীৰ মূল্য আছে।

আত্মসন মান আছে। উপাধিতকৈ ওপৰত এটা চৰিত্ৰৰ গৌৰৱ আৰু জ্ঞানৰ গৌৰৱ আছে। খোৱা পিন্ধাৰ বাহিৰেও কিছুমান চিৰন্তন সত্য আৰু ঔশৰীৰী মূল্য আছে। এইবিলাক আদৰ্শৰ অনুশীলন কৰাও ছাত্ৰজীৱনৰ লক্ষ্য বুলি বোধ হয়। অন্ততঃ ছাত্ৰজীৱনতে যে তাৰ সাধনা কৰিবলৈ আটাইতকৈ বেছি সুবিধা তাত সন্দেহ নাই। কালৰ সোঁতত আদৰ্শৰ বেছিভাগ উটি গ'লেও যি দুটা এটা ফিৰিঙতি বাকী থাকিব, সিয়েই আমাৰ জাতীয় আৰু সামাজিক জীৱন পবিত্ৰ কৰিব যেন লাগে। এই আদৰ্শৰ খাতিৰতে অনেকেই শিক্ষাৰ ব্যৱস্থাত জ্ঞানতকৈ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত বেছি ভৰ দিয়ে। প্ৰাচীন যুগত প্ৰভাৱশালী লেটিন লিখক কুইণ্টিলিয়ানে শিক্ষাত জ্ঞানৰ প্ৰেৰণাতকৈ চৰিত্ৰৰ সাধন বেছি মূল্যৱান বুলি ভাবিছিল। আধুনিক যুগত জাৰ্মান দাৰ্শনিক নিৎসেই যেতিয়া জাৰ্মানীৰ বিৰাট শিক্ষা ব্যৱস্থা আৰু জ্ঞান সাধনা কোনো কামৰ নহয় বুলি প্ৰবল আক্ৰমণ কৰে, তেতিয়া তেওঁ এই চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশেই সৰ্বমূল বুলি ঘোষণা কৰিছিল। নিৎসেৰ সকলো মত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা টান হলেও আধ্যাত্মিক শক্তি আৰু নৈতিক প্ৰেৰণাৰ কাৰণে তেওঁৰ উৎসাহপূৰ্ণ গদ্যই জাৰ্মান সাহিত্যত ওখ ঠাই লাভ কৰিছে। বাস্তৱতে এই ব্যক্তিত্বৰ বিকাশ নহলে কোনো উচ্চ আদৰ্শৰ লক্ষ্য ৰাখিব নোৱাৰি। খোৱা পিন্ধা আৰু সংসাৰৰ যাত্ৰা, ইয়াৰ বাহিৰে যি আন কোনো ভাৱৰ প্ৰেৰণা অনুভৱ নকৰে অথবা তাৰ আৱশ্যকতা বোধ নকৰে, তেওঁৰ এটা স্বতন্ত্ৰ ব্যক্তিত্ব আছে বুলি ক'ব নোৱাৰি। ব্যক্তিত্বৰ বিকাশ নহলে আদৰ্শৰো আৱশ্যক নাই। আদৰ্শ এটা আহুকলীয়া বস্তু। আদৰ্শই নতুন নতুন ভাৱ আৰু অনুভূতিৰ সোঁত বোৱাই আহুকাল, অসন্তোষ আৰু আনকি বিপ্লৱৰ সৃষ্টি কৰে। কিন্তু ইয়াতে প্ৰাণৰ স্পন্দন আৰু জাতীয় জীৱনৰ হেন্দোলনি আৰম্ভ হয়। ভাৰতবৰ্ষৰ ছাত্ৰ সমাজৰ ফালে চালে আজি এনে বোধ হয় যেন তেওঁবিলাকৰ ভিতৰত এটা নতুন আত্মসন্মান আৰু জাতীয় মৰ্যাদাৰ বোধ আৰম্ভ হৈছে। কোনো অযথা অপমান সহ্য নকৰিবলৈ তেওঁবিলাকে যেন দৃঢ় সংকল্প কৰিছে। চৰিত্ৰৰ বল আৰু নিস্বাৰ্থ ভাৱ থাকিলে ছাত্ৰৰ সকলো সময়তে জয় হ'ব তাত সন্দেহ নাই। চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে। শাৰীৰিক উৎকৰ্ষ সাধনাৰ লগত জাতীয় মৰ্যাদা আৰু চৰিত্ৰৰ বল জড়িত হৈ আছে। এই বিষয়টো বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ এটা প্ৰধান অংগ বুলি ধৰি উপযুক্ত ব্যৱস্থা কৰা উচিত। শাৰীৰিক সাধনাৰ লগত জাতীয় অস্তিত্বৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলিয়েই প্ৰাচীন গ্ৰীচৰ অলিম্পিক খেলবিলাক গ্ৰীক জাতীয় জীৱনৰ এটা প্ৰধান উপাদান হৈছিল। অলিম্পিক খেলত জয়লাভ কৰা বীৰবিলাকৰ গম্ভীৰ জয়গাথা ৰচনা কৰি গ্ৰীক গীতিকবি স্পিণ্ডাৰ বিশ্ব সাহিত্যত অমৰ হৈছে। গ্ৰীক নাট্যকাৰ ইউৰিপিডিছে শাৰীৰিক বল আৰু চৰিত্ৰৰ বলৰ অপূৰ্ব সমাৱেশ পবিত্ৰ বীৰ হিপ্লিটাছৰ চৰিত্ৰত অমৰ লেখনিৰে আঁকি গৈছে। মহাকবি ভাৰৱীৰ কাব্য পঢ়িলে দেখা যাব অৰ্জুনে অকল তপস্যাৰে মহাদেৱক সন্তোষ দিব নোৱাৰিলে। প্ৰথমে চৰিত্ৰৰ বলেৰে প্ৰলোভনকাৰিণী অপেচৰাক আৰু পাছত কিৰাতৰূপী মহাদেৱক বাহুবলেৰে জয় কৰিহে দেৱতাৰ তুষ্টি সাধিলে। এইকাৰণেই কবিয়ে এঠাইত কৈছে যে তপস্যাতকৈও অৰ্জুনৰ সত্য অৰ্থাৎ নৈতিক মৰ্যাদা আৰু শাৰীৰিক বীৰত্বৰ সমাৱেশ দেখিহে মহাদেৱে ৰং পালে। এই জাতীয় অভ্যুত্থানৰ দিনত জাতিৰ পক্ষে এনে আদৰ্শৰ মূল্য সহজে বুজিব পাৰি। মুকুতমালা আজি

মুকুতামালা কৃষ্ণকান্ত সন্দিকৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দেবেন সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰি গীত।

ইমান পৰে শ্ৰোতাসকলে দেবেন সন্দিকৈ আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ভজনৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে শুনক কাজল ছবিৰ এটি ভজন আশা ভোছলেৰ কণ্ঠত।

অনুষ্ঠানৰ শেষত শুনক উষা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠৰ এটি ভজন, জয় সন্তোষী মা ছবিখনৰ পৰা।

আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা এই বিষয়ে আলোচনা কৰিব ডক্টৰ নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত দীননাথ মিশ্ৰৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব ৰাগ যোগ।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰুমি অঞ্জনা চৌধুৰী কণ্ঠৰ আধুনিক গীত, সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ কামেশ্বৰ শুক্লাৰ এটি কথিকা সংস্কৃতে সাহিত্যে গ্ৰীষ্ম বৰ্ণনাম, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত এটি পোনপটীয়া ফোন ইন অনুষ্ঠান শুনিবলৈ পাব, বিষয় দুগ্ধপামৰ জৰিয়তে উদ্যমিতা বিকাশ, সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডক্টৰ দেৱজিৎ ডেকা, ডক্টৰ সুভাষ চন্দ্ৰ কলিতা, আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাই যুগুতোৱা কথিকা শিকাৰুৰ মৌখিক বিকাশত শিক্ষকৰ কৰণীয়। বিয়লি 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত ডক্টৰ অমূল্য চন্দ্ৰ বৰ্মনৰ এটি কথিকা প্ৰাচীন ইমাৰতকে সংৰক্ষণ কি প্ৰয়োজনীয়তা, পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব ভূপেন হাজৰিকা, মঞ্জুস্না মহন্ত গোস্বামী, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, দীতিমণি বৰুৱা আৰু অশোক শইকীয়াৰ কণ্ঠৰ গীত। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত নাট্য প্ৰভাগৰ সত্যপ্ৰসাদ বৰুৱাৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 ফোন ইন গল্পটৰু। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানত সৌন্দৰ্য শিতানত গ্ৰীষ্মকালত ছালৰ যতন, এই বিষয়ে সৌন্দৰ্য বিশেষজ্ঞা বিনীতা গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ৰুণামণি বৰাৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত বনদীপ শৰ্মাৰ কবিতা মৰ্জিতা বৰুৱাৰ গল্প আঁত ধৰিব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:20 বলোৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিবলৈ পাব।

পুৱা ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া সাত বজাত নিয়োগ বাতৰি, সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা ন বাজি পোন্ধৰ মিনিটত জিলা ৰেহৰূপ, দহ বজাত মাটিৰ গান, চাৰে দহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 1:50 অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 9:30 গজলৰ অনুষ্ঠান শুনিবলৈ পাব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

বায়ু প্ৰদূষণ দ্বিতীয় ভাগ, মানুহৰ স্বাস্থ্যৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰতিক্ৰিয়া। পোনপটীয়াকৈ কাৰণ আৰু ফলাফল এই দুটাৰ মাজত যদিও সম্পৰ্ক স্থাপন কৰিব পৰা নাযায়, তথাপিও এইটো কিন্তু বুজিব পৰা গৈছে যে বায়ু প্ৰদূষণ মানুহৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। বায়ু প্ৰদূষণে শ্বাসতন্ত্ৰত ক্ৰিয়া কৰে আৰু প্ৰদূষণকাৰী গোটা আৰু জুলীয়া দুই ধৰণৰ পদাৰ্থকণাই সাংঘাতিক ধৰণৰ অপকাৰ সাধন কৰে। গেছীয় প্ৰদূষকবোৰ যেনে কাৰ্বন মনক্সাইড গেছে উশাহ নিশাহ বন্ধ কৰি দিব পাৰে আৰু এই গেছ যেতিয়া উশাহত গৈ হাওঁফাওঁ পায়গৈ ই তেজৰ হিমগ্ল'বিনৰ লগত লগ লাগি কাৰ্বক্সিল হিমগ্ল'বিন প্ৰস্তুত কৰে, যাৰ ফলত দেহাটোক অক্সিজেন যোগান ধৰিবৰ বাবে তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি যায়। হিমগ্ল'বিনৰ প্ৰতি থকা অক্সিজেনৰ আসক্তিতকৈ কাৰ্বন মনক্সাইডৰ হিমগ্ল'বিনৰ প্ৰতি থকা আসক্তি 240 গুণ বেছি বুলি জানিব পৰা গৈছে। তেজৰ অক্সিজেন বহন ক্ষমতা কমিলে হোৱা ৰোগ, উদাহৰণস্বৰূপে ৰক্তহীনতাত আক্ৰান্ত ৰোগীক কাৰ্বন মনক্সাইডে সহজতে আক্ৰমণ কৰিব পাৰে আৰু এনে মানুহৰ দেহৰ মুখ্য অংগসমূহৰ ক্ষতিসাধন কৰিব পাৰে। অৱশ্যে কাৰ্বন মনক্সাইড এটা সঞ্চিত থাকি যাব পৰা বিষ নহয় আৰু ই কেওপিনে বায়ুত থাকোঁতে দেখুওৱা আংশিক চাপ আৰু দেহৰ হিমগ্ল'বিনে সংপৃক্ত কৰিব পৰা শতকৰা পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি দেহৰ ভিতৰ সোমায় অথবা বাহিৰ ওলায়। ছালফাৰ ডাইঅক্সাইড হ'ল অতি চিন্তাজনক আৰু ব্যাপকভাৱে বিস্তাৰিত বায়ু প্ৰদূষক। ছালফাৰ ডাইঅক্সাইড কম পৰিমাণত থাকিলে ব্ৰংকিয়লবোৰত থকা মিহি মাংসপেশীবোৰৰ অস্থায়ীভাৱে সংকোচন ঘটায়, গাঢ়তা বাঢ়িলে কফ বাঢ়ি যোৱাত সহায়ক হয়, পৰিমাণ আৰু বাঢ়িলে শ্লেষ্মা বৰণৰ ছালৰ কোঁহবোৰ ধ্বংসপ্ৰাপ্ত হ'ব পাৰে। অকলশৰীয়াকৈ থকা ছালফাৰ ডাইঅক্সাইডতকৈ ছডিয়াম ক্লৰাইডৰ দৰে এৰছলৰ উপস্থিতিত ছালফাৰ ডাইঅক্সাইড বেছি অপকাৰী হয়। ছালফাৰ ডাইঅক্সাইডৰ পৰা কাহো হয়, উশাহ ঘন হয় আৰু স্বৰমনাৰ সংকোচন হ'ব পাৰে, চকুৰ স্নায়ুত অসহ্য হোৱাকৈ জ্বলা পোৰা কৰিব পাৰে, যাৰ ফলত চকু ৰঙা পৰাৰ লগতে চকুৰ পানী ওলায়। তদুপৰি বায়ুমণ্ডলত এই গেছে বিক্ৰিয়া কৰি ছালফিউৰিক এচিডৰ দৰে অবাঞ্ছিত যৌগৰ সৃষ্টি কৰে। বায়ুত থকা এলান্ধুৰ দৰে কাৰ্বনৰ কণাবোৰত লগ লাগি এই ছালফিউৰিক এচিডৰ কণ কণ টোপালবোৰ নাকেৰে সোমাই গৈ হাওঁফাওঁৰ অনিষ্ট সাধন কৰিব পাৰে। ছালফাৰ ডাইঅক্সাইডে এলাৰ্জিৰ কাৰক হিচাপেও কাম কৰিব পাৰে। শ্লেষ্মা বৰণত আঘাত কৰিব পৰাৰ কাৰণে এই আঘাতপ্ৰাপ্ত অংশ অণুজীৱৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সুবিধা হৈ পৰে। অণুজীৱবোৰৰ বংশবৃদ্ধিৰ সুবিধা হোৱাৰ কাৰণে আঘাতৰ ঠাইডোখৰত সংক্ৰমণ সহজ হয় আৰু দেহত এলাৰ্জিৰ লক্ষণবোৰ দেখা দিয়ে। অজন এটা উত্তেজিত কৰিব পৰা গেছ বুলি জনা গৈছে। হাওঁফাওঁ পাবলৈ ছালফাৰ ডাইঅক্সাইডতকৈ এই গেছক কম সময়ৰ প্ৰয়োজন হয়। অতি কম পৰিমাণত থকা অজনে হাওঁফাওঁৰ কলাবোৰ আক্ৰান্ত কৰাৰ লগতে ৰক্তক্ষৰণ ঘটাব পাৰে। নাইট্ৰিক অক্সাইড হ'ল নাইট্ৰজেনৰ এবিধ সততে পোৱা অক্সাইড। ই জ্বলা পোৰা নকৰা গেছ। নাইট্ৰজেন ডাইঅক্সাইডে হাওঁফাওঁ উত্তেজক হিচাপে কাম কৰে বুলি জনা গৈছে আৰু অতি বেছি পৰিমাণত এই গেছে হাওঁফাওঁৰ ৰক্তক্ষৰণ ঘটাব পাৰে। নাইট্ৰজেনৰ অক্সাইডবোৰৰ বিশেষ অপকাৰিতাৰ বিষয়ে সুনিৰ্দিষ্ট প্ৰমাণ এতিয়ালৈকে অৱশ্যে পোৱা হোৱা নাই। হাইড্ৰজেন ছালফাইড আৰু জৈৱিক ছালফাইড যৌগ বৰ বিষাক্ত আৰু এইবোৰ অতিপাত গুণযুক্ত হোৱাৰ কাৰণে মহানগৰত ইহঁতে দুৰ্গন্ধৰ সৃষ্টি কৰি যথেষ্ট অশান্তি দিয়ে। এলডিহাইড আৰু এচিডবোৰ চকু নাক আৰু ডিঙিত পুৰণি তোলে। এলডিহাইডবোৰৰ ভিতৰত ফৰ্মেলডিহাইড আৰু এক্ৰলিন হ'ল বেছি গুৰুত্বপূৰ্ণ। এক্ৰলিনেও শ্লেষ্মা বৰণখনত জ্বলা পোৰা সৃষ্টি কৰে আৰু কালক্ৰমত উশাহ নলীত ঠেক হৈ পৰে। হাইড্ৰকাৰ্বনে হাওঁফাওঁৰ কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে। মটৰ গাড়ীৰ ধোঁৱাৰ লগত ওলোৱা সিহে লাহে লাহে বিষক্ৰিয়া কৰে, যিটো অতিকে ভয়ানক। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইবোৰে মগজুৰ অনিষ্ট সাধন কৰিব পাৰে। হাওঁফাওঁৰ কৰ্কট ৰোগ, ব্ৰংকাইটিছ, হাওঁফাওঁত থকা বায়ুমোনাবোৰৰ বহল হৈ যোৱা আৰু হাপানীৰ দৰে লেলেটীয়া ৰোগবোৰ হয় প্ৰদূষিত বায়ু সেৱন কৰি থাকিলে। বায়ুস্থলীবোৰ হ'ল হাওঁফাওঁৰ ভিতৰত থকা কিছুমান মোনা য'ত অক্সিজেনৰ আদান প্ৰদান কাৰ্য সম্পন্ন হয়। এই মোনাবোৰ নষ্ট হ'লে উশাহ লোৱাত কষ্ট হয়। এইটো জনা গৈছে যে গ্ৰেট ব্ৰিটেইনত 40 বছৰৰ পৰা 55 বছৰীয়া মানুহৰ মৃত্যুৰ ক্ষেত্ৰত সঞ্চিত ব্ৰংকাইটিছ হ'ল এটা মুখ্য কাৰণ। বায়ু প্ৰদূষণৰ ফলত হ'ব পৰা সকলোবোৰ সঞ্চিত ৰোগৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ হ'ল আটাইতকৈ ভয়ানক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আন্তঃগাঁথনিমূলক প্ৰকল্পত হোৱা বিলম্বই নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া

সুফলৰ পৰা বঞ্চিত কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰি ব্ৰাজিলে ক্ৰমাগতভাৱে 15 সংখ্যক বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰগতিৰ 52 সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে 4খন ৰাজ্যত প্ৰায় 30,000 কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া পথ, বিদ্যুৎ, ঔদ্যোগিক কৰিডৰ আৰু মেট্ৰ ৰেলখণ্ডৰ 4টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীমোদীয়ে কয় যে আন্তঃগাঁথনি প্ৰকল্পত হোৱা বিলম্বই ব্যয় বৃদ্ধি কৰাৰ উপৰি নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে। প্ৰকল্পসমূহৰ সঠিক পৰিকল্পনা আৰু ক্ষীপ্ৰ ৰূপায়ণৰ বাবে তেওঁ PM গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ কাৰ্যকৰী ব্যৱহাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। এই বৈঠকত যক্ষ্মামুক্ত ভাৰত অভিযানৰ পৰ্যালোচনা কৰা হয়। যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। ইপিনে চাইবাৰ অপৰাধ আৰু ডিজিটেল গ্ৰেপ্তাৰৰ ঘটনা বৃদ্ধি পোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে। নাগৰিকসকলক প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা, বেংক আৰু ডিজিটেল মঞ্চসমূহৰ মাজত শক্তিশালী সমন্বয় ৰক্ষাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। চাইবাৰ প্ৰৱঞ্চনাৰ গোচৰসমূহ দ্ৰুতভাৱে পঞ্জীয়ন আৰু নিষ্পত্তিৰ বাবে প্ৰতিখন ৰাজ্যকে E0 FIR ব্যৱস্থা কাৰ্যকৰী কৰিবলৈকো তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বাৰ্তালাপত শ্ৰীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেশখনে আগবঢ়োৱা সহায়ৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে বাৰ্তালাপৰ সময়ছোৱাত তেওঁলোকে উভয় দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা উষ্ম তথা বহুমুখী সম্পৰ্কক ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰে। ভাৰত আৰু আৰ্মেনিয়াৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বান্ধোনৰ উপৰি বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি আদিতো বিশেষ সম্পৰ্ক আছে। উভয় দেশৰ মাজত থকা বন্ধুত্বক নতুন শিখৰলৈ নিবলৈ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। আজি 25 জুন 1975 চনৰ এই দিনটোত ভাৰতৰ সংবিধানক অৱমাননা কৰি দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। সেই কলা অধ্যায়ক স্মৰণ কৰি আজি সমগ্ৰ দেশত সংবিধান হত্যা দিৱস পালন কৰা হৈছে। 1975 চনৰ এই একেটা দিনতে তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে আভ্যন্তৰীণ অস্থিৰতাৰ অজুহাতত সংবিধানৰ 352 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ইয়াৰ ফলত নাগৰিকৰ মৌলিক অধিকাৰসমূহ স্থগিত ৰখাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত কঠোৰ চেঞ্চৰশ্বিপ আৰোপ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে আজি নতুন দিল্লীত বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। সামৰণি কাৰ্যসূচীত সংবিধান হত্যা দিৱস আৰু গণতন্ত্ৰ চিৰঞ্জীৱী হওক শীৰ্ষক প্ৰদৰ্শনীৰ লগতে সংবিধান হত্যা দিৱস নামৰ এখন চুটিছবিও প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ শেখাৱতে এই অনুষ্ঠানত সভাপতিত্ব কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এক অনন্য সাংস্কৃতিক প্ৰচাৰ উদ্যমৰ অংশ হিচাপে নতুন দিল্লীত কৰ্মৰত 82খন দেশৰ কূটনীতিবিদসকললৈ আগশাৰীৰ ভাৰতীয় আমৰ বিশেষভাৱে তৈয়াৰী বাকচ প্ৰেৰণ কৰিছে। স্বকীয় সুকীয়া সোৱাদ, সুগন্ধি আৰু আঞ্চলিক পৰিচয়ৰে বিখ্যাত হিচাপে এই বাকচত গুজৰাটৰ গিৰ কেশৰ, অন্ধ্ৰপ্ৰদেশৰ বংগনাপাল্লে আৰু উত্তৰ প্ৰদেশৰ দশেৰী আৰু বেনাৰসী লেংৰা আমে স্থান লাভ কৰিছে। ভাৰতৰ চহকী উদ্যান শস্য ঐতিহ্য প্ৰদৰ্শন আৰু দেশৰ ভিতৰত সবাতোকৈ প্ৰিয় গ্ৰীষ্মকালীন আমৰ প্ৰতি বিশ্বৰ দেশসমূহৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আমৰ সৈতে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাত ফলবিধৰ সাংস্কৃতিক তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি আমক আতিথ্য, বন্ধুত্ব আৰু ভাৰতৰ কৃষি ঐতিহ্যৰ প্ৰতীক হিচাপে অভিহিত কৰে। ভাৰতৰ অন্যতম প্ৰিয় আমৰ ব্যৱহাৰেৰে বিশ্বৰ আন দেশসমূহৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে কূটনৈতিক মহলৰ সংযোগ প্ৰসাৰৰ লক্ষ্যৰে শ্ৰীনবীনে এই উদ্যমত অংশ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰকাৰৰ আম আৰু সেইসমূহৰ নিজা নিজা সোৱাদৰ বিষয়ে উল্লেখ কৰিছিল। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে চলিত মাহৰ 22 তাৰিখে দিল্লীৰ পৰা অমৃতসৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানক লৈ সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ ঘটনাৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে

তথ্য অনুসৰি অমৃতসৰ বিমানবন্দৰত বিমানখনত এটা চৰাই খুন্দা লগাৰ পাছত ৰানৱে পৰীক্ষণৰ কাম চলি আছিল। সুৰক্ষাৰ স্বাৰ্থত বিমানখনক অৱতৰণৰ পূৰ্বে আকাশতে ৰৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু এই পৰিস্থিতিৰ মাজতে ৰাডাৰ ভেক্টৰিন চলি থকা অৱস্থাত বিমানখনে ভুলবশতঃ কিছু সময়ৰ বাবে পাকিস্তানৰ আকাশী সীমাত প্ৰৱেশ কৰে। অৱশ্যে তাৎক্ষণিকভাৱে পাকিস্তানৰ বিমান চলাচল নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিষয়টোৰ সমন্বয় ৰক্ষা কৰা হয়। ইয়াৰ পাছত বিমানখনক নিৰাপদে দিল্লীলৈ উভতাই আনি সুকলমে অৱতৰণ কৰোৱা হয়। ইপিনে ঘটনাৰ তথ্য বিভাগক সময়মতে অৱগত নকৰাৰ বাবে অমৃতসৰৰ সংশ্লিষ্ট বিমান চলাচল নিয়ন্ত্ৰক আৰু বিমানখনৰ পৰিচালনাৰ সৈতে জড়িত কৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। লেবাৰ পাৰ্টীৰ নেতা হিচাপে পদত্যাগ কৰাৰ পাছত ষ্টাৰ্মাৰ সম্প্ৰতি ব্ৰিটেইনৰ দায়িত্বাহী প্ৰধানমন্ত্ৰী হিচাপে আছে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী হিচাপে

0: পত্রায় কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মৰক্কোৱে গ্ৰুপ চিৰ পৰা চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে কিছু সময় পূৰ্বে আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটিক 4-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মিয়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত 5-বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰে। খেলখনত ব্ৰাজিলৰ হৈ ভিনিচিয়া জুনিয়ৰে 2টা গ'ল দিয়ে। এই জয়ৰ সুবাদত ব্ৰাজিলে গ্ৰুপ চিৰ শীৰ্ষ দলৰূপে নকআউট পৰ্যায়লৈ অগ্ৰসৰ হৈছে। ব্ৰাজিলে ক্ৰমাগতভাৱে 15খন বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইপিনে চিটলত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে 3-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত কাটাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বস্নিয়াই ইতিহাসত প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়ত প্ৰৱেশৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে। গ্ৰুপ বিৰ আন এখন খেলত ছুইজাৰলেণ্ডে আজি পুৱতি নিশা কানাডাৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টেৰে সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। অৱশ্যে এই পৰ্যায়ৰ পাছতো 3খন খেলৰ পৰা 4 পইণ্ট অৰ্জন কৰা কানাডাও পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰতিযোগিতাত সম্প্ৰতি গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকা দক্ষিণ কোৰিয়া মুখামুখি হৈছে। আমালৈ অহা শেহতীয়া বাতৰি পৰ্যন্ত খেলখনৰ 28 মিনিটলৈকে কোনো এটা দলেই গ'ল স্ক'ৰ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰত আজি মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল। ভাৰতৰ এ আৰু শ্ৰীলংকাৰ এ দলৰ মাজত হ'বলগীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত 2খন 4-দিনীয়া খেল অনুষ্ঠিত হ'ব আৰু 2খন খেলেই একেখন ষ্টেডিয়ামতে খেলোৱা হ'ব। খেল দুখনত 25-বছৰীয়া উইকেটৰক্ষক বেটছমেন ধ্ৰুৱ জুৰেলে ভাৰতীয় দলক নেতৃত্ব দিব। সদ্যসমাপ্ত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত মুঠ 515 ৰাণ কৰি উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা জুৰেলে ইতিমধ্যে ভাৰতৰ জ্যেষ্ঠ দলৰ হৈ 10খন টেষ্টত 478 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। আন্তঃগাঁথনিমূলক প্ৰকল্পত হোৱা বিলম্বই নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰি ব্ৰাজিলে ক্ৰমাগতভাৱে 65 সংখ্যক বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত বাংলাদেশৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা বৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 10 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 25 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ একাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:37 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:15:28।

নিত্যদেক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। মাত্ৰ 14 বছৰ বয়সতে পাৰিজাত আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰামধনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি অসমীয়া সাহিত্যত এক অভিনৱ মাত্ৰা প্ৰদান কৰে। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰ পৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল। 1960 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰি এই বিদ্যালয়ৰ মুৰব্বী ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। গোলাম গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল 1974 চনত। অসম উপত্যকা সাহিত্য বঁটা আগবঢ়াইছিল 1995 চনত। 1973 চনত দৰং জিলাৰ মঙলদৈত সুৰেন্দ্ৰনাথ মেধিৰ জন্ম হৈছিল। 1946 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে আৰু 1948 চনত ISC পৰীক্ষাত 5ম স্থান লাভ কৰি উত্তীৰ্ণ হয়। 1950 চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক কাম কাজত জড়িত হৈ থকাৰ কাৰণে ঘৰৰ মানুহে তেখেতক বাহিৰলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। 1952 চনত ইংলেণ্ডৰ লিভাৰপুলৰ অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে। 2 বছৰৰ পিছত লণ্ডন ইউনিভাৰ্চিটিৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত জাৰ্মানীৰ ভিতৰুৱা ঠাই এখনত স্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ 1960 চনত গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। 50 দশকতে গল্প লিখিবলৈ আৰম্ভ কৰা সৌৰভ কুমাৰ চলিহাৰ প্ৰথমটো গল্প আছিল পঞ্জাৱ সীমান্তৰ সহযাত্ৰী। ইয়াৰ পিছতে কালমাৰ্কছ এৰা নামৰ গল্পটো বাহিত প্ৰকাশ পায়। 2021 চনৰ 25 জুনত বিক্ষ আৰু হাওঁফাওঁৰ ৰোগত ভুগি গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিতালত সুৰেন্দ্ৰনাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ পৰলোকপ্ৰাপ্তি হয়। পপ সংগীতৰ ৰজা, যাক কিং অব পপ বুলি কোৱা হয়, তেখেত আছিল মাইকেল জেকচন। 20শ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সাংস্কৃতিক ব্যক্তিত্ব হিচাপে জনা গৈছিল মাইকেল জেকচনক। 4 দশকজোৰা কালচোৱাত তেখেত সংগীত, নৃত্য আৰু ফেশ্বনৰ জনপ্ৰিয় তাৰকা ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছিল। জেকচন পৰিয়ালৰ 8ম সন্তান আছিল মাইকেল জেকচন। 1964 চনত পেছাদাৰী শিল্পী হিচাপে মাইকেল জেকচনে আত্মপ্ৰকাশ কৰিছিল। 1971 চনত প্ৰথমবাৰৰ বাবে মৰ্টাউন ৰেকৰ্ডছৰ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। 1980 চনত তেখেতে জনপ্ৰিয় সংগীতৰ এগৰাকী প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। মাইকেল জেকচনৰ এলবাম আৰু গীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়াসকলৰ ভিতৰত অন্যতম। গোটেই বিশ্বত আনুমানিক 350 মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে। পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনো লাভ কৰা নাছিল। মাইকেল জেকচনে 2বাৰকৈ ৰক এণ্ড ৰোল হল অৱ ফেমত স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় নৃত্য যাদুঘৰ হল অৱ ফেমত স্থান লাভ কৰা একমাত্ৰ ৰক শিল্পী আছিল। 2009 চনৰ 25 জুনত ডিজ ইজ ইট কনচাৰ্টৰ প্ৰস্তুতি চলাই থকাৰ সময়তে মাইকেল জেকচনৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ বাবে ব্যক্তিগত চিকিৎসক কনৰাড মুৰিক জগৰীয়া কৰা হয়। মাইকেল জেকচনৰ মৃত্যুত গোটেই বিশ্বতে শোকৰ ছাঁ পৰিছিল। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা আছিল সুশ্ৰতা কৃপালিনী। 1963 চনৰ পৰা 1967 চনলৈ উত্তৰ প্ৰদেশৰ 4ৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সুশ্ৰতা কৃপালিনীয়ে তেখেতৰ সহযোগী অৰুণা আছফ আলী আৰু উষা মেহতাৰ সৈতে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰত বিভাজনৰ সময়ত মহাত্মা গান্ধীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল। সেই সময়তে 1946 চনত গান্ধীজীৰ লগত নোৱাখালীলৈ গৈছিল, সংবিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত কৰা উপ সমিতিৰ সদস্য আছিল। 1940 চনত স্থাপন হোৱা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল। 1947 চনৰ 14 আগষ্টত সাংবিধানিক সভাৰ স্বাধীনতা সত্ৰত জৱাহৰলাল নেহৰুৰ বক্তব্যৰ আগত বন্দে মাতৰম পৰিৱেশন কৰিছিল। স্বাধীনতাৰ পাছত লোকসভা নিৰ্বাচনত নতুন দিল্লীৰ লোকসভা সমষ্টিৰ পৰা স্বামী আচাৰ্য কৃপালিনীৰ পাৰ্টী কিষাণ মজদুৰ পাৰ্টীৰ টিকটৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত একেটা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে দ্বিতীয়বাৰ লোকসভালৈ নিৰ্বাচিত হয়। 1908 চনৰ 25 জুনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশৰ আম্বালাত সুশ্ৰতা কৃপালিনীৰ জন্ম হৈছিল। লোকসভালৈ নিৰ্বাচিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা আছিল বনিলী খংমেন। 1952 চনত অসমৰ স্বায়ত্তশাসিত জিলা সমষ্টিৰ পৰা সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। স্নাতক ডিগ্ৰী লোৱাৰ পাছত বনিলীয়ে প্ৰথম শ্বিলঙৰ অসমীয়া ছোৱালী হাইস্কুলত আৰু তাৰ পাছত লেডী ৰিড নন ছেক্টৰিয়ান গাৰ্লছ স্কুলত প্ৰধান শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল। পৰৱৰ্তী সময়ত ৰাজনীতিৰ প্ৰতি আগ্ৰহ জন্মে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যৰূপে স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰে। গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট 1935 চনে নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ বাবে বাট মুকলাই দিছিল। সেই সময়তে শ্বিলঙত মহিলাৰ বাবে এখন আসন সংৰক্ষণ কৰা হয়। 1937 চনত মেভিছ ডুন মাওলং নামৰ এগৰাকী মহিলা প্ৰথমবাৰৰ বাবে সেই আসনৰ পৰা অসম বিধানসভালৈ জিকি আহে।

প্ৰকৃতিৰ নিয়মে হৈছে সামঞ্জস্য, সকলো সমান হৈ থাকিব লাগে। গছ ওখ হলেও তাক বতাহে ভাঙি পেলায়। অসমীয়া সাহিত্যৰ এটি প্ৰসিদ্ধ ছদ্মনাম আছিল সৌৰভ কুমাৰ চলিহা। প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্য

0: 1946 চনত সেই আসনৰ পৰা বনেলীয়ে যুঁজ দি মাওলাঙক পৰাজিত কৰে। পৰৱৰ্তী সময়ত অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত অধিষ্ঠিত হয়। 1963 চনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়। অসম লোকসেৱা আয়োগৰ পৰা অৱসৰ লোৱাৰ পাছত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্যৰূপে সেৱা আগবঢ়ায়। অসমৰ পৰা পৃথক হোৱাৰ পিছত নাগালেণ্ডৰ প্ৰথম লোকসেৱা আয়োগৰ বাবে বনেলীক অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল। বনেলী খংমেঙৰ 1913 চনত মেঘালয়ৰ জোৱাই চহৰত জন্ম হৈছিল। তেখেতৰ দেউতাক এম এছ তিমুং এগৰাকী চিকিৎসক আছিল। ব্ৰিটিছ শাসনকালত অসমত জন্মগ্ৰহণ কৰিছিল গান্ধীবাদী শকুন্তলা চৌধুৰীয়ে। 2022 চনৰ 26 জানুৱাৰীত ভাৰত চৰকাৰে পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। অতি কম বয়সতে 1947 চনত কস্তুৰবা গান্ধী নেশ্যনেল মেমৰিয়েল ট্ৰাষ্টত অসম শাখাত যোগদান কৰিছিল আৰু গোটেই জীৱন ট্ৰাষ্টৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছিল। কস্তুৰবা আশ্ৰম নামেৰে জনাজাত ট্ৰাষ্টৰ এই শাখা 1946 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধীয়ে নিজেই উদ্বোধন কৰিছিল। গুৱাহাটী খন্তেকৈ ছোৱালী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা শকুন্তলা চৌধুৰীয়ে গুৱাহাটীৰ তাৰ্ণী চৌধুৰী স্কুলৰ শিক্ষকৰূপে কৰ্মৰত আছিল। বিদ্যালয় শিক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে অমল প্ৰভা দাসৰ সংস্পৰ্শলৈ আহে। তেখেতৰ দেউতাকে আশ্ৰম স্থাপনৰ বাবে শৰণীয়া পাহাৰৰ সম্পত্তি দান কৰিছিল। অমল প্ৰভা দাসৰ অনুৰোধ অনুসৰি শকুন্তলা চৌধুৰীয়ে আশ্ৰমত যোগদান কৰে আৰু গ্ৰাম সেৱিকা বিদ্যালয় চলোৱাৰ লগতে অসম শাখা পৰিচালনা কৰাত সহায়ৰ হাত আগবঢ়ায়। ভূদান আন্দোলনৰ হোতা বিনোৱা ভাবেৰ সৈতে শকুন্তলা চৌধুৰী ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। বিনোৱা ভাবেৰ সৈতে অসমৰ চুকে কোণে থকা বিভিন্ন অঞ্চললৈ গৈ আৰু তেওঁৰ বক্তৃতাবোৰ হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰিছিল। বিনোৱা ভাবে প্ৰতিষ্ঠা কৰা অসম অৰুণাচল সীমান্তৰ মৈত্ৰী আশ্ৰমৰ নেতৃত্ব দিছিল শকুন্তলাই। শকুন্তলা চৌধুৰীৰ জন্ম হৈছিল 1920 চনৰ 25 জুনত। ভাৰতীয় লোকসংগীত শিল্পী আৰু অভিনেত্ৰী আছিল পাৰাবাই মুন্নিয়াম্মা। মাদুৰাই পাৰাবাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পাৰাবাই উপাধিটো পাইছিল। তামিল চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু বেছিভাগতে সহচৰিত্ৰত অভিনয় কৰিছিল। নেপথ্য কণ্ঠশিল্পী হিচাপেও তেখেতে কাম কৰিছিল। মুন্নিয়াম্মাই সাংস্কৃতিক মন্দিৰৰ অনুষ্ঠানত কণ্ঠদান কৰি গায়িকা হিচাপে নিজৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু 60 বছৰ বয়সলৈ প্ৰায় 2000খন লোকসংগীতৰ মঞ্চত গীত পৰিৱেশন কৰিছিল। পাৰাবাই মুন্নিয়াম্মাৰ জন্ম হৈছিল 1937 চনৰ 25 জুনত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ মোজাম্বিকৰ আজি স্বাধীনতা দিৱস। ইংৰাজ উপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ জন্ম হৈছিল 1903 চনত। ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ ইংলেণ্ডত জন্ম হৈছিল 1900 চনত। 1932 চনত ইংলেণ্ডৰ লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হৈছিল। এই টেষ্টত ভাৰতৰ অধিনায়ক আছিল চিকে নাইডু। ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল 1975 চনত। বিশ্বকাপ ক্ৰিকেটত ৱেষ্ট ইণ্ডিজক পৰাজিত কৰি ভাৰত চেম্পিয়ন হৈছিল 1983 চনত। ভাৰতীয় দলৰ অধিনায়ক আছিল কপিল দেৱ। 1991 চনত জ্যোতি বসু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। জ্যোতি বসুৱে 1977 চনৰ পৰা একেৰাহে 21 বছৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1922 চনৰ 25 জুনত মাত্ৰ 40 বছৰ বয়সত কবি সত্যেন্দ্ৰনাথ দত্তৰ পৰলোকপ্ৰাপ্তি হয়। 1989 চনৰ 2 ডিচেম্বৰৰ পৰা 1990 চনৰ 10 নৱেম্বৰলৈকে এবছৰতকৈ অলপ কম সময়ৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল বিশ্বনাথ প্ৰতাপ সিঙে। বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল 1931 চনৰ 25 জুনত। যোগাভ্যাসত আমাৰ সৈতে এয়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ যোগ প্ৰশিক্ষক অঞ্জন কৌশিক শৰ্মা।
1: মই আজি আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছো মণ্ডুক আসনৰ বিষয়ে। মণ্ডুক সংস্কৃত শব্দ, ইয়াৰ অৰ্থ হল ভেকুলি। আসনটোৰ পূৰ্ণাংগ ৰূপত শৰীৰৰ আকৃতি বেং বা ভেকুলিৰ দৰে দেখা যায় বাবে এই আসনটোক মণ্ডুক আসন বুলি কোৱা হয়। এই আসনটো ব্ৰজাসনত বহি কৰিব পাৰি। মণ্ডুক আসনৰ বাবে প্ৰথমতে ব্ৰজাসনত বহি ল'ব লাগে। তাৰপিছত হাত দুখনৰ বুঢ়া আঙুলি ভিতৰ ফাললৈ লৈ মুঠি মাৰি মুঠি দুটা লগ লগাই নাভিৰ ওচৰত বুঢ়াৰ আঙুলি ওপৰৰ ফাললৈ সংস্থাপন কৰিব লাগে। ইয়াৰ লগে লগে গভীৰ উশাহ লৈ নিশ্বাস সম্পূৰ্ণৰূপে এৰি পেট সংকোচন কৰি পেটৰ নাড়ী ৰাজহাড়ত লগাকৈ টানি মেৰুদণ্ড যিমান পাৰে সিমান পোনকৈ ৰাখি দুই হাতৰ মুঠি নাভিৰ ঠিক ওপৰৰ ভাগত স্থাপন কৰি আগফাললৈ হাউলি দিব লাগে। আসনটো কৰোঁতে মন কৰিব লাগে যাতে আগফাললৈ হাউলোতে হাতৰ দুই মুঠি উৰুদয়ৰ ঠেকা খাই পেটত প্ৰচণ্ড হেঁচা পৰে। বক্ষমূল অলপ দাং খাই থাকিব লাগে। চকুৰ দৃষ্টি 4 ফুটমান দূৰত থাকিব লাগে। আসনটো কৰোঁতে দেখাত এটা ভেকুলি বহি থকাৰ দৰে হ'ব লাগে। এই অৱস্থাত শ্বাস প্ৰশ্বাস বন্ধ কৰি 10-15 ছেকেণ্ডমান থাকিব লাগে। আসনটোৰ পৰা প্ৰত্যাৱৰ্তন কৰোঁতে বুকু আৰু মূৰ উশাহ লৈ লৈ দাঙি আনিব লাগে। এইদৰে চাৰি পাঁচবাৰমান আসনটো কৰি

0: ব্ৰজাসনতে শৰীৰটো শিথিল কৰি জিৰণি ল'ব লাগে, নতুবা বহি কৰা আসনৰ জিৰণি অৱস্থাত জিৰণি ল'ব লাগে। মণ্ডুকাসনৰ উপকাৰিতা। নিয়মিত মণ্ডুকাসনৰ অভ্যাসৰ ফলত উদৰ গহ্বৰত থকা অভ্যন্তৰৰ অংগসমূহ, বিশেষকৈ অগ্নাশয়, যকৃত, ক্ষুদ্ৰান্ত, পাকস্থলী, এড্ৰিনেল গ্ৰেণ্ড আদিত পোনপটীয়া চাপ পৰাৰ ফলত অগ্নাশয় আৰু এড্ৰিনেল গ্ৰন্থি সক্ৰিয় হৈ উঠে আৰু ইয়াৰ ৰস ইনচুলিন আৰু এড্ৰিনেল নিঃসৰণ নিয়ামীয়কৈ হ'বলৈ ধৰে। ইয়াৰ ফলত বহুমূত্ৰ ৰোগ আৰু অৰ্জীৰ্ণ কোষ্ঠবদ্ধতা আদি ৰোগ নিৰ্মূল হয়, পেটৰ চৰ্বিও নাইকিয়া হয়। এই আসনটো কৰোঁতে ল'বলগীয়া সাৱধানতা। অতিপাত কঁকালৰ বিষ, পেটৰ আঘাত, হাৰ্নিয়া আৰু গৰ্ভাৱস্থাত এই আসন কৰিব নালাগে। এটা কথা মন কৰিব, আসনটো কৰাৰ এঘণ্টাৰ আগতেই খোৱা বোৱা কৰিব, আৰু খোৱা বোৱা কৰা এঘণ্টাৰ পিছতহে যিকোনো মণ্ডুকাসন বুলিয়েই নহয় যিকোনো আসন কৰিব লাগে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। অৰুণাচলত ভয়াৱহ ডাৱৰ বিস্ফোৰণ, অৱৰ্ণিত পৰিস্থিতি, জলপ্ৰলয়, নিপকুৰ প্ৰকল্পস্থলীত প্ৰলয়ংকাৰী বান, মুহূৰ্ততে অহা পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও, সাতগৰাকী সন্ধানহীন, এগৰাকী শিক্ষয়িত্ৰীৰ মৃতদেহ উদ্ধাৰ, উঠি গ'ল অসংখ্য বাহন, ৰাস্তা, দলং। ৰঙানদী প্ৰকল্পই খুলি দিলে গেট। লখিমপুৰ নাওবৈচত বাঢ়িছে নদীৰ জলস্তৰ, জলস্তৰ বৃদ্ধি ৰঙানদী, দিক্ৰং, জীয়াঢল, কুমতীয়া নৈৰ। নামনি সোৱণশিৰি জিলাত 24 ঘণ্টাত 72.8 মিলিমিটাৰ বৃষ্টিপাত। সোৱণশিৰি প্ৰকল্পেও এৰিব পানী। গোগামুখ অঞ্চলৰ লগতে ন নদীত বানৰ সংহাৰ। অম্বুবাচীৰ তৃতীয় দিনা উখল মাখল কামাখ্যা। নীলাচলৰ বুকুত দেশ বিদেশৰ সাধু সন্ন্যাসীৰ সাধনা। খালী ভৰিয়ে 3-4 ঘণ্টা পাহাৰ বগাই কামাখ্যালৈ হাজাৰ হাজাৰ ভক্তৰ সোঁত। কৰ্মচাৰীৰ গাফিলতিৰ বাবে 2 কৰ্মচাৰীক নিলম্বন। 12 জিলাৰ আয়ুক্তসহ ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি। হ্ৰাস পাব হিতাধিকাৰী পৰিয়ালে লাভ কৰা চাউলৰ পৰিমাণ। অন্ত্যোদয়া অন্ন যোজনাৰ চাউল বিতৰণৰ নিয়ম সংশোধনৰ প্ৰস্তাৱ। পৰিয়ালে প্ৰতি 35 কিলোগ্ৰামৰ সলনি গাই প্ৰতি সৰ্বাধিক 5 জন সদস্য পাব 7 কিলোগ্ৰামকৈ চাউল। আহাৰমহীয়া বানৰ কবলত ৰাজ্যৰ 7 জিলাৰ 102 গাঁও, বিভিন্ন ঠাইত পানীত পৰি শিশুসহ 6 জনৰ মৃত্যু। জলদিয়া, মৰাপাগলাদিয়াৰ বানত প্লাবিত বৰপেটা, বজালীৰ বিস্তীৰ্ণ অঞ্চল, ভয়াৱহ বান খহনীয়াৰ কবলত দধিয়া, ডিব্ৰু চৈখোৱা সুৰক্ষিত কৰিবলৈ বনমন্ত্ৰীলৈ আহ্বান ৰাইজৰ। খহনীয়াৰ প্ৰসংগত মাজুলীৰ বিধায়কৰ বিৰুদ্ধে সৰব সত্তাধিকাৰ জনাৰ্দন দেৱগোস্বামী, ৰাইজক সুৰক্ষা দিয়াত ব্যৰ্থ বিধায়ক ভুৱন গাম। অসম আন্দোলনৰ নেত্ৰী, নগাঁৱৰ বিদুষী মহিলা ৰেখা শৰ্মাৰ মৃত্যু। অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ আৰ্হি কাকত চাওঁতা হেমেন মহন্তৰ অকাল বিয়োগ। এছ এছ বিষয়া অৰূপ পাঠকৰ আকস্মিক মৃত্যু। 200 বছৰ পুৰণি সত্ৰ মঠ মন্দিৰৰ ভূমি সংৰক্ষণত কঠোৰ চৰকাৰ। 75 কিলোমিটাৰ ব্যাসাৰ্ধত বন্ধ হ'ব ভূমি বেচা কিনা। মেট্ৰিকত অনুতীৰ্ণ, 10ম শ্ৰেণীত পুনৰ নতুনকৈ কৰিব লাগিব নামভৰ্তি। বিদ্যালয় শিক্ষা পৰিষদৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত স্থান লাভ বড়োদান বিশ্ববিদ্যালয়ৰ 3গৰাকী অধ্যাপকৰ হেৰম্ব বাইলুং, সঞ্জয় বসুমতাৰী, হেমেন শৰ্মাক সম্বৰ্ধনা। কম্পিউটাৰসহ IT সঁজুলি চুৰি ৰোধ কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশনা। নাইট ডিউটি বাধ্যতামূলক হ'ব স্কুল চকীদাৰৰ। দুৰ্নীতি বিৰোধী যুঁজেই কাল হ'ল 28 বছৰীয়া ভাৰত ভূষণ তিৱাৰীৰ এনকাউণ্টাৰ কাণ্ডই জোকাৰিছে বিহাৰক। ভুলক্ৰমে পাকিস্তানত সোমাল এয়াৰ ইণ্ডিয়াৰ বিমান, জৰুৰী বাৰ্তাপে আহিল উভতি। হিমাচলত কিন্নৰত ডাৱৰ বিস্ফোৰণ, বানৰ ঢলে উটুৱাই নিলে বাট পথ। বনমন্ত্ৰীৰ ঘোষণা, চোৰাং কাৰবাৰীৰ পৰা উদ্ধাৰ কৰা 7টি সোণালী বান্দৰ চিখনা জৌলাত মুকলি। হৰ্মুজ প্ৰণালীয়ে বৃদ্ধি পাইছে জাহাজৰ চলাচল। ইৰাণ মাৰ্কিন চুক্তিৰ পিছতে ভাৰতৰ অভিমুখে আহি আছে 11খন জাহাজ। কৃত্ৰিম বানত বিপৰ্যস্ত বাণিজ্য নগৰী মুম্বাই, 24 ঘণ্টাত 300 মিলিমিটাৰ বৰষুণ। খেলৰ পিছত পৰ্তুগালৰ গ'লবেণ্ডাৰ মেচত উজবেকিস্তানৰ স্বপ্নভংগ। সমালোচনাৰ উত্তৰ ৰণাল্ডোৰ দুগল। খ্ৰীষ্টানো ৰণাল্ডোৰ বিশ্ব ৰেকৰ্ড, প্ৰথম ফুটবলাৰ হিচাপে 6খন বিশ্বকাপত গ'ল। 75 মিনিটত প্ৰতিৰোধ গঢ়িও ব্যৰ্থ কংগো। মনোজৰ একমাত্ৰ গ'লেৰে

কলম্বিয়া নকআউটত। লুকা মাদ্রিছৰ মাউল ফলক স্পৰ্শ মেচ, ক্ৰোৱেছিয়াৰ জয়, পানামাৰ বিদায়। 4 জুলাইত মিয়ামিৰ হাৰ্ডক ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হ'ব। নকআউটৰ প্ৰতিপক্ষৰ অপেক্ষাত আৰ্জেণ্টিনা। আফ্ৰিকান সিংহৰ প্ৰতিৰোধত বন্দী 3 লায়ন্ছ, ঘানাৰ চমক ইংলেণ্ডৰ গতি ৰুদ্ধ। প্ৰশ্নটো আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈছিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে, সিমানতে সামৰিছো। নমস্কাৰ।

0: আকাশবাণী লগত দৰাচলতে মোৰ প্ৰশাসনিক সম্বন্ধ আছিল ষোল্ল বছৰ কালৰ কাৰণে। 1948 চনত মই যোগ দিওঁ আৰু 1965 চনত মই ইয়াৰ পৰা অসম চৰকাৰৰ এটা কামলৈ যাওঁগৈ। কিন্তু তথাপিও শিল্পী হিচাপে এই তেতিয়াৰে পৰা মোৰ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সৈতে সম্বন্ধটো আছেই। মোৰ প্ৰথম এটা কথা মনত আছে কি, যেতিয়া ইয়াত অনাতাঁৰ কেন্দ্ৰটো আহিল এই পুৰণি কমিশ্যনাৰ থকা ঘৰটোত আমাৰ ঘৰৰ দাঁতিতে, তেতিয়া আজিৰ দূৰদৰ্শন আহোঁতে যিটো এটা মানুহৰ মনত এটা উদ্বিগ্নতা বা উত্তেজনা, তাতকৈ কিন্তু সেই সময়ত আকাশবাণী আহোঁতে বহুত বেছি উদ্বিগ্নতা উত্তেজনা আছিল। আৰু আমি ওচৰৰ মানুহখিনি সদায় তালৈ গৈছিলোঁ, কেনেকৈনো ষ্টুডিঅ' সাজিছে, কি কৰিছে, এইটো খেৰৰ ঘৰটোকনো কেনেকুৱা অনাতাঁৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে, এইবোৰ চাবলৈ আমাৰ বৰ ইচ্ছা গৈছিল সদায়, আৰু সদায় যাওঁ। আৰু যিসকল ইঞ্জিনিয়াৰ আছিল তেওঁলোকেও বৰ সহৃদয়তাৰে আমাক সকলো কথা বুজাই দিছিল। কিন্তু সেই কেন্দ্ৰটো মুকলি হোৱাৰ সময়তে মই গৈছিলোঁ অনাতাঁৰ শিল্পী হিচাপে অডিশ্যন দিবৰ কাৰণে, মাত পৰীক্ষা কৰিব লাগে। গ'লোঁ, বৰ উৎসাহেৰে মই গ'লোঁ। গৈ পেলাই মোৰ মাত পৰীক্ষা ল'লে পুৰুষোত্তম দাই, পিছত জানিলোঁ তেওঁ আচলতে সংগীত বিভাগৰহে শিল্পী। তো যি হওক, নাটকৰ অডিশ্যনো তেওঁ ল'লে। পিছত গম পালোঁ টক ষ্টুডিঅ'ত মোক সোমোৱাই লৈ পেলাই এটা মাইক্ৰ'ফোনৰ সন্মুখত মোক বচন মাতি বুলি কয়। মইতো মাইক্ৰ'ফোনৰ অভাৱত এতিয়া নাপাওঁ, মই মঞ্চত অভিনয় কৰাতে খুব ডাঙৰ মাতেৰে কৈছোঁ যাতে খুব ভাল হয়। তেতিয়াও মোক মানে ক'লে যে নাই নাই, ইমান ডাঙৰকৈ ক'ব নালাগে, অলপ সৰুকৈ কওক। তো সৰুকৈ ক'লোঁ, এনেকৈ অডিশ্যন মই দিলোঁ। হ'ব দিয়ক হ'ব দিয়ক। আৰু তেওঁ সিমূৰে থকা এজন মানুহক মাইক্ৰ'ফোনে কৈ আছে যে এওঁ সত্যপ্ৰসাদ বৰুৱা, এওঁ এজন অভিজ্ঞ শিল্পী, হেন তেন কিবাকিবি বহুত মানে প্ৰশংসা কৰিছে মোৰ। তাৰপিছত মই তো অডিশ্যন দি আহিলোঁ। অহাৰ পিছত তাৰ কেইদিনমান পিছত মই যেতিয়া যোগ দিলোঁ প্ৰগ্ৰাম এছিষ্টেণ্ট ৰূপে, তেতিয়া মোক পুৰুষোত্তমে মাতি নিকলে যে বৰুৱা, আপুনি যে খুব অডিশ্যন দিছিল সেইদিনা মনত আছে নাই? সেইদিনা আমাৰ কলকব্জা একোৱেই নাছিল, অকল মাইক্ৰ'ফোনটোৱে আছিল, তাৰ চাৰ একো নাছিল, এনেই আপোনাৰ অডিশ্যন ল'লোঁ। এতিয়া এই কথাটো গুপুতে ৰাখক, আপুনি যেতিয়া আমাৰ মানুহ হ'ল নক'ব আৰু। মই খুব চিৰভাষা কৰিছিলোঁ, ইফালে পৰিমল চৌধুৰী আছিল বহি, যে তেনেকৈয়ে ভুৱা অডিশ্যন দি পেলাই মই পাছ কৰিলোঁ। 10 টকা আছিল ফি।
1: নাট্যকাৰ, অভিনেতা, পৰিচালক, আকাশবাণীৰ এগৰাকী বিষয়া, 1948 চনৰ 1 জুলাইত যেতিয়া আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল, সেই জন্মলগ্নৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অনাতাঁৰ নাটৰ ক্ষেত্ৰত যিগৰাকীৰ অৱদান আছিল অপৰিসীম, সেইগৰাকীয়েই হ'ল নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা। সকলোৱে মৰমতে তমিদা বুলি মাতিছিল।
2: তুমি এনেকৈ আকৌ গজালি দি ধৰি থাকিলে কেনেকৈ চলিব?
3: মোৰ কৰ্তব্যকে মই বুজি পোৱা নাই পৰাগ।
2: মই আগৰে পৰা তোমাক কৈ আহিছো, সকলোৱে যি কৰে তুমি তাকেই কৰিব লাগিব। তোমাৰ অসাধাৰণ হোৱা চখটো তুমি এৰিব লাগিব।
3: অসাধাৰণ হোৱা মোহ মোৰ নাই, কিন্তু
2: ভাবিবৰ সময় উকলি গ'ল উত্তম, শিখাৰ অসুখ বাঢ়িয়ে গৈছে, কমাৰ কোনো লক্ষণ নাই।
1: ধৰালৈ যিদিনা নামিব সৰগ, এই নাটখনিৰ কথা ওলালেই সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে সত্যপ্ৰসাদ বৰুৱাক। 1948 চনৰ 6 জুলাইৰ দিনা প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এই নাটখন প্ৰচাৰ কৰা হৈছিল।
3: অনিল, মোৰ বুকুৰ ভিতৰত

0: 이것이 도움이 되는 거 보지 마. 좋아, 좋아, 좋아. 또 뽕업 놓고 이봐. 쫙, 쫙, 뭐라도 어디 봐이 쫙. 뭐지, 뭐 좋아해 봤이 쫙. 이거 띠카이호, 띠카이호.
1: 어비레카가를 보라. 이 অনুষ্ঠানটিত আমি আজি হস্রদ্ধ স্মরণ কৰিব বিচাৰিছো অনাতাৰ নাটৰ এগৰাকী বাটকটীয়া সত্যপ্ৰসাদ বৰুৱাক। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তী উদযাপনৰ সময়ত তেখেতৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হৈছিল মৃগনাভি অনুষ্ঠানটিত। তেখেতৰ সৈতে কথোপকথনত ভাগ লৈছিল ডক্টৰ সূৰ্য দাস আৰু বন্তি বৰপূজাৰীয়ে।
2: আকাশবাণীৰ যিখন প্ৰথম নাটক অৰ্থাৎ অনাতাৰ নাটক, সেই নাটকখনৰ লেখক তুমিদা শ্ৰী সত্যপ্ৰসাদ বৰুৱা ডাঙৰীয়া। তুমিদা, এই নাটকখন কেনেকৈ কি অৱস্থাত আপুনি লিখিবলৈ লৈ আকাশবাণীৰ উপযোগী কৰিলে সেই সম্পৰ্কে কওকচোন।
3: বৰ দীঘলীয়া বুৰঞ্জী। কথা হ'ল কি, সেই সময়ত উবেদুলতী বৰুৱা আছিল প্ৰগ্ৰাম এক্সিকিউটিভ আৰু পুৰুষোত্তম দাস আছিল ষ্টাফ আৰ্টিষ্ট। এই দুজনে অসমীয়া প্ৰগ্ৰামবিলাক অৰ্গেনাইজ কৰিছিল গুৱাহাটীত। এতিয়া নাটক তেওঁলোকে বিচাৰি পোৱা নাছিল অনাতাঁৰ উপযোগী। তেতিয়া আমাৰ এটা প্ৰথম কথা নাটকৰ অভাৱ, দ্বিতীয় কথা মহিলা অভিনেত্ৰীৰ অভাৱ। আমাৰ এটা সংঘ আছিল সুন্দৰসেৱী সংঘ, সেই সংঘত আমি কো এক্টিং কৰিছিলোঁ আৰু পুৰুষোত্তম দাসে উবেদুলতী বৰুৱা দুয়োজনে মোৰ ওচৰত পাইছিলগৈ যে আপোনাৰ কিবা নাটক আছে নেকি আৰু আপোনাৰ সংঘৰ দ্বাৰা আপুনি সেই নাটক ব্ৰডকাষ্ট কৰিব পাৰিব নেকি। মই ক'লোঁ ৰেডিঅ'ৰ কাৰণে তোমাৰ কোনো নাটক লেখা নাই, মোৰ হাতে লেখা নাটক আছে, সেইখন অলপ চিটি কৰি দিলে বা ৰেডিঅ' উপযোগী কৰি সাল সলনি কৰি দিলে যদি হয় মই চেষ্টা কৰি চাব পাৰোঁ। তেতিয়া মোৰ সেই মেলাস্কিপ্টখন লতি বৰুৱাই চালে, চাই পেলাই ক'লে হ'ব আপুনি এইখন আপোনাৰ কাটক। মই কাটিলোঁ, কাটি পেলাই তেওঁক দেখুৱালোঁ। এইদৰে প্ৰায় 5-6 দিনমান তেওঁ তালৈ অহা যোৱা কৰিবলগীয়া হৈছিল, কাৰণ নাটকখন ৰেডিঅ' উপযোগী কৰিবলৈ কাৰণ। আৰু আমাৰ মানে মহিলা অভিনেত্ৰী আছিলেই, কল্যাণী বৰুৱা আছিল, তেওঁ আমাৰ আগশাৰী অভিনেত্ৰী আছিল সুন্দৰসেৱী সংঘৰ, আৰু তুলতুল বৰুৱাও আছিল আমাৰ লগতে। এই দুগৰাকীক আমি হাততে পালোঁ, এই দুগৰাকীক লগত লৈ আৰু যিসকল আমাৰ সংঘৰ লগত সহযোগ কৰিছিল যেনে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, জীৱেশ্বৰ চক্ৰৱৰ্তী, গণেশ শৰ্মা, ৰবীন্দ্ৰলাল বৰুৱা, ভুৱনেশ্বৰ গোচৰ বৰুৱা, এনেকুৱা শিল্পীসকলক লৈ পেলাই আমি নাটকখন যুগুত কৰিছিলোঁ।
2: অনাতাঁৰ উপযোগী কৰোঁতে আপুনি এজন ঘোষকৰ চৰিত্ৰ বা ঘোষক এজনো দিছিলে, সেইটো কিয় কৰিছিলে?
3: সেইটো দিয়াৰ উদ্দেশ্য অন্য একো নহয়, অনভিজ্ঞতা। অনভিজ্ঞতা, কাৰণ পিছলৈ মই অনুভৱ কৰিছিলোঁ তেনে ঘোষকৰ কোনো প্ৰয়োজন নাই। ঘোষক মই তেতিয়া ব্যৱহাৰ কৰিছিলোঁ লোকেল বুজাবৰ কাৰণে, কিন্তু আধুনিক নাটক কিছুমানত মনস্তাত্ত্বিক বিশ্লেষণমূলক যিবিলাক নাটক, তাৰ নাটকীয় চৰিত্ৰৰ মনৰ কথা ক'বৰ কাৰণেও ঘোষকক ব্যৱহাৰ কৰা হয়। পাশ্চাত্য নাটকতো এইধৰণে ঘোষক থাকে। আমাৰ আদ্যৰংগচাৰীৰ সোণৰ জন্ম যায়, তাতো ঘোষক আছে। এই তেনেকুৱা ধৰণৰ নাটক কিছুমানৰ গাঁথনিতেই ঘোষকটো সোমাই আছে, সি ঘোষণাও কৰে আৰু এটা চৰিত্ৰৰ অভিনয়ো কৰে। সেইকাৰণে ঘোষকৰ বিভিন্ন ধৰণৰ অভিব্যক্তি দেখিবলৈ পোৱা যায়।
2: আকাশবাণীত থাকি ভালেমান মঞ্চ নাটক অনাতাঁৰ অভিযোজনা কৰিছে, নিজৰ নাটকো আপুনি প্ৰচাৰ কৰিছে অনাতাঁৰ মাধ্যমৰ জৰিয়তে। সেই সময়ত এই নাটকসমূহ ৰেডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰোঁতে কেনেধৰণৰ অসুবিধা পাইছিলে বা তেনেধৰণৰ অসুবিধাবোৰ অতিক্ৰম কৰিবলৈ কিবা স্মৰণীয় অভিজ্ঞতা আপোনাৰ আছে নেকি?
3: অসুবিধা মানে অসুবিধাটো দেধাৰ অসুবিধা, কাৰণ তেতিয়াতো ৰেকৰ্ড হৈছিল, আমি লাইভ ব্ৰডকাষ্ট কৰিছিলোঁ। লাইভ ব্ৰডকাষ্ট কৰা মানে ষ্টুডিঅ'লৈ আহি কমপক্ষে আমি তেতিয়া 4-5 দিন ৰিহাৰ্চেল কৰিছিলোঁ। সৌভাগ্যবশতঃ তেতিয়া ৰেডিঅ' ষ্টেচনটো আছিল গুৱাহাটীৰ উজান বজাৰ লতা শিল ফিল্ডৰ সন্মুখত পুৰণি কমিশ্যনাৰ ঘৰটোত। সেইকাৰণে অহা যোৱাত বিশেষ অসুবিধা নহৈছিল। সেইকাৰণে আমি অন্ততঃ 4-5 দিন ৰিহাৰ্চেল কৰিবলগীয়া হৈছিল আৰু স্ক্ৰিপ্টবোৰ তেতিয়া টাইপ কৰা নাছিল, হাতেৰে লিখিছিল। সেইকাৰণে ৰিহাৰ্চেল কৰাটো এটা অসুবিধা আছিল। আৰু এটা অসুবিধা আছিল এইটো যে টাইমিং কৰিব লাগে, আধা ঘণ্টাৰ নাটকখন আধা ঘণ্টাতে শেষ কৰিব লাগে। সেই সময়ত এই ৰুল ৰেগুলেশ্যনবিলাক বৰ কটকটি আছিল, কাৰণ আমাক কোৱা হৈছিল যে আমি যদি নিৰ্দিষ্ট সময় অতিক্ৰম কৰি আনৰ সময়ত সোমাওঁ ডেট ইজ এ ক্ৰাইম। সেইকাৰণে আমি অতি সাৱধান যে আধা ঘণ্টাৰ প্ৰগ্ৰামটো আধা ঘণ্টাতকৈ আধা মিনিট আগতে শেষ কৰিব লাগিব।

0: নিদিয়ে, বহুত সময়ত হয়তো আমি টাইমিং কৰিলো আধা ঘণ্টা, কিন্তু ব্ৰডকাষ্টৰ সময় দেখিলো আধা ঘণ্টাতকৈ কম হৈ যায়।
1: তেতিয়া কি কৰিছিলে?
0: তেতিয়া আমি এখন বিশেষ নাটকৰ কথা ক'ব পাৰোঁ। এইখন নাটকত মই আৰু গিৰীশ চৌধুৰী আছিলোঁ, সংবুদ্ধ বুলি স্বৰ্গীয় কমলেশ্বৰ চলিহাৰ নাটক। দ্বিতীয় অভিযান আছিল অৱনী দাস। অৱনী দাসে কৰা হুকুম দিয়ে, অৱনী দাসে মই আগতে ক'লোঁ যে নাটকখন 10 মিনিট
2: দীঘল
0: হৈছে, ছুটি হৈছে। তেওঁ বোলে নহ'ব, 10 মিনিট যদি ছুটি হয় মই একপাত মানে নোট লিখিম। আৰু তেতিয়া ডি কে সেনগুপ্ত আছিল এছিষ্টেণ্ট ষ্টেচন ডিৰেক্টৰ, পিছদিনা প্ৰগ্ৰেম মিটিঙত মানে ভীষণভাৱে জবা দিবি কৰিব লাগিব। তো মই গিৰীশ দি আমি দুজনে সমিলভাৱে সদায় অভিনয় কৰোঁ। আমি ঠিক কৰিলোঁ যে আমি এইখন হেৰি নকৰোঁ, শ্বৰ্ট নেপেলাওঁ। সেইকাৰণে নাটকখন আচলতে এক্সট্ৰেম্পৰ কৰিয়ে 10 মিনিট পূৰাই দিলোঁ আমি। যেতিয়া নাটকখন শেষ হ'ল তেতিয়া অৱনী দাসে আমাক কংগ্ৰেচুলেট কৰিলে, নহ'লে আপুনিতো বুজি পোৱা নাই আমাৰ ক্ৰিটিভটো, নাটকত নথকা বহুত কথা আমি ক'লোঁ, ধৰিব পাৰিছিলোঁ যেন নাই ধৰিব পৰা নাই।
1: দাদা, নাটকৰ লগত যে আপোনাৰ আৱহ সংগীত লাগে,
0: আৰু এইখিনিতে কয় দীঘল যেতিয়া নাটকখন হয়, নাটকখন পাতবিলাক থাকেতো আগত আগতে এইটো মানে আমি শিল্পীসকলক কৈ থওঁ যে যদি দীঘল ভাৰ্জন পাওঁ তেতিয়াহ'লে হাতৰ পৰা কিন্তু পাতবিলাক কাঢ়ি লৈ যাম। আমি দেখুৱাই থওঁ যে এনেকুৱা জেগাত পাতখন তোমাৰ হাতৰ পৰা কাঢ়ি লৈ যাব পাৰোঁ। সেইকাৰণে এজন মানুহ ভিতৰত থাকে, তেওঁ যেতিয়া দেখে যে দীঘল হৈ গৈছে, সেই পাতখন হাতৰ পৰা লৈ আহি আঙুলিৰে দেখুৱাই দিয়ে ইয়াৰ কোৱা। এই তেনেকৈ দীঘল হোৱা নাটকবিলাক আমি সময়ৰ মাজত কৰি থকা অৱস্থাতে, কাৰণ তেতিয়া এনেকুৱা পেনেল টেনেলটো নাছিল, প্ৰডিউচাৰজন ভিতৰতে থাকে।
1: নাটকৰ আৱহ সংগীতৰ কথা কৈছিলোঁ, আৱহ সংগীত আৰু যদি এফেক্টছ বুলি কয় বিভিন্ন চাউণ্ড দিবলগীয়া, সেই কামবোৰ কেনেধৰণে কৰিছিলে?
0: সেই কামবোৰ আমাৰ সময়ত কিছুমান BBC ৰেকৰ্ড আহিছিল আৰু অন্য আমাৰ গ্ৰামাফোন কোম্পানীৰ ৰেকৰ্ডবিলাকো আহিছিল, কিন্তু এই ৰেকৰ্ডবিলাকৰ বৰ ছাৰ্ফেচ নাই। এই ধুমুহা তুমুহাৰ শব্দ কিছুমান আমি ব্যৱহাৰ কৰিছিলোঁ, কিন্তু বেছিভাগেই নোৱাৰি, সেইকাৰণে আমি মেনুৱেলি শব্দ সৃষ্টি কৰিবলগীয়া হৈছিল। এতিয়া অৰুণ শৰ্মা এখন নাটকত কেঁকো সাপৰ শব্দ দৰকাৰ হ'ল, এতিয়া কেনেকৈ কেঁকো সাপ উলিয়াব, আমাৰ কোনো এফেক্টছ ৰেকৰ্ডৰ কেঁকো সাপ নাই। তেতিয়া চেটাৰ্জী বোলা এজন ইঞ্জিনিয়াৰ আছিল, তেওঁ আমাক খুব সহায় কৰিছিল। আমি প্ৰকাণ্ড ৰেকৰ্ডিং গিয়া, আমাৰতো টেপ ৰেকৰ্ডাৰ তেতিয়া নাছিল, ৰেকৰ্ডিং গিয়াটো লৈ পেলাই উলুবাৰীৰ নামঘৰলৈ গ'লোঁ, তাত বোলে কেঁকো সাপ এটা আছে, তাতে দৌৰি আছে আৰু কেঁকো সাপে কেঁকো কেঁকো কৰে, তেতিয়া ৰেকৰ্ড কৰোঁ, তাৰপৰা ৰেকৰ্ড কৰি আমি এফেক্টছ ইউজ কৰি তেনেকৈ আমাৰ ৰেকৰ্ডিং গিয়াৰটো বাহিৰলৈ লৈ যাব লগা হৈছিল। বাসুদেৱ যেতিয়া ট্ৰান্সমিশ্যন এক্সিকিউটিভ আছিল, তেওঁ এখন নাটক শিল্পী প্ৰডিউচ কৰিছিল ডি কে সেনগুপ্তাই, তাত ফুটষ্টেপছৰ শব্দ থাকে, মানে হাই হিল জোতাৰ কট কট কট কট কটকৈ নাচ আহিব লাগে, এতিয়া কেনেকৈ ষ্টুডিঅ'ত শব্দটো হয়। তেতিয়া তেওঁ বহুত কিতাপ পত্ৰ চাই দেখিলে যে ষ্টেপছত যদি পিছফালি উঠি যায় কোনোবা, পিছফালি উঠি যায় তেতিয়াহ'লে ফ্লৰত হাই হিল জোতাৰে খোজকাঢ়া শব্দটো কৰিব পাৰি। তেতিয়া নবীন চন্দ্ৰ বৰদলৈ যিটো ঘৰ, তাত ইঞ্জিনিয়াৰবিলাক আছিল, তালৈ ৰেকৰ্ডিং গিয়াটো লৈ গ'ল, লৈ গ'লোঁ আৰু মিছেছ দাস, পিছত মিছেছ বিশ্বাস হৈছিল, তেওঁ ষ্টেনগ্ৰাফাৰ আছিল AHD-ৰ, AHD-য়ে তেওঁক ল'লে, লৈ গৈ পেলাই আমি তাত তেনেকৈ চিৰি দি পিছফালি উঠি কট কট কট কট শব্দটো কৰিছিলোঁ।
2: তমিদা, এতিয়া ধৰক আপোনালোকে এখন নাটক লাইভ কৰি আছে, পোনপটীয়াভাৱে প্ৰচাৰ হৈ আছে, সেইখিনি সময়তেতো ঠায়ে ঠায়ে এই শব্দবিলাক দিব লগা হয়, কেঁকো সাপৰ শব্দই হওক বা খোজকঢ়া শব্দই হওক, তাৰমানে এতিয়া এতিয়া নাটকবিলাকত এজন পৰিচালক বা প্ৰযোজকেই নাটকখন লৈ গৈ থাকিব পাৰে, তেতিয়াতো সেই সংগীতখিনি চাবৰ কাৰণেও এজন লাগে।
0: সেইখিনি
2: তদাৰক কৰিবলৈ
0: আৰু আছিল, আমাৰ সময়ত আৰতি শৰ্মা, এতিয়া আৰতি শৰ্মা হৈছে, তেওঁ আছিল, আৰু এনাউঞ্চাৰবিলাকৰ ভিতৰতো কোনোবা কোনোবাই আমাক সহায় কৰিছিল, আৰু পাছলৈ গৈ পেলাই প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে নীলু চক্ৰৱৰ্তী সোমাইছিল, তেওঁ সহায় কৰিছিল, আৰু ষ্টাফ আৰ্টিষ্ট যিসকল আছিল তেওঁলোকেও আমাক সহায় কৰিছিল।
1: এনেধৰণে নাটক ৰেডিঅ'ত প্ৰচাৰ কৰাৰ সময়ৰ কিবা বিশেষ স্মৰণীয় অভিজ্ঞতা আপোনাৰ মনত পৰে নেকি?
0: এটা অভিজ্ঞতা এনেকুৱা হৈছিলে, হেৰি ডক্টৰ বিৰিঞ্চী কুমাৰ বৰুৱাৰ সেউজী পাতৰ কাহিনীৰ এটা অংশ সোনিয়া বুলি পেলাই মই এডপ্ট কৰিছিলোঁ। সোনিয়া এজনী চাহ বাগিচাৰ ছোৱালী, এটা পৰিস্থিতিত তাই হাতত রেশমি চুড়ি যে থাকে

0: সেইবিলাক ভাঙিব লাগে। এতিয়া সেই বস্তুটো ভাঙাৰ ব্যৱস্থাটো আগতে কৰা নহ'ল, আগতে ৰেকৰ্ড কৰা নহ'ল আৰু ভবাও নহ'ল মানে। কিন্তু যেতিয়া হেৰিটো আহি গ'ল, সময়টো আহি গ'ল, মীৰাই পাঠটো কৰিছিল, মীৰাই ক'লে এতিয়া কি কৰা যায়, তেতিয়া মীৰাৰ হাততেই গোটেইখিনি হেৰি মানে এনেকৈ টিপি গোটেই ৰশ্মি চিৰিবিলাক ভাঙি দিলোঁ মাইকটোৰ ওচৰত। সেই গোটেই তাই হাতে পেটাই জ্বলাইছিল, কিন্তু শব্দটো আহিল
1: মানে শব্দখিনি দিবৰ কাৰণেই আনকি অভিনেতাসকলে নিজে কষ্টও কৰিব
0: কষ্ট কৰিব লাগে।
1: তমিতা, আপুনিতো অভিনয়ো কৰিছে বহুত নাটকত, আপোনাৰ কোনখন নাটকৰ অভিনয় আটাইতকৈ ভাল লাগে নিজে কৰা?
0: ৰেডিঅ' নাটকত ইমান তেনেকুৱা মোৰ মনত নাই।
1: কিয়? মণিৰাম দেৱান
0: কৰিছো।
1: তেতিয়াহ'লে আমি এইখিনিতে অকণমান মণিৰাম দেৱানৰ আপোনাৰ অভিনয় অকণমান শুনো।
2: ৰজাই কি জগত লগালে, আসাম রাজা বহুত ক্রুয়েল আছে, খুব জুলুম করে।
3: আৰু তোমালোকে হবলা জুরুল অসমীয়া প্রজাক চেনেহেরে আলফুলকৈ বুকুত সাবতি লৈছা।
4: জওয়ান বাহাদুর বহুত অসমীয়া প্রজায় অহম রাজাক তলক নাথাকু বুলি আমার উচৰত দরখাস্ত কৰি।
3: জানিব পাৰিলে সাহাব অসমীয়া ৰাইজৰ অভিমত, নে দেশদ্রোহী বিশ্বাসঘাতক হৰনাথ পৰ্বতীয়া বৰুৱাৰ অভিমত? সাহাব, এতিয়াও সময় আছে, এতিয়াও যদি তোমালোকে ইচ্ছা করা, তেন্তে হয়তো অসমীয়া রাইজর সহযোগিতা পোহাতো সম্ভব।
1: আপনার এটা ইমান দিনের মূরত আপনি শুনিলে নিজের অভিনয় কেনকা লাগিল আপনার?
0: মূর তো ভালো লাগিল, কারণ মানে মূর মাতৃ ইমান স্ট্রং আছিল। মই
5: আকাশবাণীৰ নাটকে আমাৰ অসমৰ মঞ্চ নাটক বা আমাৰ নাট্য সাহিত্যক কেনেধৰণে প্ৰভাৱিত কৰিছিল এই সম্পৰ্কে ক'ব?
0: বহুত ধৰণে মানে, কাৰণ আমাৰ দৰাচলতে মই যিটো ক'লোঁ, এতিয়া আমাৰ আমি আৰ্হি এসময়ত নতুন নাট্যকাৰসকল লৈছিল ডলছ হাউচ, ইপছেনৰ গষ্ট, এনেকুৱাবিলাক যিবিলাকৰ হয়তো এটা দৃশ্যতে চাৰিটা অংক বা চাৰিটা অংকৰে ভিতৰত দুটা অংক একে, এনেকুৱা ধৰণৰ। কিন্তু আকাশবাণীত যেতিয়া সংহতভাৱে নাট্যবৃত্ত ৰচনাৰ কথা আমি দেখিলোঁ পাৰি, তেতিয়া মঞ্চ নাটকতো সংহত ৰূপটো ফুটাই তুলিবলৈ নাট্যকাৰসকলে যত্ন কৰিছিল।
1: তমিতা, নাটক লিখি আপোনাৰ বেছি ভাল লাগে নে অভিনয় কৰি বেছি ভাল লাগে?
0: মোৰ অভিনয় কৰি বেছি ভাল লাগে।
1: কিয় বাৰু?
0: মানে অভিনয়ৰ কাৰণে মই দৰাচলতে নাটক লিখিছিলোঁ। এই যে ৰজা ইডিপাছখন মই লিখিছিলোঁ, মই ইডিপাছৰ চৰিত্ৰটো অভিনয় কৰিম বুলিয়েই লিখিছিলোঁ। কাৰণ অভিনয় কৰিলে যিটো প্ৰাণ পোৱা যায়, অকল লিখিলে সেই প্ৰাণটো পোৱা নাযায়।
1: তমিতা, আপুনি যেতিয়া ধৰালে যিদিনা নামিব সৰগ আপুনি লিখিলে ৰেডিঅ'ৰ কাৰণে, আকৌ প্ৰচাৰ হ'ল, সেই যিটো আপোনাৰ উত্তেজনা, সেইটোৱে আপোনাৰ পৰৱৰ্তী নাটক লিখাত কিবা বাধা দিছিলে?
0: নাই নাই, বাধা দিয়া সহায় কৰিছিল, যথেষ্ট সহায় কৰিছিল। প্ৰত্যেকখন নাটকতে মই সেই এক্সপিৰিয়েঞ্চটো ইউটিলাইজ কৰিছিলোঁ। তোমালোকে আচৰিত হ'বা, মই ধৰালে নামিব নাটকখনত মই হিৰ পাৰ্ট লোৱা নাছিলোঁ, মই বুঢ়া মানুহৰ পাৰ্ট লৈছিলোঁ।
1: আমি শুনিছোঁ। আৰু আপুনিয়ে প্ৰথম মহিলা অভিনেত্ৰী আকাশবাণীৰ জৰিয়তে আনিছিলে? হয়।
5: আপোনাৰতো ভালেমান নাটক ইতিমধ্যে আকাশবাণীত প্ৰচাৰ হৈ গৈছে আৰু ছপা হৈ ওলাইছে। এই সকলোবোৰ নাটক আপুনি মঞ্চত কৰাৰ আগতে বা ছপোৱাৰ আগতে আকাশবাণীৰ কাৰণে লিখিছিল নেকি আপুনি চাকৰি কৰা?
0: কিছুমান নাটক, এতিয়া মৃণাল মাহী, তাৰপিছত হেৰি জৱালা, তাৰপিছত হেৰি কুণাল কাঞ্চন, ৰাণাদিল, আনাৰকলি, এইবিলাক আকাশবাণীৰ কাৰণে লেখালে আৰু।
1: তমিতা, আকাশবাণীয়ে আপোনাক কি দিলে?
0: মই সদায় আকাশবাণীত থাকি ভাল পাইছিলোঁ, আৰু মই সেইটো সদায় স্বীকাৰ কৰিম যে মোৰ যিখিনি গুণৰ কাৰণে মানুহে ভাল পায়, সেই গুণখিনি আকাশবাণীৰ পৰাই মই আহৰণ কৰা।
6: অনাতাঁৰ নাটৰ প্ৰতি এতিয়াও শ্ৰোতাসকলৰ মাজত আছে বিশেষ আদৰ। আজিও নাট এখন শুনিবলৈ অতি আগ্ৰহেৰে ৰৈ থাকে শ্ৰোতাসকল। নাট্যশাস্ত্ৰই নাটকক দৃশ্যকাব্য বুলি অভিহিত কৰিছে, কিন্তু অনাতাঁৰ নাটে নাটকৰ এই সংজ্ঞাক নাকচ কৰি দিছিল। চকুৰে নেদেখাকৈও কেৱল শ্ৰৱণেন্দ্ৰিয়ৰ মাজেদিও যে সম্পূৰ্ণভাৱে একোখন নাটক উপভোগ কৰিব পাৰি সেই কথা প্ৰতিপন্ন কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি অনাতাঁৰ নাটৰ এই ধাৰাৰ আৰম্ভণি কৰা নাট্যপ্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা চিৰদিন জীয়াই থাকিব শ্ৰোতাসকলৰ হৃদয়ত। তেখেতৰ কৰ্মৰাজিয়ে

0: অনুপ্ৰাণিত কৰি যাব প্ৰতিটো প্ৰজন্মৰ নাট্য চৰ্চা কৰা ব্যক্তিসকলক।
1: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন। আকাশী
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডিক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ড জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰা বুলি জানিবলৈ দিয়ে। এইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বুত বৈশ্যই কয় যে যোৱা 15 আৰু 16

0: ফেব্ৰুৱাৰীত NABHUৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণ পত্ৰ লাভ কৰিছে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হৈছে। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিৰে সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
1: আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেশ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাই দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
0: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ য়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মুখ্য সচিব ডঃ ৰবি কটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 600-188-628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ,

0: সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰীতি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা নিকেতন দাসৰ।

0: খবৰত আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী পৰ্যায়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি। অম্বুবাচীৰ আজিৰ চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 জয়লাভ। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেইপানিয়াৰ জিলাৰ য়াজালি চক্ৰ অন্তৰ্গত নিপকু প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নিপকু সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকু কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰো ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকাও প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
2: আজিৰ সমস্যাটো হৈছে একেবাৰে ছাডেনলি এইটো এটা এটমছফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো ছাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেচ ফ্লাড হয় বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাক অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
1: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত

অৰুণাচল প্ৰদেশৰ ৰিয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙনাথ জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ড০ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডত জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰও এই স্বীকৃতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে। এইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বিত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আব্বাছিক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ডঃ ওম প্ৰকাশক বন, দক্ষতা নিয়োগ আৰু উদ্যম বিভাগৰ সচিব হিচাপে হোজাইৰ জিলায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক, গৃহ বিভাগৰ সচিব, চেৰাঙৰ আয়ুক্ত মধুসূদন নাথক কৃষি বিভাগৰ সচিব, ধুবুৰীৰ আয়ুক্ত মেঘনিধি দাহালক বিত্ত বিভাগৰ সচিব আৰু AIDCৰ পৰিচালন সঞ্চালক হিচাপে, বৰপেটাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব পি বিজয় ভাস্কৰ ৰেড্ডীক সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰো সচিব হিচাপে নিয়োগ কৰা হৈছে। একেদৰে মুখ্যমন্ত্ৰী সচিবালয়ৰ সচিব তথা AIDCৰ পৰিচালন সঞ্চালক এইচ এন গৌতমক AIDCৰ পৰিচালন সঞ্চালকৰ পৰা অব্যাহতি দি বিত্ত বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। কাছৰ আয়ুক্ত আয়ুষ গাৰ্গক সমগ্ৰ শিক্ষা অসমৰ মিছন পৰিচালন সঞ্চালক হিচাপে, বঙাইগাঁৱৰ আয়ুক্ত দিবাকৰ ৰাথক ধুবুৰী আয়ুক্ত হিচাপে, সংখ্যালঘু কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ সচিব আদিত্য বিক্ৰম যাদৱক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গৃহ বিভাগৰ অতিৰিক্ত সচিব মাছন্দাম মগদালিন পাৰ্টিনক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব, দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ আয়ুক্ত, ওদালগুৰিৰ আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ আয়ুক্ত, মাজুলীৰ আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ আয়ুক্ত, বিক্ৰীকৰ বিভাগৰ বিশেষ আয়ুক্ত পৰীক্ষিত থৌদমক দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত, সাধাৰণ প্ৰশাসন বিভাগৰ সঞ্জয় দত্তক হোজাইৰ আয়ুক্ত, ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ আয়ুক্ত, মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰীক উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু প্ৰশাসনীয় সচিব তথা প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি বিভাগৰ অতিৰিক্ত সচিব নৱদীপ পাঠকক বৰপেটাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক ওদালগুৰি আয়ুক্ত হিচাপে, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াক কৰণক বিশ্বনাথৰ আয়ুক্ত, বিশ্ব

0: বিশ্বনাথ আয়ুক্ত লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ আয়ুক্ত হিচাপে আৰু কৃষি বিভাগৰ যুটীয়া সচিব গকুল চন্দ্ৰ বৰাক চিৰাঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এদিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শন ব্যৱস্থা কৰাৰ বাবে পত্ৰত উল্লেখ কৰা হৈছে। অম্বুবাচীৰ আজি চতুৰ্থ দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত তিলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কদজ্যময় কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী শ্ৰীৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতিমুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশিষ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হয়। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি হ'ব। দেৱীস্থানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰে পৰা বংশীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্ৰক্ৰিয়া বৰ্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন কৰা হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি শীৰ্ষক অনুষ্ঠানত অংশ লৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষ দাসে কয় যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়। বিধানসভাৰ অনিয়ম সন্দৰ্ভত যিকোনো লোকে ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কিছু সময় পূৰ্বে সমাপ্ত হোৱা গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰিছে। মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। এইবাৰ আজি পুৱা 3:00 অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে 2-1 ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টৰ সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। এতিয়া হওক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহত চকু ফুৰক।
1: অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান তথা অসমতো ইয়াৰ প্ৰভাৱ। অসমৰ কেইবাখনো জিলাত আহাৰমহীয়া বানৰ প্ৰকোপ। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় স্বীকৃতি। ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খবৰে আজি বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অৰুণাচলৰ ডাৱৰ বিস্ফোৰণ সম্পৰ্কীয় বাতৰিটো অসমীয়া খবৰ কাকতে অৰুণাচলত মহাপ্ৰলয় শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পিছতে অৱৰ্ণনীয় পৰিস্থিতি, মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও, নিপকৰ কলনী শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোক ফ্লেছ ফ্লাছ ৰেক হেবক ইন অৰুণাচল 5 Missing 17 Hurt শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। আহাৰমহীয়া বানত ৰাজ্যৰ 7 জিলাৰ শতাধিক গাঁও প্ৰভাৱিত হোৱাৰ বাতৰি দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী, বৰপেটা, যোৰহাট, তেজপুৰ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল

লৰ লগতে ডিব্ৰুগড় তথা লখিমপুৰৰ অসম কৰ্কটক পৰিচৰ্যা কেন্দ্ৰই ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ এন এ বি এইচৰ স্বীকৃতি লাভ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এটা নিৰ্দেশযোগে ৰাজ্যৰ 11খন জিলাৰ আয়ুক্তৰ লগতে আন বিভিন্ন পৰ্যায়ত প্ৰশাসনিক ৰদ বদল কৰাৰ এটা বাতৰিক আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় এটা বাতৰি আই এম বেক ছটাকৈ বিশ্বকাপত গ'ল দি নতুন অভিলেখ ৰণাল্ডোৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।

স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। গুৱাহাটীৰ কামাখ্যা নিবাসী হেমেন মহন্তৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ আৰ্হি পাঠক হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময় তেওঁৰ বয়স আছিল 57 বছৰ। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয়, হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি। অম্বুবাচীৰ আজি চতুৰ্থ দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 গ'লত জয়লাভ। আজি পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ 11 আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

জিলাৰ ৰেহৰূপ শুনিলে। আজি ডিব্ৰুগড় জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ফোন ইন কল্পতৰু। শ্ৰোতাসকল নিশ্চয় ৰৈ আছে এই অনুষ্ঠানটিৰ বাবে। ষ্টুডিঅত আছো মই মিতালী বৰবৰা। শ্ৰোতাসকলে আমালৈ ফোন কৰিব পাৰে, নম্বৰ দুটি কৈছো 03612662325 আৰু 9435405223। আপোনালোকে আমালৈ ফোন কৰক, আমি চেষ্টা কৰিম আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ। তেনেহলে অনুষ্ঠানটি আৰম্ভ কৰিছো জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: মানে আপোনাৰ বয়স কিমান হৈছে, কিন্তু মোৰ এনেকুৱা লাগিছে যেন আপুনি খুব সক্ৰিয় হৈ থাকে, খুব এক্টিভ সকলো সময়তে,
1: মানে মই অকণমান এক্টিভ হৈ থাকো বাৰু তেনেকুৱা ধৰণৰ। মোৰ বয়স বহুত মানুহৰ হয়তো মানে গান বাজনা মানে ইমান শুনে নুশুনে মই নাজানো, আৰু মই আছো আৰু ঠিকে আৰু, তাৰপিছতে বাকীখিনি কামত ভালেই লাগে আৰু। মানে মোৰ বিশেষকে মানে গানটো মোৰ খুব প্ৰিয় দেই, মই তাকে কৈছো, মই অসমীয়া গানেই হওক হিন্দী গানেই হওক
0: বুজিছো বুজিছো, ভাল লাগিছে, ভাল লাগিল আপোনাৰ লগত কথা পাতি, আপোনাৰ কথা শুনি। যি নহওক, এতিয়া আপোনাৰ প্ৰিয় গীতটি শুনাইছো মই কিশোৰ কুমাৰ কণ্ঠৰ দাগ ছবিখনৰ পৰা। ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, কোনে কৈছে আপুনি?
1: নমস্কাৰ নমস্কাৰ, মই দিলীপ ডেকাই ক'লো, দৰঙৰ গভৰা দলংঘাট গাঁৱৰ পৰা।
0: হয়, কেনে আছে আপুনি, ভালনে?
1: হয় আছো দিয়ক, মোটামুটি ভালে আৰু।
0: হয়, আৰু আমাৰ অনুষ্ঠানলৈ আপুনি আগতেও ফোন কৰিছে?
1: হয় হয়, মই ফোন কৰি থাকোঁ, এই নিয়মীয়া শ্ৰোতা আৰু আপোনাৰ লগত।
0: হয়, আৰু আজি কি গীত শুনিব বিচাৰিছে?
1: মই জয়ন্ত হাজৰিকা দেৱৰ ভূপেন হাজৰিকা দেৱে লিখা গীত, যদি জীৱনে কান্দে নাই নাই বুলি,
0: হয়
1: যদি দুখতে উৰে ধৰণীৰ ধূলি, এই গীতটো
0: গীতটি
1: নিৰাশাই আশা যুগ ভাঙিব খুজিছে, মই গোৱা গীতটি গাবা, এই গীতটো।
0: হয়, গীতটি মই বুজি পাইছোঁ, আছে আমাৰ লগত গীতটি। আৰু আপুনি ঘৰৰ পৰাই চাগে আমালৈ ফোন কৰিছে?
1: মই ঘৰতে আছো বাৰু।
0: আপুনি কি কৰে এনে?
1: মই এনে এটা সৰুকে চাকৰি কৰোঁ দিয়ক, ভেটেনাৰী ডিপাৰ্টমেণ্টত।
0: হয় আপুনি মানে চাকৰি কৰি আছে এতিয়া?
1: হয় হয়
0: হয়
1: হয়, এই ওচৰতে মোৰ অফিচটো।
0: হয়, আৰু আপোনাৰ ঘৰৰ আন সদস্যসকলেও ৰেডিঅ' শুনেনে?
1: হয় হয় শুনে, মোৰ ৱাইফে শুনি আছে, মোৰ ছোৱালী আছে, হেৰি ডেৰ বছৰ, তাই ফুৰি আছে, খোজ কাঢ়ি আছে, মজিয়াতে ভৱানী নাথ মোৰ হেৰি ৱাইফ, আৰু মোৰ আইনাজনীৰ নাম পবিত্ৰা,
0: হয়
1: পবিত্ৰা ডেকা।
0: হয়, ভাল লাগিছে আপোনাৰ বিষয়ে জানি,
1: খুব ভাল পায়।
0: হয় হয়, তেনেহলে
1: পলমজনমানৰ নাম লওঁ, মন্টু চহৰীয়া, মন্টু চহৰীয়া আৰু বিচিত নাৰায়ণ নাথ, হিৰণ্য কলিতা, লক্ষীকান্ত কলিতা, এওঁলোকে শুনিয়ে থাকে, তেওঁলোকৰ ঘৰত শুনি আছে, নাম ল'ব দিয়ে কেতিয়াবা, নাম ল'লো আৰু তেওঁলোকৰ।
0: আজিকালি আমি মন কৰিছোঁ মানে আপোনালোকে ফোন কৰিলে মানে প্ৰায় কেইজন শ্ৰোতাই বেলেগ কেইগৰাকীমান শ্ৰোতাৰো নাম লয়।
1: হয় হয়
0: হয়, তেওঁলোকেও আমালৈ ফোন কৰে, আমি ফোন পাওঁ এনেকুৱা নহয়, কিন্তু তেওঁলোকে সদায় কেইজনমানৰ নাম লয়েই তাৰমানে। যি নহওক, আপোনাৰ গীতটি মই শুনাইছোঁ, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ সেই গীতটি। ধন্যবাদ,
1: ধন্যবাদ।

0: পাবা।
1: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেল্ল'
5: হেল্ল' নমস্কাৰ।
4: হয় নমস্কাৰ, কোনে কৈছে, আপুনি ক'ৰ পৰা কৈছে?
5: হয়, মই প্ৰান্তৰ আগবঢ়াইছোঁ, কিছু পাঠশালা বাগনা আছিল।
4: হয়, আপুনি আজি কি গীত শুনিব বিচাৰিছে?
5: মই মান ফিল্মখনৰ পৰা চাহে তুম তুম চাহে তুম কৈ এটা গান বজাই দিলোঁ।
4: হয়, আমাৰ ওচৰত আচলতে সময় বহুত কম।
5: হয়
4: হয়, আজি আজিৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতাই আপুনি হ'ব আজি। আৰু হয়, ধন্যবাদ জনাইছোঁ আপুনি ফোন কৰাৰ বাবে। আৰু সেই গীতটি মনচ ছবিখনৰ, সেই গীতটি উদিত নাৰায়ণ আৰু অনুৰাধা পৰৱালৰ কণ্ঠৰ, সেই গীতটি আপোনাৰ বাবে শুনাইছোঁ। ধন্যবাদ, ধন্যবাদ। প্ৰিয় শ্ৰোতা, আৰু এই গীতটিৰ লগে লগে আজিৰ ফোন ইন গল্পটোৰ অনুষ্ঠানটিৰ পৰা মই মিতালীয়ে বিদায় ল'ম। আপোনালোকে আমাৰ অনুষ্ঠান শুনি থাকিব। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা সংগীতা দেৱীক, আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যত থকা সদস্যসকলক। তেনেহ'লে আহক এই গীতটি শুনো।

0: এইবাৰ শুনক এটি মিচিং গীত অৰুণা পাংগিঙৰ কণ্ঠত।
1: Look.

bosuta odengakan mangemkan man bosuta yoi.

মাতৃগান অনুষ্ঠানত এবাৰ শুনক এটি ৰাভা গীত বিভা ৰাভা আৰু সংগীসকলৰ কণ্ঠত।

0: লগতে উন্মোচন করা হব পূর্বে আকাশবাণীয়ে প্রকাশ করা আকাশী নামৰ আলোচনীৰ এমুঠি নির্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰে প্ৰকাশ কৰি উলিওৱা এখন ই ম্যাগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ

অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও জলমগ্ন হৈছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলা দিয়া নৈৰ সোঁফালৰ মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে। বানত 13,913 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাজ্যৰ 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ ৰাজ্যত অনুকূল ব্যৱস্থাৰ বিকাশ সাধনৰ উদ্দেশ্যে ৰাজ্যিক পৰ্যায়ৰ এখন পৰামৰ্শমূলক কৰ্মশালা অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্তৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভাগীয় সন্মিলনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমে এই কৰ্মশালাখন অনুষ্ঠিত কৰায়। কৰ্মশালাখন উদ্বোধন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কয় যে অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত সহযোগিতাৰ বাবে বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত আত্মনিৰ্ভৰশীলতা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ অংশ আৰু অসমৰ ভৌগোলিক অৱস্থিতি দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে অসম এতিয়া দ্ৰুত বিকাশশীল ৰাজ্য পৰিণত হোৱা বুলি মন্তব্য কৰি কয় যে 2025 চনত অনুষ্ঠিত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণে লাভ কৰা 5,18,00,000 টকাৰ বিনিয়োগ প্ৰস্তাৱৰ ভিতৰত 60% অৰ্থাৎ 3,10,00,000 মূলৰ প্ৰকল্পৰ কাম আগবাঢ়িছে।
2: আজি ডিউৰিং অনলি ওৱান ইয়াৰ আজি মোৰ দেন 50% এমঅইউ হেজ অলৰেডি গ্ৰাউণ্ডেড ইন ভেৰিয়াছ ষ্টেপ। কিছুমান ইতিমধ্যে ইনগ্ৰেচন হৈছে, প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে। তাৰ অৰ্থটো কি? অসমৰ যুৱ প্ৰজন্ম আজি IIT এটা বহি আছে, ইঞ্জিনিয়াৰিং কলেজ বহি আছে, বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল বহি আছে, তেওঁলোকে আমাৰ হিউমেন ৰিচোৰ্চ প্ৰডাক্ট কৰি আছে। সেই হিউমেন ৰিচোৰ্চবিলাক ক'ত যাব? IITian সকল ক'ত যাব? আজি ইঞ্জিনিয়াৰিং পাছৰ ষ্টুডেণ্টবিলাক ক'ত যাব? ইয়াত যদি আমি ইক' চিষ্টেম এটা যদি নকৰো তেতিয়া কোনে কৰিব? আজি এতিয়া আলোচনা কৰিছে 26 চনতে ছেমিকণ্ডাক্টৰ প্ৰডাকশ্যন, তেতিয়া ছেমিকণ্ডাক্টৰ হ'লেহেঁতেন। আজি সেই ছেমিকণ্ডাক্টৰ হোৱাৰ কাৰণে আজি আমি আকৌ নতুনকৈ ডাঙৰ ছেমিকণ্ডাক্টৰ কথা আলোচনা কৰাৰ সুযোগ পাইছো। আজি 27,000 কোটি টকা ছেমিকণ্ডাক্টৰ তাতে হৈছে। আমাৰ লগত এতিয়া তাতকৈ ডাঙৰ এমাউণ্টৰ ছেমিকণ্ডাক্টৰ মানুহে আহি আমাৰ লগত কথা পতা আৰম্ভ কৰিছে, মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে।
1: মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত প্ৰৱেশদ্বাৰ খোলাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা, ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাহাবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেছন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হৈছে। পুৱা 10 বজাৰ পৰা ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশনত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ

0: আলোচনা হৈছে। ভাৰত আজি মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও গড় ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতীয় প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটত পৰাজিত হৈছিল। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু এফ এম বেটৰ 101.6 মেগাহাৰ্টজত লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, কৌস্তুভ দাস, এফ এম ট্ৰান্সমিটাৰত পপী চন্দ, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, ৰমেন কুমাৰ শৰ্মা আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পৰাগমালা লাইভ অনুষ্ঠানটি যুগুতাই আনিছে অংশু ঝায়ে।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিষাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো যুৱ সাহিত্য অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত চিনাকি হৈ তেখেতসকলৰ গল্প, কবিতা আদি আমি আপোনালোকক শুনোৱাৰ দিহা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো তেনে দুগৰাকী অতিথি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী মাৰ্জিতা বৰুৱা,
2: নমস্কাৰ।
1: আৰু আনগৰাকী হৈছে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ বন্দীপ শৰ্মা,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। প্ৰথমেই মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: হয়, মই আপুনি ইতিমধ্যে ক'লে মই গুৱাহাটী মেডিকেল কলেজত বৰ্তমান MBBS পাঠ্যক্ৰমৰ ছাত্ৰী আৰু মোৰ ঘৰ নলবাৰী চক বজাৰ। মই দশম শ্ৰেণীলৈকে নলবাৰীতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত পঢ়িছিলোঁ আৰু তাৰপিছত একাদশ দ্বাদশ শ্ৰেণী মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী গুৱাহাটীত কৰিছিলোঁ। আৰু যদিও এই গোটেই মোৰ প্ৰায় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই CBSE পাঠ্যক্ৰমৰ অন্তৰ্গতই আছিলোঁ, তথাপিও কিন্তু এই সাহিত্য, অসমীয়া সাহিত্য জগতৰ লগত মোৰ যি ভাল পোৱা তাৰ বাবে হয়তো অৱদান বুলি মই ক'ব গ'লে মোৰ পৰিয়ালক কথাই ক'ব লাগিব। এতিয়া আমাৰ যিহেতু MBBS পাঠ্যক্ৰমটো বহুত বেছি বহল, তথাপি তাৰ মাজতে চেষ্টা কৰোঁ অকণমান সাহিত্যৰ সৈতে জড়িত হৈ থাকিবলৈ।
1: হয়, নিশ্চয়। এবাৰ মই বন্দীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মই বন্দীপ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সাময়িকৰ ছাত্ৰ। মোৰ ঘৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলত। সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া হেতুকে যেতিয়া আমাক প্ৰাচীৰ পত্ৰিকাসমূহ প্ৰস্তুত কৰিবলৈ দিছিল তেতিয়া কেনেবাকৈ নিজৰ অজ্ঞাতে সাহিত্যৰ ফালে গতি কৰিছিলোঁ। হয়তো কেতিয়াবা ছবি আঁকিছিলোঁ, নহ'লে ছাৰ বাইদেউসকলে দিয়া সাহিত্যৰ জড়িত কামখিনি কৰিছিলোঁ। তেনেকৈ সাহিত্যৰ ফালে এটা এটা ধাপত আগবাঢ়ি যোৱা গ'ল। যেতিয়া নলবাৰী মহাবিদ্যালয়ত ভৰি থলোঁ, এখন ডাঙৰ পথাৰ বুলিয়েই কৈছোঁ, সাহিত্যৰ পথাৰৰ লগত সাক্ষাৎ হ'লোঁ। নিজৰ জ্যেষ্ঠ, অগ্ৰজ, কনিষ্ঠ বা শিক্ষাগুৰুসকলৰ পৰা অনুপ্ৰাণিত হ'লোঁ, তেওঁলোকক ভাল ভাল সাহিত্যৰ লগত জড়িত হোৱা বা সৃষ্টি কৰা দেখিলোঁ, নিজে ক'ৰবাত কেনেবাকৈ অনুপ্ৰাণিত হোৱা দেখা গ'ল। এনেকৈ সাহিত্যৰ মাজত মাজে মাজে সোমাই থাকি ভাল পাওঁ।
1: নিশ্চয়কৈ, আমাৰ আচলতে সাহিত্যৰ ক্ষেত্ৰত জড়িতসকলৰ লগত সাধাৰণতে এটা কথা হয় যে আমি যেতিয়া মহাবিদ্যালয় বা বিদ্যালয়ত বিভিন্ন ধৰণৰ আমি আলোচনী বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ সংস্পৰ্শলৈ আহোঁ, আমাৰ সেই ক্ষেত্ৰত আমাৰ আগ্ৰহ বাঢ়ে আৰু আমি এটা লাহে লাহে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানলৈ মাৰ্জিতা বৰুৱাই গল্পৰ সম্ভাৰলৈ আহিছে আৰু বন্দীপ শৰ্মা আমাৰ মাজলৈ আহিছে একোকী কবিতাৰ সম্ভাৰলৈ। মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত হৈছিল?
2: হয়, ইতিমধ্যে মই কৈছোঁৱে যে মই দশম শ্ৰেণীলৈকে, তাৰপিছত একাদশ দ্বাদশ শ্ৰেণীও মই CBSE পাঠ্যক্ৰমতে মোৰ পঢ়া শুনা হৈছে আৰু ইংৰাজী মাধ্যমতে পঢ়া শুনা হৈছে। তথাপিও সাহিত্যৰ প্ৰতি যি আকৰ্ষণ মোৰ আছে, সেই আকৰ্ষণৰ আঁৰত কিন্তু মোৰ পৰিয়াল আছে। কাৰণ সৰুৰ পৰাই, যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই, আমি মোৰ ঘৰ নলবাৰীত বুলি মই কৈছোঁ ইতিমধ্যে, মানে সেই সৰুৰ পৰা আমাৰ এটা নিয়ম নিচিনা হৈ গৈছিল যে অসম গ্ৰন্থমেলা, গুৱাহাটীত হোৱা অসম গ্ৰন্থমেলালে আমি যামেই প্ৰতি বছৰে। পাৰিলে দুবাৰ অহা হয় প্ৰতি বছৰে, কিন্তু এবাৰ অহাটো মানে নিশ্চিত আৰু এটা নিয়মৰ নিচিনা হৈ পৰিছিলে। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশত যেতিয়া ডাঙৰ দীঘল হৈছোঁ, বা মা দেউতাক, মোৰ মায়ে লিখা মেলা কৰে, মোৰ দেউতা যদিও গণিত বিষয়ৰ তেখেত অধ্যাপক আছিলে, এতিয়া অৱসৰপ্ৰাপ্ত, তথাপিও সেই পৰিৱেশটো ঘৰত পাইছিলোঁ। আৰু কোৱাই হয়, হোমেন বৰগোহাঁই ছাৰেও কৈছিলে যে কিতাপৰ মাজত থাকিলে এনেই সেই আগ্ৰহটো আহি যায়, যদি কিতাপ চাৰিওপিনে কিতাপে থাকে, গতিকে মানে কোনো প্ৰশ্নই নুঠে হাতত তুলি নোলোৱাত। আৰু তেনেকেই ভাবোঁ, সাহিত্যৰ প্ৰতি অকণমান আগ্ৰহী হ'লোঁ। কিন্তু তাৰ মাজতে ক'ব লাগিব যে ইমান বহুত বেছি সাহিত্য চৰ্চা কৰাৰো আমাৰ সময় নহয়, যিহেতু কৈছোঁ MBBS পাঠ্যক্ৰমটো বহুত বহল, তাৰে মাজতে তেনেকৈ সময় পালে কিতাপ এখন হাতত তুলি লওঁ আৰু।
1: হয়, আচলতে ঘৰখন হৈছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা

0: সাহিত্য ক্ষেত্ৰত কঠিয়াতলীৰ দৰে আৰু আপুনি সেই যি পৰিৱেশ ঘৰখনত খুব সুন্দৰকৈ সৰুৰ পৰা পাইছে আৰু বন্দী ফৰ্মাৰ ক্ষেত্ৰত ঘৰখনৰ পৰা কেনেকুৱা ধৰণৰ আপুনি বাতাবৰণ লাভ কৰিছিলে?
1: হয়, মই ক'ব ভাল পাম, মোৰ ঘৰখন কৃষি পশু লগতে শিক্ষাৰ এখন সমাহাৰ। মোৰ পিতৃ মাতৃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছিল, তেওঁলোক বৰ্তমান অৱসৰপ্ৰাপ্ত। মোৰ মাতৃ বৰ্তমান মোৰ লগত নাই, তেওঁৰ যোৱাটো বৰ্ষত মৃত্যু ঘটিছে। সেই দুখ বা সেই বেদনাখিনি ক'ৰবাত মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যদি মই মোৰ সেই হাইস্কুলীয়া দিন বা উচ্চতৰ মাধ্যমিকৰ দিনলৈ উভতি যাওঁ, দুটা কবিতা আছিল, আপোনালোকে নিশ্চয় পঢ়িছে হয়তো, নিৰ্মল বৰদলৈৰ কৰুণতম কবিতাটো আৰু হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ কবিতাটো। সেই দুটা কবিতা পঢ়াৰ পিছত ক'ৰবাত এনেকুৱা ভাৱ হ'ল যে আমিও দেখোন কবিতা লিখিব পাৰোঁ, আমাৰ লিখাৰ ধৰণটোও দেখোন কবিতাৰ লগত মিলে। সেই বস্তুখিনিয়ে মোক মানে ক'ৰবাত প্ৰভাৱান্বিত কৰিলে। তাৰ আগত মানে কি আছিল, কবিতা বুলি ক'লে এটা ছন্দ লয়, ছন্দৰো লয় ভাঙিও যে কবিতাৰ এটা শৰীৰ সৃষ্টি কৰিব পাৰি, সেই এই কবিতা দুটাই মোক আচলতে শিকালে। তাৰ পৰা নিজেই অলপ চলপ শিকি আছোঁ, লিখি আছোঁ, সেইখিনি আৰু।
0: হয়, নিশ্চয়কৈ পঢ়াৰ অভ্যাস বা বিভিন্ন ধৰণৰ কবিতাৰ লগত আমি যেতিয়া পৰিচয় ঘটে আমাৰ, সেই কবিতাসমূহে আমাৰ কবিতা লিখিব বিচৰাসকলক অনুপ্ৰাণিত কৰে। আজিৰ অনুষ্ঠানৰ প্ৰথমতে আপুনি যিহেতু আমাৰ অনুষ্ঠানলৈ কবিতাৰ সম্ভাৰ লৈ আহিছে, আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কোনবিলাক বিষয়ক লৈ বিশেষকৈ কবিতা লিখিবলৈ যত্ন কৰে?
1: আপুনি এটা শব্দ কৈছে, কবিতা লিখিবলৈ যত্ন কৰোঁ বুলি। সেইদিনা আচলতে অসমৰ কোনোবা এজন বিখ্যাত কবিয়ে কৈছিল, মই এই মুহূৰ্তত নামটো পাহৰিছোঁ, কবি চিৰস্থায়ী নহয়, কবিতাই চিৰস্থায়ী। মানে যিকোনো সৃষ্টি চিৰস্থায়ী, স্ৰষ্টা চিৰস্থায়ী নহয়। গতিকে অসমৰ বিভিন্ন কবি, সন্মানীয় নীলমণি ফুকন ছাৰ, আমাৰ প্ৰিয় হিৰুদা, হিৰুদা বুলিয়ে কৈছোঁ, সেইসকলৰ কবিতা পঢ়া যায় বা সৰুতে পঢ়াৰ সৌভাগ্য হৈছিল। গতিকে আৰু বৰ্তমান বিভিন্ন কাকত আলোচনাত কবিতা পঢ়োঁ, যিহেতু কবিতা পঢ়াটো এটা চখ, ভাল পাওঁ, বা আৰু ক'ৰবাত এটা কবিতাৰ প্ৰতি টান আছে বুলি ক'ব পাৰি অন্য সাহিত্যতকৈ। সমাজত ঘটি থকা বা কাল্পনিক বস্তুৰ মাজতো এটা বাস্তৱ ঘটনাক মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ বা নিজেও সেইটো আনৰ পৰা বিচাৰোঁ। গতিকে তেনেধৰণৰ এটা কবিতাই মই প্ৰথমতে পাঠ কৰিবলৈ ওলাইছোঁ, যিহেতু মই নলবাৰী জিলাখনক প্ৰতিনিধিত্ব কৰোঁ। নলবাৰীক লৈ এটা কবিতা। নৈত ডুব যোৱা কাহিনী। পাগলাৰিয়াৰ কুলুকুলু শব্দই লৈ যায় মোক মোৰ সপোনৰ পলসলৈ, মোৰ অন্তৰত জিৰাই এখন ৰণচণ্ডী পাগলাদিয়া। পাগলাদিয়াৰ কহুৱাই কহৰিয়াই এজাক বতাহ, নামজাৰ, তৈলুক্য ৰঘুনাথ, গিৰি ইত্যাদি। পাগলাদিয়াত গা ধোৱা চৰাইটোৱে থোঁটত লৈ যায় এধানী মাহীৰ হাঁহি। পাগলাদিয়াই শব্দ কৰে কেতিয়াবা কেতিয়াবা, তাতেই লুকাই থাকে মোহন ভাইৰাৰ চাপৰ কিম্বা দীপক শৰ্মাৰ বাহী। পাগলাদিয়াই উশাহ ল'লে শুনা যায় কলাগুৰু আৰু তিৰাশীৰ ধনী, বেলসৰৰ ঘৰে ঘৰে কয় বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। পাগলাদিয়াই কথা আৰু কবিতা ক'লে আমি শুনো সেই নদী নিৰৱধি আৰু সেউজী সেউজী। দ্বিতীয়টো কবিতা, শেহতীয়াকৈ লিখা এটা কবিতা, কবিতাৰ শিৰোনাম পোক। কুচি মুচি শুই থকা মোক দেখি জেকা লগা পিৰালিৰ কুকুৰটোৱে ভাবে আমাৰ ৰেচনতন্ত্ৰ, মুক্তি, তুলসী আৰু ইহঁতৰ পৃথিৱী। চাৰিওফালে বিয়পি পৰিল পোক, পৃথিৱীৰ খোলাটোত অজস্ৰ পোকৰ কিৰিলি। সেয়েহে মূৰৰ খোলাটোত অজস্ৰ বাম আৰলি। চৰাইৰ ভিতৰত লৈ ফুৰা পোকটো ভূমিষ্ঠ হ'ল, পোকৰ মগজুত পোক সোমাল, সি ফুটি ওলোৱা জৰায়ুটো সময়ত পোক হ'ল। কথাবোৰত পোক লাগিল, সেয়েহে সিদ্ধান্তবোৰত পোকে খালে, ফলত ভিতৰৰ পোকটোক আকৌ লুকুৱাই থোৱা হ'ল, সি আকৌ পোক বিচাৰি গ'ল।
0: হয়, খুব সুন্দৰ। আপুনি বিশেষকৈ প্ৰথমটো কবিতাত নলবাৰীৰ বিভিন্ন দিশৰ মানুহৰ পৰিচয় তথা নলবাৰীৰ পৰিৱেশ সম্পৰ্কে খুব সুন্দৰকৈ ফুটাই তুলিলে। এবাৰ মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু আজি যদিও গল্প সম্ভাৰলৈ আহিছে, আপুনি সাহিত্যৰ অইন দিশৰ লগতো জড়িত নিশ্চয়।
2: হয়, মই এনে নাটকো কৰোঁ আৰু মই জনাবলৈ পাই ভাল পাম যে এইবাৰ আমাৰ মহাবিদ্যালয় সপ্তাহত মই শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে বেষ্ট নিগেটিভ কেৰেক্টাৰ, তাৰপিছতে আৰু আমাৰ নাটকখনো শ্ৰেষ্ঠ নাটক দল হিচাপে, নাট্য দল হিচাপে পুৰস্কৃত হৈছে। গতিকে এনেকুৱা ধৰণে নাটকৰ লগতো জড়িত হৈ ভাল পাওঁ। বাকী খেল ধূলতো আছে, অকণমান ৰাপ আছে। মই ব্যাডমিন্টন খেলোঁ কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত।

0: অসম ভিত্তিক আন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট হৈছিলে। তাতো আমি আমি মেডিকেল কলেজক প্ৰতিনিধিত্ব কৰি পিনে তাতে আমি জিকিবলৈ সক্ষম হৈছোঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন দিশৰ লগত জড়িত হৈ ভাল পাওঁ।
1: মানে মাৰ্জিতা বৰুৱা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হোৱাৰ লগতে সাহিত্য লগতে খেল ধেমালিতো সমানে আগ্ৰহী, নহয় জানো?
0: হয়।
1: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প বিশেষকৈ কোনবিলাক বিষয়ত লিখে?
0: হয়, মই তেখেতে কোৱাৰ দৰেই ময়ো সেই কাল্পনিক এটা গল্পৰ মাজেৰে বাস্তৱ জীৱনৰ এটা ছবি যদি দাঙি ধৰিব পাৰোঁ, মই সেইখিনি মোৰ চেষ্টা থাকে গল্পবোৰৰ মাজেৰে।
1: তেতিয়াহ'লে আপোনাৰ পৰা আমি গল্প শুনিব বিচাৰিছোঁ।
0: হয়।

0: গল্প
1: দৌড়।
0: আহ, দুখ পাইছো দাদা, আৰু নামাৰিব নামাৰিব দাদা।
1: মাত্ৰ 14 বসন্ত গৰকা কিশোৰ আব্দুলৰ সেই আৰ্তনাত পিছে
0: ধৰ তাক, কোবাছো তোক, মৰিয়াই শেষ কৰ,
1: এনে নিষ্ঠুৰ হুংকাৰৰ মাজত ক'ৰবাত বিলীন হৈ গ'ল। নিমাতী গাঁৱৰ নামঘৰত ঘটা চুৰিকাণ্ডৰ পিছদিনা ৰাতিপুৱাই সভা বহিছিল। সকলোৱে একেমুখে এই সিদ্ধান্ততে উপনীত হৈছিল যে নামঘৰৰ দৰে স্থানত এনে দুষ্কাৰ্য কেৱল হাফিজুৰৰ পৰিয়ালৰ পক্ষেহে সম্ভৱ। বহুদিন ধৰি চিকিৎসালয়ৰ শয্যাত চটফটাই থকা পত্নীৰ চিকিৎসাৰ বাবে তেওঁক ধনৰ অতি প্ৰয়োজন হৈ পৰিছিল, আৰু সেই অভাৱ পূৰণ কৰিবলৈকে তেওঁ অৱশেষত এই কলংকিত পথ বাছি ল'লে বুলি ধাৰণা কৰা হ'ল। গতিকে লাঠি সংহাৰী অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ তেওঁলোক হাফিজুৰৰ ঘৰ অভিমুখে আগবাঢ়িল। দুজন ডেকা ল'ৰাই বাঁহৰ জপনাখন তচমচ কৰি দৰজাত ঠকঠকিয়াই, তেনেতে পিছপিনৰ পৰা এগৰাকী মহিলাই মাত লগাই, গা পা ধুই গোসাঁই ঘৰত সোমাইছিলোহে, থন্তি আহি খবৰটো দিলে, ইহঁতৰ বাৰীত ভৰি ধলো যিহেতু আকৌ গৈ গা ধুব লাগিব। আনপিনে কোনো উত্তৰ নোপোৱাত চাৰিজন ডেকা ল'ৰাই একেলগে হেঁচা দি বাঁহৰ দৰজাখন মিনিহঁতে বাগৰাই দিলে। শূন্যপ্ৰায় ঘৰখনত তেতিয়া কেৱল থৰ থৰকৈ কঁপি আছিল হাফিজুৰৰ পুত্ৰ আব্দুল আৰু তাক সাৱটি ধৰা মাত্ৰ 7 বছৰীয়া তাৰ কণমানী ভগ্নীজনী। হাফিজুৰ ঘৰত অনুপস্থিত, তেওঁ চিকিৎসালয়ত অসুস্থ পত্নীৰ শুশ্ৰূষাত ব্যস্ত।
0: পলাল, আহোঁতে পলম হ'ল আমাৰ, ৰাতিপুৱা হোৱালৈ ৰ'বই নালাগিছিল।
1: ভিৰৰ মাজত ফুচফুচনিৰ গুণগুণনি আৰম্ভ হ'ল। এজনে গাঁওবুঢ়াৰ ফালে খঙত অগ্নিশৰ্মা হৈ কয়,
0: সভা নপতাকৈ একো কৰিবই নোৱাৰি আমাৰ নিমাতী গাঁৱত, ৰাতিপুৱাই লঘু হ'লোঁ, ঘৰমুৱা হোৱাতাই।
1: ইমান সময় নিমাতে থকা গাঁওবুঢ়া বহাৰ পৰা উঠিল,
0: তাৰ বাচ্চাক লৈ আন, চোৰৰ পুতেক চোৰ, কোনো ঘৰ যাব নালাগে, ধৰি মাৰ তাক।
1: পুলিচৰ গাড়ীৰ চাইৰেনৰ শব্দই আব্দুলৰ বুকুলৈ খন্তেকৰ বাবে আশাৰ সঞ্চাৰ কৰিলে। সি স্কুলৰ কিতাপত পঢ়িছে পুলিচ হেনো আৰ্তজনৰ ত্ৰাণকৰ্তা, কিন্তু কিছু সময়ৰ ভিতৰতে তাৰ সকলো বিশ্বাস ধূলিশ্যাত কৰি পুলিচে তাৰ কোমল দুহাতত লোহাৰ হেণ্ডকাফ গুজি দিলে। সেই মুহূৰ্তত সি ইমানেই ক্লান্ত হৈ পৰিছিল যে প্ৰতিবাদ কৰাৰ বাবে তাৰ দেহত কোনো শক্তি বাকী থকা নাছিল।

সূর্য কেতিয়াবা এডুব গল, কিন্তু আব্দুল এতিয়াও বন্দী সেই জেলৰ অন্ধকাৰ প্ৰকোষ্ঠত। পুৱাৰ সেই মৰ্মান্তিক আক্ৰমণৰ আঘাতবোৰৰ পৰা তেতিয়াও তেজ নিগৰি আছিল। চন্দ্ৰনাথ সি মাজে মাজে চটফটাই উঠিছিল আৰু আৰ্তনাদ কৰিছিল। কনিষ্টবলৰ চুপ থাক ধমকনিত শান্ত হৈ পৰিছিল। গাত থকা চোলা ফালি চিঙি এতিয়া কেৱল কেইডালমান সূতাহে বাকী ৰৈছেগৈ। সি সেই ফটা কাপোৰ টুকুৰাৰে শৰীৰৰ ক্ষত স্থানবোৰৰ পৰা বৈ অহা তেজ বন্ধ কৰিবলৈ এক বৃথা চেষ্টা চলাইছে, কিন্তু এই অসহ্যকৰ শাৰীৰিক যন্ত্ৰণাৰ মাজতো তাৰ মন মগজুত কেৱল এটাই চিন্তা পাকঘৰণি খাই আছিল, তাৰ সৰু ভনীজনী। বাৰু তাই কিবা এটা খালেনে? তাই ঠিকে আছেনে? সেই মানুহবোৰে তাইকো লৈ গ'ল নেকি? তাইকো এনেকৈয়ে প্ৰহাৰ কৰিলে নেকি?

0: ৰাতিটো গভীৰ হৈ অহাৰ লগে লগে থানাখনৰ সেই ক'লা আৰু বিভীষিকাময় ৰূপটো প্ৰকট হৈ পৰিল। সুৰাপান কৰি মাতাল হৈ পৰিছিল কৰ্তব্যৰত পুলিচ। পৰিস্থিতিৰ সুযোগ বুজি আব্দুলে তাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাৰ পৰা ওলাই দৌৰি আহিল। সি একে উশাহতে গৈ পালে নিজৰ উকা ঘৰখন। ভয়াৰ্ত ভনীজনীক বুকুৰ মাজত সাৱটি ল'লে আৰু আকৌ দৌৰিলে। সি কেৱল দৌৰিছিল, কোনো দিহহাৰা পথিকৰ দৰে দৌৰিছিল। যেন জীৱনৰ কঠিন পাঠশালাত সি এতিয়ালৈকে কেৱল এটাই শিক্ষা লাভ কৰিছে, দৌৰা। ৰেলৰ চলন্ত চকাৰ খটখট শব্দৰ তালে তালে ৰাতিটো লাহে লাহে বাগৰি গ'ল। খিৰিকীৰ ফাকেৰে সৰকি অহা পুৱাৰ কোমল ৰজাকে যেতিয়া ফাতেমাক আলফুলকৈ জগাই তুলিলে, তাই চকুহাল মেলি ককায়েকক সুধিলে, আমি ক'লৈ গৈ আছো দাদা? আব্দুলে তাইৰ মূৰত হাত ফুৰাই ক'লে, নাজানো ফাতেমা, মই কেৱল ইয়াকে জানো যে আমি বহু দূৰলৈ গৈ আছো, য'ৰ পৰা সিহঁতৰ হাতবোৰে তোক কেতিয়াও চুব নোৱাৰে। ইমান দূৰলৈ য'ত কোনো কাৰণ নোহোৱাকৈ তোক কোনেও মৰিয়াই মৰিয়াই শেষ কৰি পেলাব নোৱাৰে। ইমান দূৰলৈ য'ত সমাজৰ এই পংগু ন্যায় ব্যৱস্থাই তোক আৰু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। তই বহুত পঢ়া শুনা কৰি ডাঙৰ হবি ফাতেমা, আৰু তই নিজেই এদিন এই ব্যৱস্থাটো সলনি কৰি পেলাবি। চানা বাদাম টেঙা মৰ্টন লেলো খাবি ফাতেমা? ফাতেমাৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল। আব্দুলে এক পেকেট টেঙা মৰ্টন দিব দি লেডাৰৰ মানিবেগ এটাৰ পৰা 10 টকাৰ নোট এখন দিব লওঁতে ব্যক্তিলে থৰ লাগি চাই থকা ভনীয়েকক এক কৰুণ আৰু ক্ষোভ মিশ্ৰিত হাঁহিৰে ক'লে, থানাৰ সেই পুলিচ কনিষ্টবলটোৰ মানিবেগ এইটো, তোক দুবেলি দুমুঠি ভাত খুৱাব পাৰিব লাগিব নহয়। এই আব্দুলে, ফাতেমা আমাৰ আব্বা চোৰ নহয়, মোক আব্বাই চোৰ কৰা শিকোৱা নাই, কিন্তু সিহঁতে শিকালে। ধন্যবাদ।
1: হয়, খুব সুন্দৰ প্ৰিয় শ্ৰোতা। ইমান পৰে আমি মাৰ্জিতা বৰুৱাৰ গল্পৰ ৰসস্বাদন কৰিলোঁ আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিশ্চয়কৈ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি অনুপ্ৰাণিত হৈছে, কোনসকল লেখকৰ কিতাপ পঢ়ি আপুনি গল্প লিখিবলৈ বা আন আন দিশত আগবাঢ়িবলৈ আপুনি অনুপ্ৰাণিত হৈছে?
0: হয়, মই এইখিনিত মই ক'ব বিচাৰিম যে মোৰ হয়তো প্ৰথম উপন্যাসখন আছিলে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে। সেইখন কিতাপ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰাও সম্প্ৰচাৰ হৈছিলে, গতিকে সেইখন কিতাপ মোৰ খুব প্ৰিয় কিতাপ বুলি ক'ম, মোৰ প্ৰথম প্ৰিয় উপন্যাস বুলি ক'ম। তাৰপিছতে তেখেতৰ আন এখন উপন্যাস অভিমন্যু বুলি, সেইখনো মই পঢ়ি খুব ভাল পাইছিলোঁ। আৰু তেনেকুৱা ধৰণে মই যিহেতু কৈছোঁ যে সময় পালে হাতত এখন কিতাপখন তুলি লৈ ভাল পাওঁ। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ জলছবি বুলি এখন উপন্যাস আছে, সেইখন উপন্যাস মোৰ খুবেই প্ৰিয়। আৰু সেইকাৰণে এতিয়াও কেতিয়াবা এনেকুৱা হয়, সেই প্ৰিয় উপন্যাসবোৰ মানে বাৰে বাৰে পঢ়িবলৈ যে মন যায়। গতিকে এনেকুৱা ধৰণে বিভিন্ন লেখকৰ কিতাপ পঢ়ি ভাল পাওঁ।
1: আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ মই বন্দী ফাৰ্মাৰ ওচৰলৈ আহিছোঁ। আৰু আপুনি কেৱল কবিতাই লিখে নে সাহিত্যৰ অইন দিশৰ লগতো জড়িত?
2: লিখাৰ কথা যদি আপুনি ক'ব যায়, মই আচলতে তেতিয়া কি লিখিছিলোঁ নাজানো, অষ্টম শ্ৰেণীতে মানে আমাক ডাঙৰবোৰে নাটক কৰিব নিদিয়া হ'ল হাইস্কুলত, বোলে তই সৰু আছ তহঁতে পিছত কৰিবি। আমাৰ খং লগৰকেইটাৰ নিজে এখন ফুল নাটকক কাটি কুটি সৰু সুৰা কৰি দ্বিতীয় হ'লোঁ। তেতিয়া সেই সময়ত 10খনমান নাটক হৈছিল হাইস্কুলত, গতিকে সেইটো জীৱনৰ মানে প্ৰথম চেষ্টা আছিল আৰু কোনোবা এটা ক্ষেত্ৰত যে মানে নিজেও অকণমান লিখিব পাৰোঁ। তাৰপিছত ভৱিষ্যতে নাটক লিখিছোঁ, নাটক আৰু কবিতা নিজে লিখা হয়, বাকী অলপ চলপ লিখিছোঁ, এইটো সেনেকুৱা প্ৰকাশ কৰিব পৰা বা দেখুৱাব পৰা ধৰণৰ নহয়, সেইখিনি আৰু।
1: তেতিয়াহ'লে পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
2: এইমাত্ৰ সকলোৱে গল্প শুনিলে, তাৰ আলমতে এটা কবিতা পঢ়িছোঁ। কবিতাটোৰ শিৰোনাম গল্প পঢ়া ৰঘুনাথ। খিৰিকীখন খুলি থৈছোঁ দুপৰ বেলা নে মাজৰাতি পাহৰিছোঁ। মেজত আদা লিখা এটা গল্প, তাৰ প্লটৰ মাজত মজি আছে মই বিবুধিত পৰিছোঁ।

0: হাতেৰে মোহাৰি আছোঁ কলমৰ সাফৰ। খিৰিকিৰে কবি ৰঘুনাথ সোমাই আহিল, গল্প পঢ়ি কোৱা শুনিলোঁ, ফেঞ্চি নহয় ঐ বোপাই সেইখন ফাঁচী বজাৰ। তাত মই কেইবাদিনো মানুহ ওলমাই থোৱা দেখিছোঁ, প্লট সলনি কৰি লিখিবি উজান বজাৰৰ নোহোৱা হোৱা টিলাৰ কথা, কেনেকৈ মানিকে পুখুৰীৰ বুকুত খেলপথাৰ পাতে। মানচিত্ৰত বিচাৰিবি কুকুৰ মোতা, তাৰে পৰা উঠাই গৈ চিত্ৰাচল, জুবলি গাৰ্ডেনত মহাত্মা বহা, আই আই টিৰ ওচৰতে থকা লৰ পাতি, তাতেই নামিছিল গান্ধী 1921ৰ 5 আগষ্টত। আৰু যদি লিখ, লিখিবি মইনা সুৰবি বিয়োগী সম্পাদিত আলোচনী, মনাই বৈৰাগীৰ মিছক্লেৰিছৰ পানী গ্ৰহণৰ কাহিনী। মাজে মাজে চাইকেলৰ সতে তৰুণক দেখা কথা উলটিয়াই দিলে। এতিয়া খিৰিকীখন বন্ধ কৰ, বিহংগৰ বিকট চিঞৰ, গছবোৰ কাটি তহিলং কৰিলি, সেয়েহে গল্প লিখিবলৈ গৈ বৰ টোপনি। ঈশ্বৰটো কবিতা। অ মোৰ সূৰ্যমুখী মানুহ, সন্ধিয়াৰ নীলামত ৰাতিপুৱাই উশাহৰ ঋণ লয়, ৰাতিপুৱাই একোটা দিনটোৰ আখৰাত খৰচ হয়। বিজুলী ঢেৰেকনিয়াই জীৱন, পোহৰ দি দি গৰ্জন, অমাৱস্যা ৰাতিবোৰৰ নাথাকে কোনো আকৰ্ষণ। বৰষুণৰ পিঠিত উঠি আহিল লালুকীয়াৰ জোক, এটাক পানীলৈ ঠেলি আনটোক খাবলৈ দিলোঁ পাপৰ তেজ। শুকান গছডালত পেদি আহিছিলোঁ আগুন, জীপাল গছৰ তলত বিহুৱতীৰ নাচোন। বতাহত হালিছে বাঁহনি, তাতেই সুৰ তোলে হৰিপ্ৰসাদে দুৱাটত বাঢ়ি তুলি, নৈত উটি গ'ল দেৱী মূৰ্তি, দূৰত হ'ল সেয়া সামান্য সিটি। কেৰ্কেটুৱাটোৱে এৰি যোৱা নাৰিকলটো ভগৱানক দিলোঁ, ভগৱানে মোক উভতালে আনৰ অৱজ্ঞা। বানপানীত টুকিলোঁ প্ৰাৰ্থনাৰ চকুলো, খৰাঙত পাতিছোঁ ভেকুলি বিয়া, পাহাৰক বুকুত লৈ ফুৰোঁ, হেৰুৱাই পেলাইছোঁ সেউজ জীৱন, সেই পাহাৰৰ বৰ অকবকনি, মোৰ বুকুত উঠিছে বৰ বিষ। চাইকেলখনত আউজি ভাবিছোঁ হালি পৰিছে নেকি জীৱন, চাইকেলত ফালে এঠাতে পৰি সেয়ে নিজৰ ভৰিত থিয় দিব পাৰি। চা চকু মেলি চা, অ মোৰ সূৰ্যমুখী মানুহ, বটগছৰ শিপালৈ পোনাই যা, উটৌনোৱা বতাহকো ওলাই কৰি খামুচি থাকিব জনাৰ বাবে সেউজীয়া ঘাঁহনি স্থিৰতাৰ সমৰ্থক। কবিতাৰ শিৰোনাম দীপালীৰ উশাহ আৰু গ্ৰাপাছ কাপন। দাৰিগোপ দীঘল, সময় তাকৰ, দেৱীৰ তিনিখন মুখ, তাৰ কৰাল আৰু দাগ, কামিজত লাগি ৰল সেই ৰং, হৃদয়ৰ সোঁবাওঁ নিলয়ত এটাই উশাহ, ভালপোৱা আৰু শিল্প, চাৰমিনাৰ পেকেটবোৰো ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰিয় নাৰীৰ কণ্ঠ ৰুদ্ধ, তাৰেই তেওঁ হৈ পৰিছিল কণ্ঠ আজীৱন, তেওঁৰ বাবে নিচেই সহজ তেওঁ ধনীপুত্ৰ। দুভাগ ৰাতি তিনিজন মাতবৰ, বৰ চিঞৰ, বৰ ঢোল শব্দ, তাৰেই পটচিত্ৰ গ্ৰীণবাৰ্ড আৰু ভিয়েটনামৰ জয়। তেওঁ মোৰ দেশৰ পৃথ্বীৰাজ, তেওঁ মোৰ দেশৰ শ্বাহজাহান, নিবিচাৰিব মাথো সংযুক্তাহৰণ কিংবা তাজমহলৰ সত্যান, দীপালীৰ উশাহ আৰু গ্ৰাপাছ কাপন তেওঁৰ জীৱন। পিছৰটো কবিতাৰ শিৰোনাম ঔটেঙা। নেদেখো মই ঔটেঙা আৰু ৰৌ মাছৰ ব্যঞ্জন ভাতৰ সাজত, দৌৰি ফুৰিছে জেঞ্জি ফলক লগোৱা দোকানৰ ফিচকাৰী বিচাৰি মেনুবুকৰ মাজত, ঔটেঙাৰ বৰ ভয় ভীমকলৰ দৰে পেকেট দেখি পলাই ফুৰিছে, মৈমন চিঙি আহি আমাক আমাৰ মাটিত আগুৰি ধৰিছে। পথাৰ আৰু বজাৰৰ ভাষণ দি দি অৰ্থনীতিবিদে আকৌ মেনুবুকৰ ফিচকাৰীত মূৰ গুজিলে। ৰসৰাজে অত্যহস্য কৰি সৰগ কপালে, বোলো মুখনি কিয়ে পায় ঔ কুঁৱৰী সাধু লিখিবলৈ, অসমীয়াই দেখোঁ ঔ কুঁৱৰীৰ ভয়ত পুখুৰীৰ পাৰৰ শিলটোকে মাটিৰে বিটি থৈছে। কবিতাৰ শিৰোনাম চৰাঘৰ। নঙলা মুখতে চৰাঘৰ, জপনাখন খুলি সোমাই ওখ মানুহ, ফুচ ফুচকৈ কথা পাতে কিবা কথ্য, চৰাঘৰতে জন্ম হয় বিদ্ৰোহ কিংবা ষড়যন্ত্ৰ। চৰাঘৰৰ বেৰত লাগি থাকে কথাৰ আঁচোৰ, চৰাঘৰতে ঘৰৰ জীয়ৰী আনৰ ঘৰৰ লখিমী হয়, চৰাঘৰবোৰ মানুহ ভৰ্তি হৈ থাকে মানে ঘৰখনৰ ওজন বৃদ্ধি হয়। চৰাঘৰৰ বেৰত পহু আৰু হৰিণাৰ শিং, সিহঁতে পহৰা দিয়ে বন্ধ চৰাঘৰক, চৰাঘৰবোৰ চাপৰ হয়, মানুহ নোযোৱা হয়, দুৱাৰখন এলাগী হয়, দুৱাৰখন বন্ধ হয়, চৰাঘৰটো মানুহৰ কথা আৰু চাহৰ কাপোৰ অপেক্ষাত ৰয়।
1: খুব সুন্দৰ। আৰু আপুনি এই কবিতাৰ ক্ষেত্ৰখনৰ লগত ভৱিষ্যতে কেনেকৈ জড়িত হৈ থাকিব বিচাৰিব, মানে ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কেনেকুৱা কবিতাৰ ক্ষেত্ৰখনৰ লগত?

0: ভৱিষ্যতে মানে নিজৰ সৃষ্টি সৃষ্টি বুলিয়ে কৈছোঁ, কবিতা বুলি মই ক'ব অকণমান টান পাওঁ। কবিতা লিখি আছোঁ, কবিতা পঢ়ি আছোঁ, তাৰ মাজতে সময় সুবিধা মিলিলে বা আৰ্থিকভাৱে যদি সক্ষম হওঁ এখন কবিতা পুথি প্ৰথমতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কৈ কবিতা নপঢ়ে বা কিতাপ নপঢ়ে, তাৰ মাজতো যিসকল সমাজদাৰ পাঠক বুলি কৈছোঁ সেইসকলে এতিয়াও কিতাপ পঢ়ে, অনলাইন কপিটো লৈ হ'লেও পঢ়িব। গতিকে এইটোৱে বৰ্তমানলৈকে পৰিকল্পনা। ভৱিষ্যতে ভাল ভাল কবিৰ কবিতা নিজেও পঢ়িবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'ম, শিকিম, নিজৰ কবিতাত তেওঁলোকৰ ভাল বস্তুসমূহ সোমাবলৈ পাৰিলে চেষ্টা কৰিম, সেইখিনিয়ে আৰু।
1: ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মাৰ্জিতা বৰুৱাই, আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত, তথাপিও সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি?
2: হয়, গতিকে আপুনি যিটো ক'লে চিকিৎসা বিজ্ঞানটো মোৰ নিশ্চয় পেচা হ'ব, কিন্তু পেচাৰ লগতে মানুহৰ যে একোটা নিচা থাকে নহয়, সাহিত্য জগতখনেই হওক বা এই আন আন বিভিন্ন দিশসমূহ মোৰ কাৰণে নিচা, আৰু পেচাৰ লগতে নিচা লাগিবই মানুহক জীৱনত। গতিকে মোৰ বাবে এইটো এটা নিচা হয় সাহিত্যটো, আৰু তাৰ মাজতে যদি কোনোবা দুজন দৰ্শক বা দুজন শ্ৰোতাক যদি সেইখিনিৰে মোৰ লিখা হওক বা মোৰ কিবা কলাৰ মাধ্যমেৰে লাভান্বিত হয়, মই নিশ্চয় ভাল পাম। গতিকে এনেদৰেই মই আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম।
1: হয়, পুনৰবাৰ দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ সাহিত্যৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ভৱিষ্যতে আপোনালোকে সুনাম অৰ্জন কৰক, আৰু তাকেই কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্য অনুষ্ঠানৰ খণ্ডটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল মাৰ্জিতা বৰুৱা আৰু বন্দীপ শৰ্মা। অনুষ্ঠানটি আঁত ধৰিলে ভাৰ্গৱ কলিতাই। আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। চিৰিষা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 12 বজাত হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं विश्व

0: এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকালৈ চাই অসম চৰকাৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ মন্ত্ৰী কেশৱ মহন্তৰ লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ আৰু অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি নলবাৰী কাছাৰ ডিব্ৰুগড় বিশ্বনাথ লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ ময়া পাগলাডিয়ানৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰাৰ আশংকা কৰি ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট কালি খুলি দিবলগীয়া হয় ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি লখিমপুৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি পুৱা লখিমপুৰ জিলাত ৰঙানদী সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে প্ৰথমে কালি ৰঙানদী আকস্মিক বানৰ কবলৰ পৰা নাওবৈচা ৰাজহচক্ৰৰ অন্তৰ্গত 1 আৰু 2 নম্বৰ 5-9 আৰু ডিজুপথাৰ এলেকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু স্থানীয় লোকৰ সৈতে কথা পাতে পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজ্যোতি কাকতি জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু জলসম্পদ লোকনিৰ্মাণ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তাসকল উপস্থিত থাকে মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘুঙৰ বিচৰণ এলেকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে
1: যোৱা অক্টোবৰ 2025ৰ পৰাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গেট মুকলি হৈ আছিল হয় একচুৱেলি ক'ব গ'লে অলপ বেয়া লাগে আমাৰো বেয়া লাগে দেখোন আজিৰ পৰা ধৰক নেশ্যনেল পাৰ্কৰ যিহেতু গেটখন বন্ধ থাকিব আজি ধৰক 3 মাহ 4 মাহ বন্ধ থাকিব সেই অনুযায়ী আৰু বন্ধ হ'লে আমাৰ এটা কি হয় আমাৰ যিটো ছাউথাৰ্ণ বাউণ্ডাৰী ৰোড আছে এইটো খোলা থাকিব ছাউথাৰ্ণ বাউণ্ডাৰী ৰোডটো খোলা থাকিব আমাৰ যিহেতু ব্লেক পেণ্ডাৰ চাইটিং এটা হৈ আছে সময় অনুযায়ী আমি যিমানখিনি টুৰিষ্ট আহিব বিচাৰে তেওঁলোক আহিব পাৰে
0: অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিঙা সোঁত বৈছে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ প্লাষ্টিক পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কৰ্দৈজময় কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে কালি খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন প্ৰদীপ শৰ্মা শিৱাশীষ বৰুৱা নামৰ 3গৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হৈছে আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব দেৱীস্থানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰ

0: দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰ পৰা বঞ্চীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেচন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হৈছে। পুৱা 10 বজাৰ পৰা ৰাজু টিছোৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশনত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম তেৰাংপি আৰু হেডসিং ৰংফাৰে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চিপাহীখোলা কৃষিচক্ৰৰ অন্তৰ্গত মধ্য চাওখাত গাঁও পঞ্চায়ত আৰু গোহাই ফেচুৱাল গাঁও পঞ্চায়তৰ কৃষকসকলক আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হয়। পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়াই কৃষকসকলক ধানৰ বীজ প্ৰদান কৰে। অনুষ্ঠানত চিপাহীখোলা কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসকলকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। চিৰাং জিলাৰ বাসুগাঁৱত কালি সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। কোকৰাঝাৰৰ অসম ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত বাসুগাঁৱৰ শতাধিক পাইকাৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। সহকাৰী কৰ আয়ুক্ত ৰশ্মি পাঠক আৰু বিক্ৰী কৰ অধীক্ষক গোবিন্দ আগৰৱালাই GST নিয়মাৱলী আৰু ব্যৱসায়িক দিশসমূহৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে। সভাত GST পঞ্জীয়ন কৰিবলগীয়া ব্যৱসায়ী, ইয়াৰ কাৰণ আদিৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি GST আওতাৰ পৰা মুক্ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বিষয়েও আলোচনা কৰা হয়। এই সভাত বাসুগাঁও পৌৰসভাৰ উপ পৌৰপতিকে ধৰি আন কেইবাগৰাকী সদস্য উপস্থিত থাকে। GST-ক লৈ সাধাৰণ ব্যৱসায়ীসকলৰ মাজত থকা ভুল ধাৰণাসমূহ এই সভাৰ জৰিয়তে দূৰ কৰাৰ বাবে ব্যৱসায়ীসকলে কৰ বিভাগৰ এই পদক্ষেপক আদৰণি জনায়। ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল। দক্ষিণ আফ্ৰিকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্ৰিকা আজি পুৱা মণ্টেৰীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ থাপেলো মাছেকৈ একমাত্ৰ গলটো দিয়ে। ইয়াৰ আগেয়ে মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইয়াৰ সুবাদত দলটোৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভৰ কৃতিত্ব অৰ্জন কৰে। খেলখনত মেক্সিকোৰ হৈ মাটিঅ' চাভেজ আৰু জুলিয়ান কুইনোছে গ'ল দিয়ে। মৰক্কোৱে গ্ৰুপ চিৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটিক 4-2 ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগুৱাই পঢ়ি দিছো। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকালৈ চাই অসম চৰকাৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ। মন্ত্ৰী কেশৱ মহন্তৰ লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 kHz আৰু FM বিন্দুৰ 101.6 MHz শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটী।

0: কাহিনী পড়ি আপনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 মেগাহার্জ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে আইডিৰ বুলনি।

0: আইদৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ সৌন্দৰ্য বিশেষজ্ঞা বিনীতা গোস্বামী, আৰু তেখেতৰ সৈতে আজি আমি কথা পাতিম গ্ৰীষ্মকালত ছালৰ যতন। নমস্কাৰ বিনীতা গোস্বামী।
1: নমস্কাৰ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: সৌন্দৰ্য বুলি কোৱাৰ লগে লগে মূৰৰ চুলিৰ পৰা ভৰিৰ আঙুলিৰ নখলৈকে আমি সৌন্দৰ্য চৰ্চা

0: পাৰোঁ। গতিকে
1: প্ৰথমতে জানিব বিচাৰিছো আমি শৰীৰৰ কোনটো অংগৰ পৰা সৌন্দৰ্য চৰ্চা কৰিম।
2: ফাৰ্ষ্টতে মই তোমাক স্কিনৰ বিষয়ে কওঁ।
0: হয়,
2: আমাৰ মানুহৰ কি হয়, স্কিনখন তোমাৰ তিনিটা তৰপত থাকে, যেনেকে ধৰা ড্ৰাই স্কিন, অইলি স্কিন আৰু নৰ্মেল স্কিন। আৰুতো বহুত থাকে, কিন্তু সচৰাচৰ এই তিনিটাই দিয়ে আমাৰ আৰম্ভ হয়। আমি প্ৰত্যেকৰে স্কিনততো এটা যতন ল'লেই নহ'ব না, গতিকে আমি কি কৰিব লাগে, প্ৰত্যেকে স্কিন অনুযায়ী আমি স্কিনৰ যতন ল'ব লাগে। যিহেতু আমাৰ স্কিনবিলাক বেছিভাগ মানুহৰে আজিকালি পলিউশ্যনৰ কাৰণেই হওক বা বেলেগ বেলেগ কিছুমান কণ্ডিশ্যনৰ কাৰণেই হওক, স্কিনবিলাক বেছিভাগৰে ড্ৰাই নহ'লে অইলি হয়। গতিকে ড্ৰাই স্কিনবিলাকত কি হয়, সদায় আমি অইলি স্কিনতকৈ বেছি যতন ল'ব লাগে। আমি একচুৱেলি কি হয়, বজাৰৰ বস্তুৰেও আমি নিজকে সজাই বৰাই তুলিব পাৰোঁ আৰু ঘৰুৱা পদ্ধতি দিও আমি নিজৰ স্কিনখনৰ যতন ল'ব পাৰোঁ। এতিয়া ঘৰুৱা যতন বুলি ক'লে সচৰাচৰ আমাৰ মানে গাঁও অঞ্চলবিলাকত, চহৰাঞ্চলতো হওক, গাখীৰটো আমাৰ ঘৰত থাকিয়ে যায়। গতিকে বেছি একো কষ্ট নোহোৱাকৈ অকণমান গাখীৰ কপাহত লৈ পেলাই আমি আমাৰ স্কিনখন চাফা কৰিব পাৰোঁ, যোনবিলাকৰ স্কিনখন শুকান। আৰু যিবিলাকৰ ধৰা অইলি স্কিন, তেলেতীয়া স্কিন, তেওঁলোকে সদায় কি কৰিব পাৰে, ঘৰতে পোৱা তিয়হৰ পৰা ৰস উলিয়াই কটনত লৈ পেলাই চাফা কৰি দিলেও তেনেকুৱাকৈ ক্লিনজিং আমাৰ হৈ যায়। তাৰে পিছতে আমাৰ সচৰাচৰ শুকান স্কিনবিলাকত কি হয়, সদায় এটা ফেচ পেক, নৰ্মেল ফেচ পেক লৈ পেলাইও স্কিনখন আমি চাফা কৰিব পাৰোঁ। যেনেকে ধৰা প্ৰত্যেকৰে ঘৰতে কলটো থাকেই, গতিকে অকণমান মজি যোৱা কল এটা লৈ পেলাই তাত অকণমান তুমি পিঠাগুড়ি দি আৰু অকণমান মৌ দিয়া, বেছি আকৌ বহুত বস্তু দিব লগা নাই, এইখিনি দি পেলাই তুমি তোমাৰ ফেচত বা হাতত বা ডিঙিত, বিশেষকৈ মুখখনৰ আমি যেতিয়া যতন লওঁ, আমি তেতিয়া ডিঙিটোৰ যতন লোৱাটো কিন্তু বহুত দৰকাৰী। কাৰণ বহুতৰে ডিঙিবিলাক কি হয়, কিছুমান ক'লা ক'লা আঁচ পৰে বা ডিঙিটো ক'লা হৈ যায়। গতিকে যদি আমি মুখত যেতিয়া আমি এটা ফেচ পেক লগাম, তেতিয়া আমি ধৰা যদি ডিঙিটোতো লগাই দিওঁ বা হাত দুখনতো লগাই দিওঁ, তেতিয়া স্কিনখন দেখাত বহুত ধুনীয়া হয়। 10 বা 15 মিনিট তুমি ফেচ পেকটো লগাই থৈ হাতেৰে লাহে লাহে তুমি ঘঁহি দি পেলাই তুমি ফেচ পেকটো উঠাই দিয়া, ধুনীয়া এটা চাফা হৈ যায়, স্কিনখন দেখাতো ধুনীয়া হয়। তাৰপিছত অকণমান তুমি ময়শ্চাৰাইজিং তুমি তোমাৰ স্কিনত লগাই থোৱা। তেনেকৈ যিবিলাকৰ স্কিনবিলাক অইলি, তেওঁলোকে সচৰাচৰ এল'ভেৰা অকণমান লৈ, বা অইলি মানে কিছুমানৰ ধৰা বহুত বেছি পিম্পলছো থাকে আৰু কিছুমান নাথাকেও, গতিকে প্ৰত্যেকে থকা নথকালৈ কথা নাই। তুমি যদি তোমাৰ ঘৰত যদি এল'ভেৰা আছে, এল'ভেৰাটো অন্ততঃ যেতিয়া স্কিনত লগাম বুলি ভাবা তাৰে আধা ঘণ্টাৰ আগতে কাটি ল'বা। আৰু যাৰ ধৰা ঘৰত এল'ভেৰা নাথাকে, এল'ভেৰা বজাৰতো কিনিব পাৰে, অকণমান এল'ভেৰা ল'লা, তাত অকণমান নিম পাতৰ ৰস অকণমান দিলা, দি পেলাই দুয়োটা মিক্স কৰি, আৰু যদি তোমাৰ অকণমান স্ক্ৰাবিং টাইপত লাগে তাতে অলপমান তুমি মিহি চুজি অকণমান দিব পাৰা, তিনিওটা মিক্স কৰি তুমি হাতত ডিঙিত আৰু তুমি ফেচত দি থৈ দিব পাৰা, 15 মিনিট 20 মিনিট ৰাখা, তাৰপিছত লাহে লাহে ঘঁহি থৈ দিয়া, তোমাৰ স্কিনখন ধুনীয়া চাফা হৈ গ'ল।
0: হয় বাইদেউ, এইখিনিতে জানিব মন গৈছে, প্ৰায় মহিলাসকলৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ আজিকালি খুব ক'লা দাগৰ সমস্যাটোৱে বেছিকৈ দেখা দিছে, নহয় জানো, গাল দুখনত কিছুমানৰ পিঠিটো দেখিবলৈ পোৱা যায়। এই ক'লা দাগৰ সমস্যাৰ আমি ঘৰুৱাভাৱে কেনেদৰে সমাধান পাব পাৰোঁ?
2: একচুৱেলি কি হয়, যিটো ক'লা দাগ বুলি কৈছে আপুনি,
0: হয়
2: সেই ক'লা দাগটো কিছুমানৰ একচুৱেলি বয়সতো আহে, কিছুমানৰ বয়স নোহোৱাটো আহে।
0: হয়,
2: একচুৱেলি ক'লা দাগটো আহে আমাৰ যেতিয়া আমাৰ বয়স তোমাৰ 30ৰ পিছত বা 35ৰ পিছত, যিবিলাক মানুহৰ স্কিনত কলাজনৰ লেভেলটো কমি যায়, মেলানিন প্ৰডাকশ্যনটো বেছি হয়, তেতিয়া আমাৰ গালত হওক বা পিঠিত হওক বা হাতত হওক কিছুমান দাগ আহিব আৰম্ভ কৰে। এইটোক আমি সচৰাচৰ পিগমেণ্টেশ্যন বা মালাজমা বুলি কওঁ।
0: হয় হয়,
2: গতিকে এইটো একচুৱেলি কি হয়, ফাৰ্ষ্ট কথাটোৱে হ'ল ইয়াতে মেইন হ'ল মেলানিন প্ৰডাকশ্যনটো যেতিয়া বহুতখিনি বাঢ়ি যায়, তেতিয়াহে এই বেমাৰটো আমাৰ স্কিনত আহিব আৰম্ভ কৰে। আমি কি হয়, আমি সদায় এটা বেমাৰৰ ট্ৰিটমেণ্ট কেতিয়া ষ্টাৰ্ট কৰোঁ, যেতিয়া আমাৰ সেই বস্তুটো আহি যায়। কিন্তু আমি যদি ধৰা 25 এজ বা 30 এজৰ পিছৰ পৰাই স্কিনত কিছুমান সৰু সৰু যতন আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে এই পিগমেণ্টেশ্যনটো আমাৰ স্কিনত বা হাতত নাহে। বিশেষকৈ আমাৰ মাইকী মানুহৰ ডাঙৰ সমস্যাটোৱে হৈছে হ'ল গালত অহা এই পিগমেণ্টেশ্যন বা মালাজমাটো। তো ইয়াক আমি যদি মানে ৰোধ কৰিব চাওঁ, তেতিয়াহ'লে কি কৰিব লাগে, আমি বাহিৰত যিমান যতন ল'ব লাগিব আমাৰ ভিতৰতো সিমানে চাফা কৰি ৰাখিব লাগে। যেতিয়া অকণমান মালাজমা বা পিগমেণ্টেশ্যন আমাৰ স্কিনত আৰম্ভ হয়, তেতিয়াই যদি

0: আমি মানে স্কিনৰ যতন লওঁ। যিহেতু আমাৰ কলাজন প্ৰডাকশ্যনটো কমি যায়, মেলানিনৰ প্ৰডাকশ্যনটো বাঢ়ি যায়, গতিকে তেতিয়া আমি কি কৰিব লাগে, আমি মেলানিন প্ৰডাকশ্যনটো মানে বাঢ়ি যায় কিহৰ কাৰণে, য'ত আমি আমাৰ স্কিনখনত যতন নলওঁ তেতিয়া মেলানিন প্ৰডাকশ্যনটো বাঢ়ে। গতিকে আমি কি কৰিব লাগে, চানস্ক্ৰীনটো মষ্ট ইম্পৰ্টেণ্ট বস্তু। এনেতো 20 এজৰ পৰাই চানস্ক্ৰীন লগাব পাৰি, তথাপিও 25 এজৰ পৰা আমি যদি কণ্টিনিউ স্কিনত স্কিন চেৰাম বা স্কিনখন হাইড্ৰেশ্যন কৰি ৰাখোঁ, লগতে আমি চান প্ৰটেকশ্যন ক্ৰীমটো যদি অকণমান বেছিকৈ লগাই থাকোঁ, আমি দিনটোত 2 বা 3 বাৰ লগাওঁ, 6 ঘণ্টা বা 8 ঘণ্টাৰ মূৰে মূৰে, তেতিয়া কি হয়, আমাৰ মেলানিনৰ প্ৰডাকশ্যনটো, আমাৰ মেলানিনটো হয় অকল সূৰ্যৰ তাপ বা আমি কিটচেনত যেতিয়া কাম কৰি থাকিম গেছৰ তাপ নহ'লে জুইশালৰ পৰা অহা তাপৰ পৰা আমাৰ স্কিনখন মানে পুৰি যায়, তেতিয়া আমাৰ মেলানিন প্ৰডাকশ্যনটো বাঢ়ি যায়। গতিকে আমি অকণমান জুই বা মানে সূৰ্যৰ পোহৰৰ পৰা অকণমান দূৰত থাকি আমি চানস্ক্ৰীন লোচনটো যদি বেছিকৈ ইউজ কৰি থাকোঁ তেতিয়াহ'লে লাহে লাহে এইটো কমি যাব আৰম্ভ কৰে। তাৰে মাজতে ঘৰুৱা দিহা হিচাপত কিছুমান ঘৰুৱা দিহা লৈও আমি আমাৰ স্কিনখন মেলানিন প্ৰডাকশ্যনটো লাহে লাহে কমাব পাৰোঁ বা পিগমেণ্টেশ্যনটো লাহে লাহে লাহে লাহে কমাই আনিব পাৰি। যেনেকে মুলেথি পাউডাৰ থাকে, মুলেথি পাউডাৰ সচৰাচৰ কিটচেনত আমাৰ একচুৱেলি স্কিনত ট্ৰিটমেণ্টবিলাক কি হয় আমাৰ পাকঘৰৰ পৰাই আৰম্ভ কৰি দিব পাৰোঁ। গতিকে কি হয়, স্কিনখন সদায় কি হয় অকণমান ময়শ্চাৰাইজিং কৰি যদি আমি ৰাখোঁ, স্কিনখন শুকাই যাব নিদিওঁ, তেতিয়া কি হয় মেলানিন প্ৰডাকশ্যনটো বহুত মানে জলদি জলদি নহয়। ঠিক তেনেকৈ আমি যদি ঘৰুৱা পেক এটা আমি স্কিনত সদায় লগাই থাকোঁ, ইয়াৰে গোটেতকৈ মেলানিন বা পিগমেণ্টেশ্যনৰ মেইন অস্ত্ৰটোৱে হ'ল মুলেথি পাউডাৰ। আমি যদি মুলেথি পাউডাৰ বজাৰত কিনিব পায়, গতিকে মুলেথি পাউডাৰ যদি আমি সদায় দৈৰ লগত আৰু অকণমান মৌজোল মুলেথি পাউডাৰ এই তিনিওটা মিক্স কৰি আমি স্কিনত লগাই থৈ মিনিমাম আধা ঘণ্টা ৰাখি তাৰপিছত আমি হালকা হালকা হাতেৰে ঘঁহি দি ধুই দিওঁ, এইটো যদি আমি সপ্তাহত অন্তত 4-5 দিন কৰি থাকোঁ আমাৰ লাহে লাহে লাহে পিগমেণ্টেশ্যনৰ দাগ কমি আহে, আৰু এইটো ট্ৰিটমেণ্ট যদি আমি মিনিমাম 3-4 মাহ কৰি থাকোঁ আমাৰ দাগটো লাহে লাহে
1: কমি আহিব
0: ধৰে।
1: হয়, আমি ছালৰ বিষয়ে আৰু কথা পাতিম। এইবাৰ আহিছোঁ বাইদেউ চুলি, দেখিবলৈ পোৱা যায় আজিকালি খুব কম বয়সৰ পৰাই চুলি পকে।
0: একচুৱেলি কি হয়, আজিকালি মানুহৰ পলিউশ্যন বা মানুহৰ মানে ষ্ট্ৰেছটো বেছি হৈ গৈছে, কিন্তু যেতিয়া আমাৰ চুলি পকিব আৰম্ভ কৰে এইটো হ'ল মেইন কাৰণটোৱে হ'ল আমাৰ B12ৰ অভাৱ হয়।
1: হয়,
0: আমাৰ যিটো শৰীৰত B12ৰ অভাৱ হয় তেতিয়া আমাৰ চুলিবিলাক পকিব আৰম্ভ কৰে। গতিকে এইটোতো সমাধান হিচাপত মই এজ এ বিউটিচিয়ান হিচাপত মই ঘৰুৱা সমাধানেই দিম। এতিয়া বহুতে কি কৰে, যেতিয়া চুলি পকিব আৰম্ভ কৰে বজাৰৰ পৰা কিনি অনা কালাৰ চুলিত লগায়, একচুৱেলি কি হয় বহুত সহজ উপায়, অকণমান কালাৰ লৈ পেলাই লগাই দিলে হৈ গ'ল। আমি সদায় কি কৰিব লাগে, বাহিৰেতো নহয় আমি ভিতৰৰ পৰা আমি ঠিক কৰিলেহে আমাৰ মানে চুলি পকা সমস্যাটো ৰোধ হয়। আমি প্ৰত্যেক মানুহে যদি দিনত অন্তত 2 বা 3টা আমলখি খাব পাৰোঁ, না আমলখিটো এটা এনেকুৱা বনৌষধি যাৰ ফলত কি হয় আমাৰ মানে ভিতৰৰ যিবিলাক প্ৰব্লেম থাকে সেইবিলাক ছল্ভ হৈ পেলাই আমাৰ চুলিৰ গুৰবিলাক মজবুত হোৱাৰ লগতে চুলিডাল লাহে লাহে ক'লা হ'ব আৰম্ভ কৰে। গতিকে ঘৰুৱা হিচাপত আপুনি যিমান পাৰে ঘৰুৱা ফল মূল খাওক, লগতে আমলখি খাওক। ইয়াৰে লগতে মোৰ হিচাপত যদি চুলি পকা কাৰোবাৰ আৰম্ভ হৈ গৈছে, তৎক্ষণাত আমি কালাৰত নগৈ যদি আমি ঘৰুৱাভাৱে যেনেকৈ নৰসিংহৰ পাত এমুঠি, 4-5টামান নৰসিংহৰ পাত, জেতুকাৰ পাত, এই জেতুকাৰ পাত আৰু নৰসিংহৰ পাত যদি আমি ভালদৰে মানে মিক্সিতে হওক বা ভালদৰে পিচি লৈ পেলাই আমি তাতে সচৰাচৰ কি হয় আমাৰ চুলি পকা আৰম্ভ হয় প্ৰটিনৰ অভাৱতো। গতিকে এইটো আমি জেতুকা নৰসিংহৰ পাত অকণমান তাতে 1 বা 2টা আমি কণী দৈ গাখীৰ এনেকুৱাকৈ লৈ পেলাই মিক্স কৰি পেলাই চুলিত লগাই 1-1.5 ঘণ্টা আমি ৰাখি দিওঁ। তাৰপিছত আমি ভালদৰে ধুই পেলাই ৰাতি আমি অৰ্গেনিক নাৰিকলৰ তেল চুলিৰ ৰুটছবিলাকত ভালদৰে মাছাজ কৰি পেলাই নেক্সট দিন যদি আমি ভালদৰে ধুই দিওঁ, ধোৱা আজিকালি কি হৈছে, আজিকালি আমাৰ প্ৰত্যেক মানুহৰে সময়ৰ অভাৱৰ কাৰণে আমি যিবিলাক বজাৰত সচৰাচৰ তৎক্ষণাতে হাতত পোৱা বস্তু দি আমি যতন লওঁ, কিন্তু মই ভাবোঁ যদি আমি পাৰোঁ অকণমান আমি যোনবিলাক আমাৰ আগতে প্ৰকৃতিৰ পৰা অহা বস্তু আছিল তাৰ দ্বাৰাই যদি আমি অকণমান যতন লওঁ আমাৰ বহুতখিনি

0: কিনে হওক বা হেয়াৰৰে হওক বহুতখিনি আমি ৰিজাল্ট পাওঁ। যেনেকৈ আমি চেম্পু ইউজ কৰোঁ সচৰাচৰ বজাৰত যিটো চেম্পু পেকেট পালোঁ আনি পেলাই চুলিবিলাক ধুই দিওঁ, কিন্তু আমি যদি পাৰোঁ যদি আমাৰ কাৰণে সম্ভৱ হয় ৰিঠা চিকাকাই আমলা এই তিনিটা কিনিব পাৰে, আমি কিনি আনি পেলাই পেকেটে হওক বা মানে গুড়ি টাইপৰে হওক বা নহ'লে আপোনাৰ গুটি টাইপতে হওক আনি পেলাই সিজাই পেলাই থৈ দি তাতে অকণমান চেম্পু মিক্স কৰি এটা বটলত ভৰাই থৈ দিওঁ আৰু তেনেকৈ যদি আমি চুলি ধুওঁ বহুতখিনি চুলি পকাৰ পৰা আমি মানে ৰেহাই পাব পাৰোঁ,
1: হাত সাৰি থাকিব পাৰোঁ,
0: বহুতখিনি হাত সাৰি থাকিব পাৰোঁ।
1: হয়, আপুনি যে ক'লে বাইদেউ মিশ্ৰণটো জেতুকাৰ পাত নৰসিংহৰ পাত সেই মিশ্ৰণটোৰ লগত একেলগে আমি কণীটো দি দিম
0: আজিকালিতো প্ৰত্যেকৰে ঘৰত ধৰা জেতুকাৰ গছ নাথাকে, কিন্তু যিটো ভাল আমাৰ অৰ্গেনিক জেতুকাৰ মানে পেকেট বজাৰত কিনিব পাই, যিটি জেতুকা নহয় অৰ্গেনিক জেতুকাৰ মানে গুড়ি য'ত কিনিব পাই সেইটো যদি আমি আনি পেলাই তাৰে লগত প্ৰত্যেকৰে ঘৰত নৰসিংহৰ গছ একডাল থাকেই, গতিকে নৰসিংহৰ পাত তিনি চাৰিটামান বা এমুঠি নৰসিংহৰ পাত লৈ যদি আমি গুড়িটো বজাৰৰ পৰা কিনি অনা গুড়ি থাকে সেই গুড়িৰ লগত ৰাতিয়ে নৰসিংহৰ পাতটো যদি আমি তিয়াই থৈ দিওঁ আৰু ৰাতিপুৱা তাতে কণী এটা বা দুটা লগতে অকণমান মৌজোল আৰু অকণমান মানে দৈ মিক্স কৰি পেলাই চুলিত ডেৰ ঘণ্টামান টাইম লগাই থৈ দিওঁ, তাৰপিছত খালী পানী দি ধুই পেলাই ৰাতি ভালদৰে অৰ্গেনিক নাৰিকলৰ অইলেদি মাছাজ কৰি নেক্সট দিন আমি মূৰ থৈ দিওঁ, তেতিয়াহ'লে বহুতখিনি আমাৰ হেয়াৰ ফলো ভাল হয় মানে চুলি সৰাও বন্ধ হয় লগতে পকাটোও বহুতখিনি ৰোধ হৈ যায়, গতিকে এইবিলাক একচুৱেলি যিকোনো বস্তুৱে মেইনটো ঘৰৰ পৰাই যায় না, গতিকে ঘৰুৱা ট্ৰিটমেণ্টবিলাকে বহুতখিনি আমাৰ লাইফত উপকাৰ কৰে,
1: মানে ঘৰৰ যিবিলাক সামগ্ৰী পাকঘৰত আমি সাধাৰণতে যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি সামগ্ৰী দি আমি নিজৰ সৌন্দৰ্য চৰ্চা কৰিব পাৰোঁ। শ্ৰোতাসকল, আমাৰ মাজত আজি উপস্থিত আছে পাঠশালাৰ সৌন্দৰ্য বিশেষজ্ঞ বিনীতা গোস্বামী। বাইদেউ, এতিয়া আহিছো আমি হাত ভৰিৰ যতন কেনেদৰে ল'ব লাগে।
0: যেনেকে ফেচটো আমাৰ কাৰণে বহুত মানে অপৰিহাৰ্য অংগ, ঠিক তেনেকে হাত ভৰিবিলাকো আমাৰ মানে মানুহৰ প্ৰথম চকুতে পৰে হাত ভৰি পৰে, গতিকে কি হয় আমি মুখখন যিমানে ধুনীয়া কৰি নাৰাখো কিয় হাত ভৰি যদি ধুনীয়া হৈ নাথাকে তেতিয়া দেখাত সিমান এটা ধুনীয়া নালাগে বুলি
1: পোৱা যায়। মহিলাসকলে সাধাৰণতে হাত ভৰি যতনটো
0: খুব কম লয়, খুব কম লয়। কি কৰিব লাগে, সদায় আমি আমি গা ধোৱাৰ সময়ত কি কৰোঁ, আগৰ দিনত আমাৰ কি আছিল ফুলচোচৰা টাইপৰ এটা বস্তু আছিল না, সেইটো খুব কম ইউজ কৰিব লাগে, সেইটো গাঁও অঞ্চলত বহুতখিনি ইউজ হয়, ফুলচোচৰা প্ৰায় ব্যৱহাৰ কৰে। একচুৱেলি কি হয়, ফুলচোচৰাত থকা যিবিলাক আঁ থাকে সেইটো আমাৰ স্কিনখন কাটি দিয়ে, গতিকে আমি যিমান পাৰোঁ গা যেতিয়া ধুওঁ কাপোৰেৰে গাটো ঘঁহিলে বেছি ভাল হয়। যদি আমাৰ সময় থাকে হাতত আমি সপ্তাহত একবাৰ ভৰি হওক বা হাততে হওক আমাৰ পাকঘৰত সদায় থকা বস্তুটো কি হ'ম, আমাৰ চাউলটো থাকেই, গতিকে আমি চাউলৰ পৰা পিঠাগুড়ি অকণমান বনাই শুকান পিঠাগুড়ি বনাই বা চাউলে অকণমান তিয়াই পেলাই পিচি লৈ পেলাই তাৰে লগত পকি যোৱা কল এটা আমি কলটো তাৰে লগত অকণমান পিটিকি লৈ তাতে অলপ মৌজোল নহ'লে এল'ভেৰা দি পেলাই ভালদৰে মিহলি কৰি হাতত বা ভৰিত যদি আমি লগাই আধা ঘণ্টা থৈ দিওঁ তাৰপিছত আমি যদি হাতেৰে লাহে লাহে মোহাৰি দিওঁ তেতিয়াহ'লে আমাৰ চাবোনৰ দৰকাৰ নাই, আমি এনেকুৱাকৈ আমি হাত ভৰিবিলাক চাফা কৰিব পাৰোঁ। ইয়াৰ ফলত কি হয়, স্কিনখন বহুতখিনি উজ্জ্বলো হয় আৰু আমাৰ যিবিলাক স্কিনত ড্ৰাইনেছ থাকে এই ড্ৰাইনেছটো নোহোৱা হৈ যায়, গতিকে আমি এনেকুৱাকৈ যতন ল'ব পাৰোঁ। তেনেকৈ আমাৰ গৰুহাটো ফাটি যায়, এইটো এটা আমাৰ মাইকী মানুহবিলাকৰ বিৰাট ডাঙৰ সমস্যা, গৰুহাটো আমাৰ ফাটি যায়, চেণ্ডেল টেণ্ডেল পিন্ধিলেও ভাল নেদেখি, গতিকে গৰুহাটো নফটাকৈ ৰখাৰ কাৰণে গোটেইতকৈ ভাল উপায় হ'ল কি, আমাৰ যে ঘৰত থাকে মম, মমটো অকণমান গলাই লৈ মমটোৰ লগত যদি আমি নাৰিকলৰ তেল মিক্স কৰি লৈ পেলাই এটা পাত্ৰত বা এটা বটলত ভৰাই থৈ দিওঁ, সেইটো আমি সদায় ৰাতি শোৱাৰ সময়ত যদি গোট মাৰি থাকে তেতিয়াহ'লে অকণমান গৰম কৰি লৈ পেলাই গৰম পানীত দি পেলাই বটলত গৰম পানী গলাই লৈ পেলাই আমি যদি সদায় ৰাতি শোৱাৰ সময়ত গৰহাত দি থৈ দিওঁ যদি আমি কণ্টিনিউ একমাহ ইউজ কৰোঁ আমাৰ গৰহা ফাটা নোহোৱা হৈ যায়। গতিকে মহিলাবিলাকে খুব কম খৰচতে আৰু খুব কম সময়তে হৈ যোৱা বস্তু এইটো যদি আমি লগাই থাকোঁ আমাৰ গৰহা ফাটাটো বন্ধ হৈ যায়।
1: খুব সুন্দৰ বাইদেউ, যিহেতুকে দেখিবলৈ পোৱা যায় কিশোৰ কিশোৰীসকলৰ এটা প্ৰধান সমস্যা হৈছে শালমইনা আৰু শালমইনাটো ফাটি যায় তাৰপিছত ক'লা দাগ বহি যায়, গতিকে এই ক্ষেত্ৰত আমি ঘৰুৱাভাৱে কেনেদৰে সমাধান পাব পাৰোঁ?
0: একচুৱেলি কি হয়, শালমইনাটো ওলাই আমাৰ কেতিয়া, যেতিয়া পোন্ধৰ বছৰ বয়স মান তেতিয়া ছোৱালীবিলাক এডাল্ট হ'ব আৰম্ভ কৰে।

0: বা লৰাবিলাকো লাহে লাহে ডাঙৰ হ'ব আৰম্ভ কৰে, তেতিয়া আমাৰ পিম্পলছৰ মানে প্ৰব্লেমটো ল'ৰা হওক ছোৱালী হয় যাৰে হওক স্কিনত মানে ফেচত আহিব আৰম্ভ কৰে, যিটো দেখাত ইমান ভালো নালাগে আৰু সিহঁতেও অলপ অশান্তি ভুগি থাকে। গতিকে ফাৰ্ষ্ট কথাটো হ'ল স্কিনখন অকণমান বেছিকৈ দিনটো 2-3 বাৰ চাফা কৰি ল'ব লাগে। বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যে ৰাতিপুৱাই মুখখন ধুল আৰু ৰাতিও মুখখন নোধোৱাকৈ তেনেকৈ শুই থাকে,
1: হয়
0: তেতিয়া পিম্পলছটো মানে কি দিনটোৰ যিমান ধূলি মাকতি আছিল সেইবিলাকে লাহে লাহে লাহে পিম্পলছ আকাৰত আহি যায় মানুহৰ স্কিনত। গতিকে ল'ৰা ছোৱালীবিলাকে সদায় এটা অইল ফ্ৰী ক্লিনজাৰেদি মুখখন চাফা কৰিব লাগে। তাৰে পিছত আমাৰ ঘৰতে থকা নিম গছৰ পাতৰ দুটামান পাত আনি পানীত অকণমান বইল কৰি পেলাই সেইটো এটা বটলত ভৰাই টনাৰ হিচাপত ইউজ কৰিব পাৰে, যিটোৱে কি কৰে আমাৰ স্কিনৰ যিমান বেক্টেৰিয়া আছে বেক্টেৰিয়া কিল কৰে,
1: হয়
0: বেক্টেৰিয়া নাশ কৰে। গতিকে আমি তেনেকৈ টনাৰ হিচাপত ইউজ কৰি ল'ব পাৰোঁ। আৰু এটা অইল ফ্ৰী ময়শ্চৰাইজাৰ যদি তেওঁলোকে বজাৰৰ পৰা আনে অইল ফ্ৰী ময়শ্চৰাইজাৰ, আৰু যদি নহয় তেওঁলোকে ঘৰতে মানে প্ৰস্তুত কৰে তেতিয়াহ'লে এল'ভেৰা লৈ পেলাই অকণমান আমি নিমৰ ৰস বা পুদিনাৰ ৰস অকণমান মিক্স কৰি পেলাই আমি এটা বটলত ভৰাই থৈ সেইখিনি আমি ক্ৰীম হিচাপত ইউজ কৰিব পাৰোঁ দিনত এবাৰ লগাই উঠি। তাৰে ওপৰত আমি সদায় অইল ফ্ৰী ছানস্ক্ৰীন লোচন লগাই বাহিৰত গুচি যাব লাগে। আৰু ৰাতি যেতিয়া আমি শুবলৈ আৰম্ভ কৰিম তাৰে আগতে ভালদৰে স্কিনখন চাফা কৰি লৈ পেলাই টনাৰটো লগাই অকণমান এল'ভেৰা স্কিনত লগাই আপুনি শুই থাকক। এনেকুৱাকৈ যদি আপুনি এমাহ কৰি থাকে আপোনাৰ স্কিনৰ পৰা লাহে লাহে পিম্পলছটো নোহোৱা হয়।
1: হয় বাইদেউ, আপুনি যিহেতু এল'ভেৰা কথা কৈছে যোনটো ছাল কৰি বুলি আমি কওঁ, কিছু কিছু ছালৰ ক্ষেত্ৰত ছাল কৰি ব্যৱহাৰ কৰিলে
0: এলাৰ্জি হয়,
1: এলাৰ্জি হ'লে অলপ খজুৱতি নিচিনা হয়, তেনে ক্ষেত্ৰত আমি এল'ভেৰাটো আমি ব্যৱহাৰ কৰিব লাগে?
0: এইটো নাই নাই এইটো হয় কিছুমান স্কিনত কি হয় এল'ভেৰাটো চুট নহয়, বহুতে কি কৰে এল'ভেৰা গছৰ পৰা এটা ঠাৰি ছিঙি আনি পেলাই ডাইৰেক্ট স্কিনত ইউজ কৰে, তেতিয়া আমাৰ খজুৱতি আৰম্ভ হয়। যদি এল'ভেৰাটো আমি কাটি আনি মিনিমাম 1-2 ঘণ্টা তেনেকৈ থৈ দিব লাগে, এল'ভেৰাত থকা যিটো হালধীয়া ৰঙৰ ৰস এটা ওলায় সেইটো আমাৰ স্কিনৰ কাৰণে বহুতে উপকাৰী। গতিকে আমি এল'ভেৰা যদি আমি কাৰোবাক স্কিনত এল'ভেৰা চুটো কৰে তেওঁ যদি ঘৰৰ এল'ভেৰা ইউজ কৰে সদায় এল'ভেৰা গছৰ আনি পেলাইহে স্কিনত ইউজ কৰিব নালাগে, 1-2 ঘণ্টা পিছতহে স্কিনত ইউজ কৰিব লাগে। আৰু যিবিলাক ল'ৰা ছোৱালী হওক এল'ভেৰা চুট নকৰে তেওঁলোকে এল'ভেৰাটো এভইড কৰি চলাটোৱে ভাল। যাৰ ধৰক এল'ভেৰা চুট নকৰে তেওঁ সচৰাচৰ কি কৰিব পাৰে এল'ভেৰা ঠাইত আমি তিয়হৰ ৰস হওক তিয়হৰ ৰস অকণমান ল'লোঁ তাতে এটোপাল বা দুটোপাল মৌ জোল দিলোঁ আৰু অকণমান কেঁচা গাখীৰ দি পেলাই তাতে আমি সেই মিশ্ৰণ এটা কৰি লৈ বটলত ভৰাই থৈ সেইটো আমি আমি আমাৰ স্কিনত ইউজ কৰিব পাৰোঁ।
1: গাখীৰখিনি যদি আমি বেছি দিনলৈকে বটলত থৈ দিওঁ বাইদেউ বেয়া হোৱাৰ
0: বহুত থাকে, আমি তেনেকুৱাকৈ এটা বনাই বৰ বেছি 2-3 দিনহে ইউজ কৰিব পাৰোঁ। আৰু যদিহে ফ্ৰিজ থাকে, যদি কাৰোবাৰ ফ্ৰিজ নাথাকে তেতিয়া আমি অকল তিয়হৰ ৰসৰ লগত অকণমান পুদিনাৰ পাতৰ ৰস মিহলি কৰি লৈ সেইটো আমি স্কিনত লগাব পাৰোঁ,
1: যিকোনো স্কিনৰ মানুহে
0: লগাব পাৰে, কোনো প্ৰব্লেম নাই।
1: এইখিনিতে জানিব বিচাৰিছোঁ বলি ৰেখা বুলি কয় ৰিংকলছ 40 বছৰৰ পিছত প্ৰায়ে দেখিবলৈ পোৱাই যায়, বয়সৰ লগে লগেতো বলি ৰেখা আহেই কিন্তু নপৰাৰ আগতেই আমি ছালৰ কেনেদৰে যতন ল'ব লাগে যাতে বলি ৰেখাটো সোনকালে নপৰে?
0: আমাৰ মানুহবিলাকৰ এটা ডাঙৰ সমস্যা কি আমাৰ যেতিয়া আমাৰ বেমাৰটো আৰম্ভ হয় তেতিয়াহে আমি যতন ল'ব আৰম্ভ
1: কৰোঁ,
0: চিকিৎসা আৰম্ভ কৰোঁ। গতিকে আমি সদায় এইটো কথা মনত ৰাখিব লাগে আমাৰ যিহেতু মই ক'লোঁ অকণমান আগতে আমাৰ কলাজনৰ লেভেলটো যেতিয়া শুকাই যায় আমাৰ স্কিনখন কি হয় কলাজনেদি আবদ্ধ, কলাজনেদি আমাক স্কিনখন ধৰি ৰাখে। যেতিয়া আমাৰ স্কিনৰ পৰা কলাজনৰ লেভেলটো লাহে লাহে নোহোৱা হয় আমাৰ স্কিনখন লাহে লাহে ওলমি আহে, নহ'লে আমাৰ স্কিনখনত কি হয় বলি ৰেখা আৰম্ভ হয়। গতিকে আমি কি কৰিব লাগে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এইটো বলি ৰেখা আৰম্ভ নোহোৱাৰ পৰা আমি যতন ল'লে বেছি সোনকালে আমি ৰিজাল্ট পাওঁ। বলি ৰেখা এটা যেতিয়া স্কিনত পৰে তাৰ তেতিয়া আমি যতন ল'লে খুব সোনকালেই তাৰ পৰা আমি পৰিত্ৰাণ পাব নোৱাৰোঁ। গতিকে আমি সদায় আমাৰ যেতিয়া 35 এজ হৈ যায় আমি সদায় পাৰ্লাৰত গৈ নহয় নিজেও ঘৰতে পাৰোঁ ভাল এটা অইল লৈ যিটো অইল তেওঁৰ ফেচত চুট কৰে সেই এটা অইল লৈ আমি সদায় স্কিনখন কি কৰোঁ 10 মিনিটে হওক বা 15 মিনিটে হয় অলপ মাছাজ কৰিব লাগে আপাৰত, মানে স্কিনখন ওপৰলৈ নিয়া টাইপত, ওপৰৰ ফালে টানি দিব লাগে। মাসাজ কৰিলে কি হয়, আমাৰ ব্লাড

0: চাৰ্কুলেশ্যন হয়। যেতিয়া আমাৰ ব্লাড চাৰ্কুলেশ্যন হয় তেতিয়া কি হয় আমাৰ স্কিনখন তৎক্ষণাতে ওলমি নপৰে। আৰু ইয়াতে অকণমান মই কচমেটিক ডিপাৰ্টমেণ্টেদিও যাব লাগিব, আমি 35 এজৰ পৰা আমি সদায় যিমান পাৰোঁ স্কিনত চেৰাম লগালে বেষ্ট হয়। চেৰাম মিনছ কি, যদি স্কিনখন ডিহাইড্ৰেশ্যন হয় তেতিয়াহ'লে হাইলোৰনিক এচিড, যদি স্কিনখনত ব্ৰাইটনিং নাই তেতিয়াহ'লে ভিটামিন চি চেৰাম, যদি স্কিনখনত অপেন পোৰ্ছ বহুত আছে তেতিয়াহ'লে চেলিচিলিক এচিড, যদি বহুতখিনি পিম্পলছ আছে তেতিয়াহ'লে নিয়াচেৰামাইড, আৰু যেতিয়া আমাৰ ৰিংকেলছ নপৰাকৈ ৰাখিবৰ কাৰণে বা ৰিংকেলছ এটা দুটা আহিছে আমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰেটিনল চেৰাম, আমি এইখিনি সদায় ফেচ ক্লিন কৰি ৰখাৰ পিছত আমি সদায় স্কিনত চেৰাম লগাই তাৰে ওপৰত ময়শ্চাৰাইজিং লগাব লাগে। আৰু গোটেইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ স্কিনত সদায় দিনৰ ভাগত ছানস্ক্ৰীন লোচন মষ্ট ইম্পৰ্টেণ্ট। ছানস্ক্ৰীন লোচনে আমাৰ স্কিনখন পলিউশ্যনৰ পৰা তেনেকৈ লাইটৰ পৰা আমাক প্ৰটেক্ট কৰি ৰাখে, গতিকে আমি যিমান পাৰোঁ দিনৰ ভাগত ছানস্ক্ৰীন লোচন ইউজ কৰিব লাগে। আৰু ৰাতি সদায় যিহেতু আমাৰ ৰাতি শুই থকাতে স্কিনখনে জিৰণি লৈ থাকে, গতিকে আমি কি কৰিব লাগে, যোনবিলাক এজেড স্কিন তেওঁলোকে সদায় ফাৰ্ষ্ট টাইম সপ্তাহত 3 দিন বা 4 দিন ৰেটিনল চেৰাম লগাই সদায় তাৰ ওপৰত নাইট ক্ৰীম বা ভাল এটা ময়শ্চাৰাইজিং লগাব লাগে। আৰু যেতিয়া আপোনাৰ স্কিনত ৰেটিনলে ভালদৰে শ্বুট কৰিছে তেতিয়া সদায় ৰাতি আপুনি ৰেটিনল চেৰাম লগাই ভাল এটা ময়শ্চাৰাইজিং লগাই পেলাই শুব লাগে, যেতিয়া কি হয় আমাৰ স্কিনখন ৰাতি ধুনীয়া ৰিপেয়াৰ হয়। গতিকে আমি এনেকুৱাকৈ যতন ল'লে স্কিনখন আমাৰ বহুত সুন্দৰ হৈ থাকে আৰু।
1: হয়, লাহে লাহে প্ৰায় সময় শেষেই হৈ আহিছে, বহুত কথাই জানিলোঁ আপোনাৰ পৰা আজি, আশা কৰিছোঁ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। বাইদেউ আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক ধন্যবাদ বাইদেউ।
2: সেয়া আছিল সৌন্দৰ্য বিশেষজ্ঞ বিনীতা গোস্বামী। আৰু আজি আমাৰ কথোপকথনৰ বিষয় আছিল গ্ৰীষ্মকালত ছালৰ যতন।

শ্রোতাসকল, গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ভাৰতৰ অন্যতম শক্তিপীঠ মা কামাখ্যা মন্দিৰত যোৱা 22 জুনৰে পৰা অনুষ্ঠিত হৈ আছে অম্বুবাচী মেলা। এই অম্বুবাচী মেলাত দেশ বিদেশৰ লক্ষাধিক ভক্ত, সাধু সন্ন্যাসী আৰু পৰ্যটকে অংশগ্ৰহণ কৰিছে। হিন্দু ধৰ্মবিশ্বাস অনুসৰি এই সময়ত মা কামাখ্যা বাৰ্ষিক ঋতুচক্ৰত প্ৰৱেশ কৰে। দেৱীক নাৰী শক্তি, সৃষ্টিশক্তি আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে পূজা কৰা হয়। সেইবাবে এই সময়ছোৱাত 3 দিন ধৰি মন্দিৰৰ গৰ্ভগৃহ বন্ধ ৰখা হয়। চতুৰ্থ দিনা শুদ্ধিকৰণৰ পিছত মন্দিৰৰ দুৱাৰ পুনৰ ভক্তসকলৰ বাবে খুলি দিয়া হয়। অম্বুবাচী মেলাৰ মূল তাৎপৰ্য হৈছে নাৰী শক্তি আৰু প্ৰকৃতিৰ সৃষ্টিশীল শক্তিৰ প্ৰতি সন্মান জনোৱা। এই উৎসৱে আমাক শিকায় যে ঋতুস্ৰাৱ নাৰীৰ জীৱনৰ এক স্বাভাৱিক আৰু পবিত্ৰ প্ৰক্ৰিয়া, যাৰ জৰিয়তে নতুন জীৱনৰ সৃষ্টি সম্ভৱ হয়। সকলো ভক্তপ্ৰাণ ৰাইজলৈ অম্বুবাচী মেলাৰ শুভকামনা যাচিলোঁ।

শ্রোতাসকলে ৰমিয়ঞ্জনা চৌধুৰীৰ কণ্ঠত মৃণাল কুমাৰ চৌধুৰী ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIRৰ মোবাইল এপত। এতিয়া নিবেদন কৰা হৈছে বলোৰাম কলিতা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: আছে চোৱা, দুই পুত্ৰ হৈলাহিবৰ
1: অতি অনুপম
0: কন্যাৰ কাৰণে
1: হিবৰ
0: শংকৰৰ ঘৰত যেতিয়া নি কাটি গাৰু গণেশৰ জন্ম হল,
1: তেতিয়া শংকৰে চিন্তা কৰে,
0: শংকৰে বোলে মই পুত্ৰ হে পালো
1: কিন্তু মইতো কন্যা নাপালো,
0: যে গতিকে কন্যা কামনাৰ কাৰণে মই যাব লাগিল
1: অমল গুণত।
0: সেইমতে শংকৰে ভাবি চিন্তি থকা অৱস্থাত
1: মহামুনি নাৰদ আহি উপস্থিত হল।
0: নাৰদক দেখা পাই শংকৰে মাত ললে, ভাগিন যে মই যাব ওলালো কমল বনত কন্যা কামনা কৰাৰ কাৰণে, গতিকে তুমি মোৰ যিটো নেকি বৃষভ আছে নহয়, এই বৃষভটো তুমি সাজন কাচন কৰি দিব লাগে।
1: হব, মই কোনো চিন্তা নাই, এই মুহূৰ্তত মই সাজন কাচন কৰি দিম।
0: হয় নেকি? সেই মৰ্মে নাৰদে এতিয়া
1: কিমতে সাজন কৰে।
0: অ' চাহ।

0: সেই মর্মে নারদ মুনি গৈ করিলে কি
1: এই জমরাটো হাজন কসম করে
0: যে সুবনৰ চাৰিখুৰা
1: ঢিলা চাৰি পাহুৱে
0: ৰত্নময় দুহিং
1: হিঙত লগালে
0: সুবনৰ অৰ্ধচন্দ্ৰ দিলে
1: কক পালে
0: মানিক চোৱাৰাণী
1: পিন্ধাই দিলা গলে
0: এই চোৱা সেনেকৈ সুন্দৰ
1: হাজন কাচন কৰি লৈছে
0: যে সুবনৰ জিন দিলা পৃষ্ঠৰ ওপৰে সাজিলে ক বিষৱ গতা
1: ব্ৰহ্মাৰ কুমাৰে
0: এনেকৈ যেতিয়া নেকি হাজন কাচন কৰা হ'ল
1: তেতিয়া নাৰদে চিন্তা কৰে ঠিক আছে মই দামৰাটো মামাক দিব লাগিল
0: এই মতে নাৰদে গৈ এতিয়া
1: সিমতে দিয়ে
0: ও নাৰদ বোলে শুনা

0: নারদে গৈ লাহেকৈ শংকৰক মাত লগালে।
1: ও মামা,
0: ও বপা,
1: আজন কৰা হৈছে
0: হয় নেকি?
1: তুমি যাব পাৰা।
0: আচ্ছা বপা, এতিয়া মই কমল বনলৈ যাম যদিও তোমাক মোৰ দুআষাৰমান কথা কব লগা থাকিল।
1: হয় নেকি? কৈ দিয়া।
0: আচ্ছা, মই যে কমল বনত যাম কন্যা কামনা কৰাৰ কাৰণে, এই কথাটো কিন্তু আমাৰ মাইমে নাজানে বপা।
1: মামি নাজানে? তুমি কি কৰিব লাগে?
0: মাইমে কব নোৱাৰাকৈ যাব লাগিছো মই কমল বনত।
1: হয় না?
0: কিন্তু সাৱধান দে বপা,
1: কেনে
0: যাতে তুমিও মাইমেক মই কমল বনলৈ যোৱা কথাটো নকবা।
1: মামা নকম, মামা নকম,
0: সঁচাই নকওঁ। কিন্তু এটা কথা বপা,
1: কেনে
0: তোমাক বিশ্বাস কৰাটো বৰ টান, কাৰণ তুমি হৈছো নালগা তামলত যাকবা।
1: লাগাই দিলে মই খোলা দিম।
0: হয় নেকি? শুনা বপা, তুমি এতিয়া মোৰ ওচৰত শপত খাব লাগিব।
1: শপত খাবা? মামা, মইতো কোনোদিন শপত খাই পোৱা নাই। যদি শিকাই দিয়া পিছে মই শপত খাব পাৰি।
0: হয় নেকি? তেতিয়া ঠিক আছে, মই তোমাক শিকাই দি আছো। আচ্ছা, এতিয়া তুমি কোৱা যে সত্যে সত্যে তিনি সত্যে মামাই কমল বনলৈ যোৱা কথাটো মই মামীক নকওঁ।
1: সত্যে সত্যে তিনি সত্যে মামাই কমল বনত যোৱা কথাটো মই মামীৰ আগত নকওঁ।
0: আৰু যদি কওঁ?
1: তোমাৰ মূৰ খাম।
0: ও বাপা, এইটো আৰু তোমাৰ কি শপত হলে?
1: তাতে বুজি ল'বা, তাতে বুজি ল'বা, তাতে বুজি ল'বা, তোমাৰ মূৰ খাইনো মামীক কম না।
0: হয় নেকি? বাৰু নকোৱা নহয়।
1: নকওঁ নকওঁ।
0: বাৰু এতিয়া মই কমল বনলৈ যোৱাৰ কাৰণে সাজু হওঁ।
1: যাওঁ।
0: ইতিমধ্যে শংকৰে কমল বনত যোৱাৰ কাৰণে সাজু হয়।
1: ইফালে নাৰদে চিন্তা কৰে।
0: নাৰদে বোলে হাৰে,
1: মামা যাব কমল বনত মামীক নকওঁ কৰি।
0: নিশ্চয় কিবা এটা ৰহস্য ইয়াৰ মাজত
1: আছে। আছে,
0: মই যদিও নকওঁ বুলি কৈছিলো,
1: মই এই মুহূৰ্তত মই মামীক কব লাগিল। কব লাগিল,
0: ঘৰ ভাঙে যদি
1: আমাৰ ভাংগ মনো কি হব।
0: হয় নেকি? সেই মৰ্মে নাৰদে গৈ এতিয়া
1: কি মতে লুগৈ
2: ও ইয়াৰে নাৰ

0: প্রণাম।
1: শ্রোতাসকলে ইমান পৰে বলোৰাম কলিতা আৰু সংগীসকলৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে দীপা মুখাৰ্জীৰ হাৱাইন গীটাৰ বাদন।

0: শ্রোতাসকলে দীপা মুখার্জীর হাওয়াইন গীটার বাদন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই দিৱস উপলক্ষে জৰুৰীকালীন অৱস্থাত দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰিছে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত আজি ভূমিকম্পৰ ফলত 32 লোকে প্ৰাণ হেৰুৱায় আৰু দক্ষিণ আফ্ৰিকা, মৰক্কো, মেক্সিকো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। সমগ্ৰ দেশত আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। এই দিৱসে 1975 চনৰ 25 জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কলা অধ্যায়ক সোঁৱৰাই দিয়ে। এই দিনটো জৰুৰীকালীন অৱস্থা ঘোষণাৰ ফলত জীয়াতু ভুগিবলগীয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। সংবিধান হত্যা দিৱস উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জৰুৰীকালীন অৱস্থাৰ সময়ত গণতান্ত্ৰিক প্ৰমূল্যৰাজি ৰক্ষাৰ হকে দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত কয় যে জৰুৰীকালীন অৱস্থাই সংবিধানৰ প্ৰমূল্যৰাজি সন্মুখীন হোৱা

কঠিন পৰীক্ষাৰ সময়ছোৱাক সোঁৱৰাই দিয়ে। তেওঁ কয় যে দেশে পথ প্ৰদৰ্শক হিচাপে সংবিধানৰ আদৰ্শৰাজিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত আৰু ন্যায় স্বাধীনতা সমতাৰে ভৰা এখন ভাৰতবৰ্ষ গঢ়াৰ যাত্ৰা অব্যাহত ৰখা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই সময়ছোৱাক ভাৰতৰ ইতিহাসৰ কলা অধ্যায় বুলি অভিহিত কৰে। তেওঁ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাক সংবিধানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱা নাগৰিক স্বাধীনতা খৰ্ব কৰা হৈছিল, অভিব্যক্তি স্বাধীনতা নিয়ন্ত্ৰণ কৰা হৈছিল আৰু ৰাজনৈতিক নেতা, সাংবাদিক তথা সমাজকৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। এই সময়ছোৱাত দেশৰ গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ সংস্থাসমূহৰ ওপৰতো আক্ৰমণ কৰা হৈছিল বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাই মৌন হৈ নাথাকি সংবিধানত উল্লেখিত আদৰ্শ বৰ্তাই ৰখাৰ বাবে থিয় হোৱা অগণন নাগৰিকৰ অভূতপূৰ্ব সাহসৰ কথা প্ৰকাশ কৰে। সংবিধানক 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষা, অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে ন্যায় স্বাধীনতা সমতা আৰু বন্ধুত্বৰ নীতিৰ প্ৰতি দেশ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বাৰ্তাত কয় যে 1975 চনৰ 25 জুনৰ দিনটোত ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ কলা অধ্যায় আছিল আৰু ইয়াৰ জৰিয়তে সেই সময়ত চৰকাৰে সংবিধান, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু অভিব্যক্তিৰ স্বাধীনতা দুৰ্বল কৰাৰ চেষ্টা চলাইছিল। ৰাষ্ট্ৰৰ মানসপটত এই কলা অধ্যায় সজীৱ কৰি ৰখাৰ লগতে ভৱিষ্যতে গণতন্ত্ৰ তথা সংবিধানৰ ওপৰত এনেধৰণৰ আক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী চৰকাৰে 25 জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰি আহিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। গুৰুগ্ৰামত অনুষ্ঠিত ব্ৰিক্ছ শক্তিমন্ত্ৰীসকলৰ একাদশ বৈঠকত উদ্বোধনী ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নমূলক আকাংক্ষা আৰু বহনক্ষম বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সুলভ, নিৰ্ভৰযোগ্য আৰু বহনক্ষম শক্তি অপৰিহাৰ্য। শক্তি যোগান শৃংখলাত ভাৰতৰ বিনিয়োগত আলোকপাত কৰি শ্ৰীলালে কয় যে ভাৰতে বিশ্বৰ ভিতৰতে এটা সৰ্ববৃহৎ ডিজিটেল বিদ্যুৎ ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিছে। ইতিমধ্যে 6 কোটিৰো অধিক স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে আৰু অনাগত দিনত এই ৰূপান্তৰ অব্যাহত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল 3দিনীয়া ব্ৰিটেইন ভ্ৰমণসূচীৰে আজি লণ্ডনলৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা 15 জুলাইত কাৰ্যকৰী হ'বলগীয়া ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু আনুষংগিক দ্বৈত অৱদান চুক্তি প্ৰৱৰ্তনৰ বিভিন্ন দিশৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল কাইলৈ তিব্বতৰ তাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 জন ব্যৱসায়ী আৰু 9 জন সহযোগীকে ধৰি মুঠ 26খন বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমাশুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25জন ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত আজি পুৱা 7.5 প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পৰ ফলত 32 জন লোকৰ মৃত্যু হোৱাৰ লগতে 700ৰো অধিক লোক আহত হয়। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইয়াৰ মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফিলিপেইত 7.2 প্ৰাবল্যৰ আন এটা বৃহৎ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ইয়াৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অপ্ৰয়োজনীয় সকলো কাম কাজ বাতিল কৰা বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা

0: বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয়ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই সংকটৰ সময়ত তেওঁ ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাযোগে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বাবা বান্দা সিং বাহাদুৰৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এগৰাকী মহান যোদ্ধা তথা খালছা সেনাৰ প্ৰথম জেনেৰেল বাবা বান্দা সিং বাহাদুৰ অতুলনীয় বীৰত্বৰ প্ৰতীক আছিল। তেওঁ লগতে কয় যে মাতৃভূমি, ধৰ্ম আৰু আত্মসন্মানৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা বাবা বান্দা সিং বাহাদুৰে তেওঁৰ অতুলনীয় সাহস আৰু নিপুণ নেতৃত্বৰ জৰিয়তে কেইবাবাৰো মোগল সেনাক পৰাস্ত কৰি বিশাল অঞ্চল মোগলৰ কবলৰ পৰা মুক্ত কৰিছিল। দক্ষিণ আফ্ৰিকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্ৰিকা আজি পুৱা মণ্টেৰীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ থাপেলো মাছেকৈ একমাত্ৰ গলটো দিয়ে। ইয়াৰ আগেয়ে মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 গলত পৰাস্ত কৰে। ইয়াৰ সুবাদত দলটোৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভৰ কৃতিত্ব অৰ্জন কৰে। খেলখনত মেক্সিকোৰ হৈ মান্টেও চাভেজ আৰু জুলিয়ান কুইনছে গ'ল দিয়ে। মৰক্কোৱেও গ্ৰুপ চিৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা খেলত হেইটিক 4-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মায়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত 5 বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 গলত পৰাস্ত কৰে। মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। দেশজুৰি আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই দিৱস উপলক্ষে জৰুৰীকালীন অৱস্থাত দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত আজি ভূমিকম্পৰ ফলত 32 লোকে প্ৰাণ হেৰুৱায় আৰু দক্ষিণ আফ্ৰিকা, মৰক্কো, মেক্সিকো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এটা বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 শুনিবলৈ পাব।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: নিবেদন কৰা হৈছে অৰুন্ধতী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন।

0: Michael Jackson's Human Nature, a poetic reflection on the mystery of our deepest instincts, exploring the vulnerable, electric urge to break free from confinement, connect with strangers and embrace the gentle curiosity that defines the beating heart of humanity. So beautifully put in that voice of Michael Jackson. Now, Michael Jackson once said, "To live is to be musical, starting with the blood dancing in your veins. Everything living has a rhythm." So on that note, here's me signing off from the Western Music. Thank you for tuning in. Bye-bye.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দেহিঙীয়া। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰি চলিত বৰ্ষতে গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। ডাঃ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। ডাঃ পেগুৱে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। 2027 চনৰ লোকপিয়লৰ বাবে কাছাৰ জিলাত প্ৰস্তুতি আৰম্ভ হৈছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে সুসংগঠিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। 23 জুনত আৰম্ভ

0: হোৱা প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় আজি সামৰণি পৰিব। ইপিনে 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত প্ৰশাসনিক বিষয়া, মূল প্ৰশিক্ষক আৰু গণনাকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰে পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত উদ্যানৰ প্ৰৱেশ দুৱাৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশ দুৱাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘুঙৰ বিচৰণ এলেকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জানিবলৈ দিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাল্য বিবাহ, শিশু শ্ৰম আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত এই সভাত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ অতিৰিক্ত আইনী সহায়ক, হুকচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে শিশু শ্ৰম, বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ কুপ্ৰভাৱৰ বিষয়ে অৱগত কৰে। তেওঁলোকে কয় যে বাল্য বিবাহ আৰু শিশু শ্ৰমে শিশুৰ শিক্ষা আৰু ভৱিষ্যত ধবংস কৰি সমাজৰ সামগ্ৰিক বিকাশত বাধাৰ সৃষ্টি কৰে। তদুপৰি মাদক দ্ৰব্যৰ ব্যৱহাৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি সমাজত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি কৰে বুলি তেওঁলোকে উল্লেখ কৰে। এই ক্ষেত্ৰত সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ তেওঁলোকে আহ্বান জনায়। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰ খাল অঞ্চলত আৰক্ষীয়ে আজি অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 90 লাখ টকা বুলি আৰক্ষীয়ে জনাইছে। শ্ৰীভূমি আৰক্ষীয়েও মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 2 কোটি টকাৰো অধিক মূল্যৰ 11,695টা নিচাযুক্ত সামগ্ৰী থকা বটল জব্দ কৰে। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া আগবঢ়াবলৈ লোৱা হৈছে বন্দনা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। আজি মন্ত্ৰী কেশৱ মহন্তই লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ লবলৈ শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। 2027 চনৰ লোকপিয়লৰ বাবে কাছাৰ জিলাৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে সুসংগঠিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাজিৰাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাল্য বিবাহ, শিশুশ্ৰম আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত হয়। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰ খাল অঞ্চলত আৰক্ষীয়ে আজি অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। দক্ষিণ আফ্ৰিকা, মেক্সিকো, মৰক্কো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: লাগে আকাশবাণী গুৱাহাটী মহাবাহু কার্বিং ডেঙাবাং লাগে মিটং এগুলো মিটার্স ফারুক লিরা ক্রেসি রাটক বরফ কিলোহার সলং ফারু ঠক সিরা ইংকরা সির ক্যাপ লাপেন এফ এম এলং কে ফারু ইসিরা ইসিরা টবর ঠক মেগার ডনমারিয়া ডুন্থু ক্লিম সোমারাং ডেং পিনি ক্লিম সোমারাং ডেং এলং তমু কেথান আরজি লং পো আতমু মেন কে তর টেরন লাং নি কেপলাং আতমু বাংস তুমু কেটক রোহিণী তেরনপি লাপেন্টে কে পড়হি লাকে জনি শ্রংফার তটানতে ক্লিম সোমা রাংডেং আলং তুমু কেথান আরজিক সেনা
2: অসমারা তুম পিনি মেনাং তোমা ফান ইসিয়া তোমা নাং থাম পদে আতুম মেন কে তেরন লাংনি কেপ্লাং আতুম তাং কার্বি লাংপিয়ার আকুম মুকাশং পু ইসিয়াং লং দলতাং হদে লাবাং চং লং আলং চেকনা নারং ইরং কে থে থেক তিক বোতাং হাল বাংসা চেকনা নারং আলং প্লাক বু পিলল আতার চেরল আতার চেরয় তাং এ প্যান প্লাক বু পি আবাং কেপাতি পাং চেং লুতাং হ

Ah, e...

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ, নিশা 12:02 অম্বুবাচীৰ নিবৃত্তি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি জলবায়ু পৰিৱৰ্তন শিক্ষা শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াধল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
2: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এইবছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে, কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ, গতিকে আমি নদীৰ যি গতিপথ আছে সেই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
1: ডাঃ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবেক্ষিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 500 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টকেন দিয়া হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংটিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদন সদনত আলোচনাৰ বাবে উত্থাপন কৰে।

অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপতবাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা ষোল্ললৈ বৃদ্ধি পাইছে। নৱনিযুক্ত কাৰ্যবাহী সদস্যসকলক দুই এদিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকৰিতাৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ

উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকৰিতাৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় 250 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচী শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃ বিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। আঁচনিসমূহৰ লগত জড়িত বিভাগসমূহৰ জিলা মুৰববী আৰু প্ৰতিনিধি তথা বিষয়াসকলে নিজ কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। প্ৰতিটো কাম সম্পূৰ্ণ কৰাৰ সময়সীমা, পুঁজি আবণ্টন, পুঁজি ব্যয়, কাম সম্পূৰ্ণ কৰাত সৃষ্টি হোৱা অসুবিধা আদিৰ বিষয়ে সাংসদগৰাকীয়ে বুজ লয়। এই ক্ষেত্ৰত জিলাখনৰ বিধায়কসকলৰো মন্তব্য গ্ৰহণ কৰা হয়। আঁচনি ৰূপায়ণ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সমন্বয় আৰু সহযোগিতাৰে আগবাঢ়ি যাবলৈ সাংসদ চৌধুৰীয়ে আহ্বান জনায়। এনে সমন্বয়ৰ ফলাফল সন্দৰ্ভত পৰৱৰ্তী সময়ত পৰ্যালোচনা কৰা হ'ব বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বঙাইগাঁৱৰ চক্ৰ বিষয়াই সাধাৰণ ৰাইজক প্ৰবঞ্চকৰ বিৰুদ্ধে সতৰ্ক হবলৈ জাননী জাৰি কৰিছে। জিলাখনত এটা প্ৰবঞ্চক চক্ৰই ভূমি সংক্ৰান্তীয় কাম কাজ সোনকালে আৰু সহজতে কৰি দিয়াৰ নামত সাধাৰণ ৰাইজৰ পৰা ফোনযোগে ধন লোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে চক্ৰ বিষয়াই এই জাননী জাৰি কৰে। প্ৰবঞ্চক চক্ৰটোৰ সদস্যই ভুৱা নাম ব্যৱহাৰ কৰি নিৰীহ জনসাধাৰণক ফোনযোগে তেওঁলোকৰ ভূমিৰ নাম জাৰি কৰা, ভূমিৰ পট্টা আৰু আপত্তিবিহীন প্ৰমাণ পত্ৰ উলিওৱাৰ নামত ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তৎপৰ হৈ পৰে। বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াই এই সন্দৰ্ভত স্পষ্ট কৰি কয় যে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো লোককে এনেদৰে ফোন কৰা নহয়। যদি এনেধৰণৰ ফোন কোনোৱে লাভ কৰে তেন্তে পলম নকৰি আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও অঞ্চলৰ পৰা দুটি শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে। কোকৰাঝাৰ জিলা কাৰ্যবাহিনীয়ে চলোৱা অভিযানত এই শিশু শ্ৰমিক দুটি উদ্ধাৰ কৰা হয়। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল অঞ্চলত আৰক্ষীয়ে আজি অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনি বজাৰ মূল্য প্ৰায় 90 লাখ টকা বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও জিলাৰ ৰংলু গাঁও নিবাসী হাছান আলী আৰু ভকত গাঁৱৰ ছিদ্দিকুল ইছলামক আটক কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। শ্ৰীভূমি আৰক্ষীয়েও মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 2 কোটি টকাৰো অধিক মূল্যৰ 11,695টা নিচাযুক্ত সামগ্ৰী থকা বটল জব্দ কৰে। আৰক্ষীয়ে লগতে এই সংক্ৰান্তত 3 জন লোকক আটক কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। অম্বুবাচীৰ আজি 4ৰ্থ দিনাও কামাখ্যাধামত দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। নিশা 12:02:13 অম্বুবাচীৰ নিবৃত্তি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি জলবায়ুৰ পৰিৱৰ্তন শিক্ষা শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰূপচন্দা শৰ্মা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আজয় আনন্দ আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধৰা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা হিন্দীত শুনিবলৈ পাব।
1: ये आकाशवाणी का गुवाहाटी केंद्र है, हिंदी कार्यक्रम। आज इस कार्यक्रम के अंतर्गत आप सुनेंगे

আশা ভোঁসলেৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

0: প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা, এই বিষয়ে আলোচনা কৰিব ডক্টৰ নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত এটি পোনপটীয়া ফোন ইন অনুষ্ঠান, বিষয় দুগ্ধপামৰ জৰিয়তে উদ্যমিতা বিকাশ। আজি আমাৰ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডক্টৰ দেৱজিৎ ডেকা আৰু ডক্টৰ সুভাষ চন্দ্ৰ কলিতা। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত সপোন দৰাৰ কথিকা, শিকাৰুৰ মৌখিক বিকাশত শিক্ষকৰ কৰণীয়। সন্ধিয়া 6:40 বজাত আৰু 7:05 বজাত বৃন্দগান। নিয়োগ বাতৰি প্ৰচাৰ কৰা হ'ব 7:00 বজাত। 7:20 বজাত সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ কামেশ্বৰ শুক্লাৰ কথিকা সংস্কৃত সাহিত্যে গ্ৰীষ্ম বৰ্ণনম। 7:45 বজাত ৰুমী অঞ্জনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত। 9:00 বজাত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। 9:30 বজাত গজলৰ অনুষ্ঠান আৰু নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত দীনানাথ মিশ্ৰৰ যোগ ৰাগত খেয়াল শুনিবলৈ পাব। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লেখক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড সাক্ষাৎ গ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। কাইলৈ নিশা 10:00 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ ৰচনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। কাইলৈ পুৱা 9:20 বজাত লাইভ ফোন ইন অনুষ্ঠান প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 বজাত আইদৰ বুলনিৰ সৃষ্টি শিতানত প্ৰীতি বৰাৰ গল্প আৰু সুদক্ষিণা ভূঞাৰ কবিতা পাঠ শুনিবলৈ পাব। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব এখনি আলেখ্য বৰষুণ, আগবঢ়াব ঝৰণা ভৰালী আৰু প্ৰাণজিৎ প্ৰীতম কলিতাই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। কাইলৈ বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ ভাৰতীয় গণতন্ত্ৰৰ দ্বিতীয় খণ্ড, পাঠ যুগুতাই আগবঢ়াব জলি বৰঠাকুৰে। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ে এটি আলোচনাত অংশ ল'ব বিদ্যুৎনাথ চৌধুৰী আৰু আটাৰী ৰহমানে। অনুষ্ঠানটিৰ আগ ধৰিব ডক্টৰ মহানন্দ চুতীয়াই, প্ৰযোজনা উৎপল বৰাৰ। সেয়াই আছিল আমাৰ আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, শিক্ষকৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, শিকাৰুৰ মৌখিক অভিব্যক্তি বিকাশত শিক্ষকৰ কৰণীয়। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
2: এই অনাতাঁৰ কথিকাৰ উদ্দেশ্য

শিকাৰুৰ মৌখিক অভিব্যক্তি বিকাশত শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয় কিছুমান দিশৰ এক পৰ্যালোচনা আগবঢ়োৱা। কথিকাৰ উদ্দেশ্যত শিকাৰুৰ মৌখিক অভিব্যক্তি এই শব্দকেইটাই ছাত্ৰ ছাত্ৰীয়ে মৌখিক দক্ষতা প্ৰদৰ্শন কৰি কোনো এটা বিষয়ৰ ওপৰত ভাৱ প্ৰকাশ কৰা কাৰ্য বুজায়। এই বক্তব্যই কাৰ্যতঃ শ্ৰেণীকোঠাত মৌখিক দক্ষতা বিকাশৰ কথা ক'লেও দৰাচলতে মৌখিক অভিব্যক্তিৰ পৰিধি যথেষ্ট বিস্তৃত। এই পৰিধি ভিন্ন ধৰণৰ সামাজিক পৰিৱেশৰ পৰা আৰম্ভ কৰি মৌখিক মূল্যায়নৰ এটা আহিলাৰূপে কোনো অনুষ্ঠান বা কাৰ্যালয়ত মৌখিক পৰীক্ষা বা ইণ্টাৰভিউৰ মাধ্যম হ'ব পাৰে। এনে বিস্তৃত পৰিধিৰ বাবে শিকাৰুৰ মৌখিক অভিব্যক্তি সম্পৰ্কে এই পৰ্যালোচনা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবিব পৰা যায়। পৰ্যালোচনাটোত বিকাশ শব্দটো তাৎপৰ্যপূৰ্ণ। শিকাৰুৰ মৌখিক অভিব্যক্তিৰ বিকাশৰ কথা কোৱা হৈছে। প্ৰশ্ন হয়, শিকাৰুৰ মৌখিক অভিব্যক্তিৰ বিকাশ কেনেদৰে হ'ব পাৰে? এইটো প্ৰথম প্ৰশ্নবোৰ মনলৈ আহিছে। দ্বিতীয় প্ৰশ্নটো হ'ল, এই বিকাশ সাধনত শিক্ষকৰ কৰণীয় কেনেধৰণৰ হ'ব পাৰে? প্ৰথমে বিকাশৰ কথাটোকে লৈছোঁ। এই বিকাশ শিকাৰুৰ প্ৰাথমিক পৰ্যায়ৰ শিকন আৰু শিক্ষণ প্ৰক্ৰিয়াৰ পৰাই আৰম্ভ হ'ব পাৰে। প্ৰাথমিক পৰ্যায়তেই শিকাৰুৱে সামাজিক আৰু সাংস্কৃতিক বিষয়বস্তু কেন্দ্ৰিক সাধুকথা, গল্প বা বাস্তৱ জীৱনৰ কাহিনী শুনাৰ পাছত তেওঁলোকে সেই কথাখিনি যিখিনি শুনিলে সেই কথাখিনি মৌখিকভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰে। শিকাৰুৰ বাবে এনে প্ৰয়াস মাতৃভাষা মাধ্যমত উপস্থাপন কৰাটো সহজ আৰু আনন্দদায়ক হ'ব পাৰে। অৱশ্যে এই প্ৰসংগত ভাৰতৰ বহুভাষী পৰিস্থিতিটো আমি মনত ৰাখিব লাগিব। বহুভাষী অৰ্থাৎ বহুতবিলাক ভাষা ভাৰতবৰ্ষত চলি আছে, সেই ভাষাবিলাকৰ কথা কোৱা হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়তো আমাৰ বহুভাষী, যিটো ইংৰাজীত মাল্টিলিংগুৱেল, পৰিস্থিতিটো শিকাৰুৱে সন্মুখীন হ'বৰ বাবে স্বাধীন ভাৰতৰ প্ৰতিখন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে, আনকি শেহতীয়া 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ত্ৰিভাষিক সূত্ৰ, ইংৰাজীত যিটো 3-language formula বুলি কয়, সেই ত্ৰিভাষিক সূত্ৰৰ অনুমোদন আগবঢ়াইছে। কোৱা হৈছে যে আমি, অৰ্থাৎ আমাৰ এই শিক্ষানীতিও, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ ত্ৰিভাষিক সূত্ৰটো অনুমোদন জনাইছে। লগতে দ্বিতীয় ভাষাৰূপে অধ্যয়নৰ গুৰুত্ব প্ৰকাশ কৰিছে। অৰ্থাৎ ত্ৰিভাষিক সূত্ৰত প্ৰথম ভাষা ফাৰ্ষ্ট লেংগুৱেজ MIL বিষয়বিলাক, দ্বিতীয়টোত এটা ইংৰাজীক প্ৰাধান্য দিয়া হৈছে ছেকেণ্ড লেংগুৱেজ হিচাপে। 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষণ আৰু শিকন বিষয়ত আগবঢ়োৱা অনুমোদনৰ ভিতৰত এটা বিশেষ অনুমোদন এই প্ৰসংগত প্ৰাসংগিক বুলি ভাবিব পৰা যায়। বহুভাষিতা আৰু ভাষাৰ শক্তি, ৰাষ্ট্ৰীয় শিক্ষানীতিত এই কথাখিনি ইংৰাজীত এনেদৰে কৈছে, মাল্টিলিংগুৱেলিজম এণ্ড দ্য পাৱাৰ অফ লেংগুৱেজ, এইটো এটা শিতান 4.9 এইটো সংখ্যাৰ লগতে দিয়া হৈছে যে এই শীৰ্ষক বক্তব্যত কোৱা হৈছে যে শিকাৰুৱে জটিল ধৰণৰ ধাৰণাবোৰ ঘৰুৱা ভাষা অথবা মাতৃভাষাত অতি সহজতে আয়ত্ত কৰিব পাৰিব। সেয়েহে যিবিলাক বিষয় মাতৃভাষাৰ ঠাইত অন্য ভাষাত পঢ়িব লগা হয়, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই অনুমোদন

নিবন্ধ কৰিছে যে শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ শিক্ষণ কাৰ্য শিকাৰুৰ কামত অহা কৰিব লাগিব, অৰ্থাৎ তেওঁলোকে আমাৰ শিক্ষণ কাৰ্যটো ভালধৰণে উপলব্ধি কৰিব, বুজি পাব লাগিব আৰু সেইবাবেই দ্বিভাষিক পদ্ধতি অৰ্থাৎ বাইলিংগুৱেল মেথডটো গ্ৰহণ কৰাৰ অনুমোদন আগবঢ়াইছে। শিক্ষাদানৰ ক্ষেত্ৰত 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ই এটা সবল সিদ্ধান্ত বুলি আমি ক'ব পাৰোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত বহুবিলাক কাম কাজ হৈছে আৰু তাৰে ভিতৰত এটা বিশেষ সিদ্ধান্ত হ'ল 2023 চনৰ পৰাই, অৰ্থাৎ এই বছৰৰ শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী হোৱাকৈ ষষ্ঠ শ্ৰেণীত সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত এই বিষয় দুটা শিক্ষণৰ বাবে ইংৰাজীত প্ৰস্তুত কৰা একোখন পাঠ্যপুথি প্ৰৱৰ্তন কৰা হৈছে। নিঃসন্দেহে এই পাঠ্যপুথি দুখন মাতৃভাষা মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰত্যাহ্বান হ'ব বুলি ভাবিব পৰা যায়। অৱশ্যে এই কথাটো লগতে ক'ব পৰা যায় যে কাৰিকৰী দিশত আজিৰ সমাজ ইমান আগবাঢ়িছে যে এই কিতাপ দুখন শিক্ষণ আৰু শিকণ প্ৰক্ৰিয়াত এক আনন্দদায়ক অভিজ্ঞতাহে হ'ব। এই পাঠদান কাৰ্যত শিকাৰুৰ মৌখিক অভিব্যক্তিয়ে বিশেষ প্ৰাধান্য লাভ কৰিব আৰু ইয়াৰ বাবে শিক্ষক শিক্ষয়িত্ৰীৰ কৰণীয় আঁচনি এখন স্পষ্ট হ'ব লাগিব। উদাহৰণস্বৰূপে দুইখন পাঠ্যপুথিত ডিজিটেল কণ্টেণ্ট দিয়া হৈছে। এই কণ্টেণ্টসমূহ কিউ আৰ কোডত শিকাৰুৱে শিক্ষক শিক্ষয়িত্ৰীৰ সহায়ত মোবাইল ফোন যোগে লাভ কৰিব পাৰিব। কিউ আৰ কোডৰ জৰিয়তে এই কিতাপ দুখন বিষয়বস্তু শিকাৰুৱে আয়ত্ত কৰাটো সহজ হৈ পৰিব। ইয়াৰ লগতে আমি 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বিভাষিক পাঠদানৰ বিষয়টো আনিব পাৰোঁ। দ্বিভাষিক পদ্ধতিৰে মাতৃভাষা মাধ্যমৰ শিকাৰুক পাঠদান কৰা প্ৰকৃতাৰ্থত এক আনন্দদায়ক অভিজ্ঞতা বুলি আমি ক'ব পাৰোঁ। এইখিনিতে 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাল্টিলিংগুৱেলিজিমৰ দিশটোৰ অৰ্থাৎ 4.12 কথাখিনি পৰ্যালোচনা কৰিব পৰা যায়। ইংৰাজীত দিয়া কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ, যিসকল ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম মাতৃভাষা অথবা আঞ্চলিক ভাষা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ষষ্ঠ শ্ৰেণীৰ পৰা পাঠ্যক্ৰমৰ এই দুটা বিষয় সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত অধ্যয়ন কৰোঁতে ইংৰাজী মাধ্যমত প্ৰস্তুত কৰা পাঠ্যপুথি ব্যৱহাৰ কৰিব, এই কথাটো কোৱা হৈছে। ইয়াৰ পৰা এই কথাটো প্ৰতিপন্ন হ'ব যে এইসকল শিকাৰুৱে যেতিয়া নৱম শ্ৰেণীত শিক্ষা সম্পূৰ্ণ কৰিব তেতিয়া তেওঁলোকে বিজ্ঞান আৰু গণিত এই দুইটা বিষয়ৰ কথাবোৰ উভয় মাতৃভাষা আৰু ইংৰাজীত ব্যক্ত কৰিব পাৰিব। এতিয়া এইখিনিৰ বাবে লাগিব এটা মৌখিক দক্ষতা। মৌখিক দক্ষতা বিকাশৰ বাবে শিক্ষক শিক্ষয়িত্ৰীয়ে এটা পদক্ষেপ ল'ব পাৰে, সেইটো হৈছে শ্ৰেণীকোঠাৰ পাঠদান কাৰ্য বিশেষভাৱে ইণ্টাৰেক্টিভ কৰিব লাগিব। শ্ৰেণীত থকা প্ৰতিগৰাকী শিকাৰুৱে কথা কোৱাৰ সুবিধা পাব লাগিব। কথা কোৱাৰ পৰিৱেশ আনিবলৈ শিকাৰুসকলক তেওঁলোকৰ বয়স অনুসৰি বাহিৰা কিতাপ পঢ়াৰ ওপৰত গুৰুত্ব দিব লাগিব। এই ক্ষেত্ৰত বিদ্যালয়ত পুথিভঁৰালবিলাক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয়। শ্ৰেণীকোঠাত মাজে মাজে পাঠ্যপুথি ভিত্তিত কুইজ আৰু এক্সটেম্পৰী স্পীচ আকস্মিক বক্তৃতাৰ আয়োজন কৰিব পৰা যায়। ৰং ধেমালিৰ মাজেদি অধ্যয়ন কৰাৰ বাবে এনে কৌশল শিকাৰুৱে ভাল পাব বুলি আশা কৰিব পৰা যায় আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ যিটো মৌখিক দক্ষতা বৃদ্ধি পাব বুলি ভাবিব পৰা যায়। ওপৰৰ শ্ৰেণীত গ্ৰুপ ডিছকাশ্যন, তৰ্ক প্ৰতিযোগিতা ইত্যাদিও কথা চিন্তা কৰিব পৰা যায়। মৌখিক কৌশলে শিকাৰুৰ দক্ষতা অনাৰ বাবে আমাৰ বিদ্যালয়ৰ মূল্যায়ন ব্যৱস্থাত এটা বিশেষ সংস্কাৰ সাধন কৰাৰ বিশেষ প্ৰয়োজন আহি পৰিছে। কথাটো অলপ বহলাই কোৱাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ যদিও ইয়াত সাৰমৰ্মখিনি এনেধৰণৰ বুলি ক'ব পৰা যায়। বৰ্তমান

0: শৈক্ষিক মূল্যায়নত পঠন আৰু লেখন কাৰ্যই কমেও 90% গুৰুত্ব লাভ কৰি আহিছে। বাকী 10% ইণ্টাৰনেল এছেছমেণ্ট বা ছেচনেল পৰীক্ষাৰ পৰা আহে। আমাৰ বোধেৰে মৌখিক মূল্যায়ন বিদ্যালয় মূল্যায়নৰ প্ৰক্ৰিয়াত অপৰিহাৰ্য অংশ বুলি ভাবিব লাগে আৰু ইয়াৰ বাবে এটা কাৰ্যকৰী আঁচনি প্ৰস্তুতকৰণৰ প্ৰয়োজন আছে। শ্ৰেণীকোঠা যেতিয়া ইণ্টাৰেক্টিভ হয়, অৰ্থাৎ আমি যিটো লাৰ্ণাৰ চেণ্টাৰ্ড ইনষ্ট্ৰাকশ্যন বুলি কৈছোঁ, শিকাৰু কেন্দ্ৰিক পাঠদান কাৰ্য কথা কোৱা হৈছে, তেতিয়াই শিকাৰুৰ মৌখিক দক্ষতা বিকাশত কোনো সমস্যাই নাথাকে। শ্ৰেণীকোঠাৰ পাঠদান কাৰ্যৰ পৰা কেনেদৰে মৌখিক মূল্যায়ন কৰিব পাৰি সেই কথাটো বিজ্ঞানৰ ষষ্ঠ শ্ৰেণীৰ কিতাপখনৰ পৰা দিবলৈ বিচাৰিছো উদাহৰণস্বৰূপে। মৌখিক মূল্যায়নৰ আমি দৰাচলতে কি মূল্যায়ন কৰিব খুজিছো সেই কথাটো স্পষ্ট হ'ব লাগিব। মৌখিকভাৱে কথা ক'লেই নহ'ব, আমি তেওঁ কি ক'ব খুজিছে, আমাৰ এটা স্পষ্ট আঁচনি এখন প্ৰস্তুতৰ প্ৰয়োজন আছে। ইংৰাজী পাঠ্যক্ৰমৰ মৌখিক মূল্যায়ন ইংৰাজীতে হ'ব লাগে। ইয়াৰ কাৰণ হ'ল বিদ্যালয়ত ইংৰাজী শিক্ষাৰ উদ্দেশ্য ভাষিক দক্ষতা আহৰণ কৰা। উদাহৰণস্বৰূপে আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ এটা পাঠ ল'ব পাৰোঁ। সেই পাঠ্যপুথিখনত ধ্যানচান্দ নামৰ খেলুৱৈগৰাকীৰ এটা পাঠ দিয়া হৈছে। পাঠটোৰ বিষয়বস্তু কিন্তু কেৱল ধ্যানচান্দৰ কথা জনাটোৱেই নহয়, সেইটো এটা উপলক্ষ্যহে। পাঠটোৰ বিষয়বস্তু ধ্যানচান্দ এটা মাধ্যম যাৰ জৰিয়তে আমি অন্য খেলুৱৈৰ জীৱনগাথা ব্যক্ত কৰিব পাৰোঁ। শ্ৰেণীত কৰিব লগা কামবোৰ কেনেকুৱা হ'ব পাঠ্যপুথিতে দিয়া আছে। এই শাৰীটো শুনক। থিংক অফ এ ফেমাছ স্পৰ্টছ পাৰ্চন ফ্ৰম আসাম এণ্ড টেল দ্য ক্লাছ হোৱাই শ্বি অৰ হি ইজ ফেমাছ। আমি এই প্ৰসংগত আমাৰ অসমৰ যিবিলাক খেলুৱৈ লাভলীনা বৰগোহাঁইকে আৰম্ভ কৰি বিভিন্ন খেলুৱৈৰ কথা আমি ভাৱ বিনিময় কৰিব পাৰোঁ ইংৰাজীত। সেইটো হৈছে ইংৰাজী পাঠ্যপুথিখনৰ জৰিয়তে আমি মৌখিক মূল্যায়ন কৰিব পৰা এটা ব্যৱস্থা। ইংৰাজী পাঠ্যপুথিখন মূলতঃ ভাষা জ্ঞান আহৰণৰ মাধ্যম, কিন্তু ইংৰাজীত লেখা সাধাৰণ বিজ্ঞান কিতাপখনৰ বিষয়বস্তু ছাবজেক্ট কেন্দ্ৰিক, বিষয়বস্তু কেন্দ্ৰিক। উদাহৰণস্বৰূপে ভিটামিনৰ তালিকা এখন তৈয়াৰ কৰি কোনটো ভিটামিনৰ অভাৱে শৰীৰত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই কথাবোৰ তালিকাভুক্ত কৰি এখন চাৰ্ট তৈয়াৰ কৰিবলৈ শিক্ষকে গ্ৰুপ ৱৰ্ক প্ৰজেক্ট ৰূপে ছাত্ৰ ছাত্ৰীসকলক দিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলেও মৌখিকভাৱে যিকোনো এটা ভাষাত, প্ৰথম ভাষা বা দ্বিতীয় ভাষা যিটোতে ইচ্ছা কৰে, তালিকাখন শ্ৰেণীত ব্যাখ্যা দাঙি ধৰিব। ষষ্ঠ শ্ৰেণীত সকলোৱে ইংৰাজীত ক'ব নোৱাৰিব পাৰে, সেই কথাটো মনত ৰখাটো দৰকাৰ। কিন্তু নৱম দশম শ্ৰেণীত ছাত্ৰ ছাত্ৰীয়ে দুয়োটা ভাষাতে সমানে দক্ষতা আয়ত্ত কৰিব আৰু মৌখিকভাৱে নিৰ্দিষ্ট বিষয়বস্তুবোৰ ব্যাখ্যা দাঙি ধৰিব পাৰিব।
1: শিকাৰুৰ মৌখিক অভিব্যক্তি বিকাশত শিক্ষকৰ কৰণীয়, এই বিষয়ক কথিকাটি শুনিলে যুগুতাই আগবঢ়ালে সপোন দুৱৰাই। আজিলৈ আমাৰ সময় হৈ আহিল, শিক্ষকৰ অনুষ্ঠান আজিলৈ ইমানতে সামৰিছো।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6 বজাত বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই মাজুলীৰ বিভিন্ন অঞ্চলৰ গৰাখহনীয়া পৰিস্থিতি নিৰীক্ষণ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ

0: পাঁচখন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতা ডিফুট পৰিষদৰ অধিৱেশন। ৰাজ্যৰ সাতখন জিলাৰ এঘাৰটা ৰাজহ চক্ৰৰ এশ দুখন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু সাতখন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰি লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰে ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন, এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এই বছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে। কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ, গতিকে আমি নদীৰ যি গতিপথ আছে সেই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
0: ডাঃ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁই আজি জিলাখনৰ মলয়া চাপৰি আৰু কুলিচাপৰি অঞ্চলত সোণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয় তো আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁই ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনিখুটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকত চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চল আৰু বৰাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপিল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চলকেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতে ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপিল আবেদনসমূহ আজি মুখ্য

0: ন্যায়াধীশ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংটিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদন সদনত আলোচনাৰ বাবে উত্থাপন কৰে। শ্ৰীৰংহাঙে অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপতবাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেডসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা ষোল্ললৈ বৃদ্ধি পাইছে। নৱনিযুক্ত কাৰ্যবাহী সদস্যসকলক দুই এদিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যামিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যামিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবসিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ্থে কাইলৈ আৰু পৰহিলৈ 500 এটকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। ৰাজ্য চৰকাৰৰ শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰে। ধেমাজিৰ বিশিষ্ট লেখক তথা কেকুৰি পানীতোলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শৈল্য বুঢ়াগোহাঁইৰ যি শিক্ষাই নগঢ়ে হৃদয় গ্ৰন্থখন উন্মোচন কৰা হয়। শিক্ষাৰ্থীসকলৰ মানৱীয় গুণাৱলীৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই গ্ৰন্থখনে পাঠক সমাজক উপকৃত আৰু অনুপ্ৰাণিত কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে উল্লেখ কৰে। তেজপুৰৰ বাটামাৰী কনভেনশ্যন চেণ্টাৰত আজি শোণিতপুৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভা ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। এই সভাত সাংসদ শ্ৰীদত্তই জিলাখনৰ উন্নয়নমূলক আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰা আৰু বিভিন্ন বিভাগৰ মাজত কাৰ্যকৰী সমন্বয় বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰচলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায়, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ বিষয়া আদিকে ধৰি ভালেসংখ্যক লোক এই সভাত উপস্থিত থাকে। সভাখনত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, গড়কাপ্তানি, শিক্ষা, কৃষি, গৃহ নিৰ্মাণ, নগৰ উন্নয়ন আদি বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7 জিলাৰ 102 গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ মাজুলীৰ বিভিন্ন অঞ্চলৰ গৰাখহনীয়া পৰিস্থিতি নিৰীক্ষণ। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল। আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত ডিফুত পৰিষদৰ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে আমাৰ আজিৰ পোনপটীয়া ফোন ইন কৃষি জগত অনুষ্ঠানৰ। আমাৰ আজিৰ বিষয় দুগ্ধপামৰ জৰিয়তে উদ্যমিতা বিকাশ। এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত সমল ব্যক্তি হিচাপে উপস্থিত আছে ডক্টৰ দেৱজিৎ ডেকা আৰু ডক্টৰ সুভাষ চন্দ্ৰ কলিতা। প্রিয় শ্রোতা, আপনিও আমার অনুষ্ঠানত অংশগ্রহণ করব পাৰে।

0: তাৰ বাবে আপুনি আমালৈ ফোন কৰিব লাগিব 03612662325 আৰু 94354052233 এই দুটি নম্বৰত। আমাৰ আজিৰ অনুষ্ঠানৰ আদৰি মাইক্ৰফোনৰ সন্মুখত এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: ধন্যবাদ হেমন্ত। প্ৰিয় শ্ৰোতা নমস্কাৰ, আমি আৰম্ভ কৰিছোঁ প্ৰতিদিনাৰ দৰে কৃষিজগত, আৰু আজিৰ কৃষিজগত ফোন ইন লাইভ প্ৰচাৰ কৰা হৈছে। অৰ্থাৎ আমাৰ এই অনুষ্ঠান চলি থকাৰ সময়ত আপোনালোকে শ্ৰোতাসকলে আমাৰ সমন ব্যক্তিৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ, আমাৰ আজিৰ বিষয় সন্দৰ্ভত বিভিন্ন প্ৰশ্ন সুধিবলৈ আমাৰ ফোন কৰিব পাৰে। আজি আমি বিষয় হিচাপে লৈছোঁ দুগ্ধ পামৰ জৰিয়তে উদ্যমিতা বিকাশ, আৰু এই বিষয়ত আলোচনা কৰিবলৈ আজি দুগৰাকী সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। মোৰ বাওঁহাতে আছে এয়া কৃষি বিজ্ঞান কেন্দ্ৰ বাক্সাৰ পশুপালন বিশেষজ্ঞ ডক্টৰ দেৱজিৎ ডেকা। ডক্টৰ দেৱজিৎ ডেকা মোৰ সোঁহাতে, আৰু বাওঁফালে আছে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ এয়া ডক্টৰ সুভাষ চন্দ্ৰ কলিতা। দুয়োগৰাকীকে স্বাগতম। আমি আগতেও বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ কৃষি জগত অনুষ্ঠানত, গতিকে আপোনালোক দুয়োগৰাকীৰ নাম আমাৰ শ্ৰোতাসকলৰ কাৰণে নিশ্চয় চিনাকি। আৰু আজি আমি যি বিষয় পাতিবলৈ লৈছোঁ দুগ্ধ পামৰ জৰিয়তে উদ্যমিতা বিকাশ, এই বিষয়ক লৈ শ্ৰোতাসকল আপোনালোকে আমাক ফোন কৰিব পাৰে। আমাৰ অনুষ্ঠান চলি থকা সময়ত আধা ঘণ্টাৰ কাৰণে আমাৰ এই প্ৰচাৰ চলি থাকিব। আমাৰ ফোন নম্বৰ দুটি ইতিমধ্যে ঘোষকে উল্লেখ কৰিছে, যদি আকৌ এবাৰ কৈ দিছোঁ 03612662325 আৰু 94354052233 এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰে। একে সময়তে সমান্তৰালভাৱে আমাৰ আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজযোগেও আমাৰ অনুষ্ঠান প্ৰচাৰ হৈ আছে, আৰু সেই ফেচবুকত আপোনালোকে মন্তব্যৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ প্ৰশ্নবোৰ কৰিব পাৰে, যদিহে আপোনালোকে ফোন কৰোঁতে লাইনটো কেনেবাকৈ নাপায় তেতিয়াহ'লে। আজিৰ এই বিষয়ত দুগ্ধ পামৰ জৰিয়তে উদ্যমিতা বিকাশ, আমি দেখিছোঁ যে প্ৰতিদিনাই প্ৰতিখন ঘৰত গাখীৰৰ প্ৰয়োজন হয়েই। গাখীৰ আপুনি চাহ কৰি খাওক, বিভিন্ন ধৰণৰ শ্বেক কৰি খাওক, বা সদায় আপুনি গাখীৰ হিচাপে খাওক, আপোনাৰ তাৰ ব্যৱহাৰ হয়েই। আৰু গাখীৰৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী, এতিয়া গৰম দিন যিহেতু চলি আছে, দৈ, বিভিন্ন ধৰণে ছাচ খায়, মিল্কশ্বেক খায়, পনীৰ থাকে, গতিকে গাখীৰ আমাৰ সমাজৰ বাবে, আমাৰ জীৱনশৈলীত এক এৰাব নোৱাৰা সম্পদ বুলি ক'লেও ভুল নহয়। গতিকে আমি দেখিছোঁ যে গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমূলে কি ধৰণৰ এক গাখীৰক লৈ আন্দোলন সূচনা কৰিলে গোটেই ভাৰতবৰ্ষত। গতিকে এই আলোচনাটি আগবঢ়াই নিয়াৰ আৰম্ভণিতেই জানিব বিচাৰিছোঁ, অসমৰ দুগ্ধপামৰ ক্ষেত্ৰত বা দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটটো কেনেকুৱা, সম্ভাৱনা কেনে দেখিছে আপুনি, কি ক'ব?
2: আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত দুগ্ধ উৎপাদনত এক নম্বৰ স্থান দখল কৰি আছে, আৰু প্ৰতি বছৰে, যোৱা বছৰ আমাৰ 247 মিলিয়ন টন দুগ্ধ উৎপাদন হয়। আৰু এজন আমাৰ ভাৰতীয় মানুহে, আমি প্ৰতিজন মানুহে গাখীৰ আমাৰ ভাগত পৰে 470 মিলিলিটাৰকে। যদিও আমি এজন প্ৰাপ্তবয়স্ক মানুহে, আমাৰ স্বাস্থ্য বিশেষজ্ঞবিলাকে কয় আমি 370 মিলিলিটাৰ গাখীৰ আমি খাব লাগে। আমি প্ৰাপ্তবয়স্কখিনি 300 মিলিলিটাৰ, গৰ্ভৱতী মহিলা আমি 500 মিলিলিটাৰ প্ৰতিদিনে গাখীৰ খাব লাগে। কিন্তু আমাৰ ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যখনৰ আৰু ছবিখন অলপ বিপৰীতমুখী। আমাৰ প্ৰতি বছৰত আমাৰ গাখীৰ উৎপাদন হয় 1.09 আমাৰ মিলিয়ন টন আমাৰ দুগ্ধ উৎপাদন হয়
1: প্ৰতি বছৰত
2: আমাৰ। আৰু আমি এজন অসমীয়া মানুহে ভাগত পাওঁ 90 মিলিলিটাৰকে, কিন্তু আমাৰ দৰকাৰ হয় 300 মিলিলিটাৰ, মানে 210 মিলিলিটাৰে আমাৰ খাতি। গতিকে আমাৰ অসমত দুগ্ধ পামৰ এটা আমি যথেষ্টখিনি কৰিব লগা আছে। তথাপিতো আমাৰ আজিকালি অসমৰ, সমগ্ৰ অসমতে গাঁৱে ভূঁৱে বহুত শিক্ষিত যুৱতীয়ে দুগ্ধ পাম কৰি ইনকাম কৰি আছে, স্বনিয়োজনশীল হৈছে। আৰু অকল আমাৰ যিখিনি গাঁৱৰ শিক্ষিত যুৱক যুৱতীখিনিয়ে আমাৰ অকল গাখীৰ উৎপাদন কৰি, অকল আমাৰ যিটো আমি পনীয়া গাখীৰ, যিটো আমি ৰ মিল্ক বুলি কওঁ, সেইটো বিক্ৰী কৰিছে। লগতে কিছুমান আমাৰ মূল্য সংযোজন কৰি বিভিন্ন সৰু সৰু এৰিয়াবিলাকত আমি দেখিছোঁ যে পনীৰ বনায়, আমাৰ বাটাৰ বা আমাৰ ঘি বনায়, ক্ৰীম বনায়, মূল্য সংযোজন কৰি আমাৰ বহুতখিনি ইনকাম কৰি আছে। লগতে যিখিনি আমাৰ দুগ্ধ পাম আছে, সেই দুগ্ধ পাম পালকখিনি গাখীৰ উৎপাদনৰ লগতো তেওঁলোকে আজিকালি কেঁচু সাৰ উৎপাদন কৰে, কাৰণ কেঁচু সাৰ উৎপাদন কৰিবৰ কাৰণে আমাৰ গৰুৰ গোবৰটো একমাত্ৰ মুখ্য উপাদান হয়।

0: হয়, যিহেতু আমাৰ এটা এতিয়া আমাৰ নাৰ্চাৰীবিলাকত বা যিহেতু আমাৰ বিভিন্ন আমাৰ খেতি বাতিত আমাৰ কেঁচু সাৰখিনি ব্যৱহাৰ হয়, এতিয়া আমাৰ বজাৰত বিশ্বৰ পৰা 30 টকা পৰ্যন্ত প্ৰতি কেজিত আমাৰ কেঁচু সাৰ বিক্ৰী হয়। গতিকে গাখীৰৰ উপৰিও আমাৰ কেঁচু সাৰ বিক্ৰী কৰি এটা উপৰঞ্চি আয় হিচাপে তেওঁলোকে লাভ কৰে। আৰু বিভিন্ন অঞ্চলত আমাৰ দেখা পোৱা গৈছে যে যিবিলাকৰ ডাঙৰ দুগ্ধ পাম আছে, সেই দুগ্ধ পামবিলাকৰ লগতে তেওঁলোকে আমাৰ গোবৰ গেছ উৎপাদন কৰে, গোবৰ গেছ উৎপাদন কৰা প্লেণ্টো আছে। গতিকে তাৰ পৰা আমাৰ ইলেক্ট্ৰিচিটি যিখিনি উৎপাদন হয়, সেই উৎপাদনখিনি লগতে আমাৰ ইলেক্ট্ৰিচিটিও আৰু আমাৰ যিটো ভাত বনোৱা যিটো গেছ সেইটোও তাৰ পৰা পায়। গতিকে গাখীৰৰ উৎপাদনৰ লগতে তেওঁলোকে উপৰঞ্চি আয় হিচাপে আমাৰ গোবৰ গেছৰ পৰাও লাভ কৰে, লগতে কেঁচু সাৰৰ পৰা লাভ কৰে।
1: কাৰণ গোটেই পামখনৰ কাৰণে যিমানখিনি ইন্ধন বা শক্তিৰ প্ৰয়োজন হয় সেইখিনি পামখনে নিজে
0: ঘৰত যিখিনি দৰকাৰ হয়
1: ঘৰত সেইখিনিও পাৰিব পাৰে। এতিয়া আমি আহিম যে সম্ভাৱনাৰ কথাটো আমি বুজি পালোঁ, কাৰণ এতিয়াও আমাৰ চাহিদা পূৰাব নাই পৰা, ঘৰুৱা
0: নাই পৰা, হয়
1: এতিয়া বাহিৰৰ পৰা আমাৰ আমদানি হয়,
0: হয়
1: গাখীৰ আহে বিহাৰৰ পৰা আহে বা অন্যান্য ঠাইৰ পৰা আহে। আমাৰো কিছুমান নিজা তেনেকুৱা ব্ৰেণ্ড আছে যিসকলে চেষ্টা কৰি আছে, কিন্তু সেয়াই পৰ্যাপ্ত নহয়, আৰু কৰিব লাগিব উৎপাদন। গতিকে এতিয়া আমি আৰম্ভ সম্ভাৱনাৰ পাছতে আমি আহিছোঁ পাম প্ৰস্তুতি, পাম সুভাষ কলিতা ডাঙৰীয়া কিবা কি ক'ব এই বিষয়ে, পামখন কেনেধৰণে প্ৰস্তুত কৰা যায়, ক'ৰ পৰা আৰম্ভ কৰিব, কাৰণ ইয়াতে জাতৰ কথা থাকিল, কাৰণ গাখীৰ উৎপাদনৰ কাৰণে নিশ্চয় নিৰ্দিষ্ট কিছুমান জাতক উত্তম বুলি বিবেচনা কৰা হৈছে, গতিকে সেইবিলাক কোনবোৰ জাত আৰু কোনবিলাক জাতক পামখন আৰম্ভ কৰোঁতে আনিব লাগিব।
2: গোপালন আৰু ব্যৱসায়িক ভিত্তিত গোপালন, এই কথাটোক আমি সদায় আগত ৰাখিব লাগিব। এতিয়া আমাৰ আগৰ সময়ত আমি পৰম্পৰাগতভাৱে জাষ্ট আমি গৰু পুহিছিলোঁ ঘৰৰ নিজৰ চাহিদাখিনি পূৰণ কৰিবৰ কাৰণে,
1: হয়।
2: কিন্তু আমি আজি যদি নিবনুৱা যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছোঁ, আমি যদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকিছোঁ বা স্বনিয়োজনৰ কাৰণে কামটো কৰিবলৈ লৈছোঁ, তেতিয়াহ'লে আমি ব্যৱসায়িক ভিত্তিত যিটো কথা আমি ক'লোঁ, এই বস্তুটো হ'ব লাগিব বিজ্ঞানসন্মত। বিজ্ঞানসন্মত দুগ্ধ পাম এখন প্ৰস্তুত কৰিবৰ কাৰণে লাগিব তেওঁলোকৰ প্ৰপাৰ প্লেনিং। পোনপ্ৰথমতে এজন যুৱক বা যুৱতীয়ে যিসকলে এই গৌ পালন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব, তেওঁৰ প্ৰথমতে চাব লাগিব তেওঁৰ মূলধন, তেওঁৰ সাময়িকভাৱে কৰিব পৰাকৈ কিমানখিনি তেওঁৰ মেন পাৱাৰ আছে, তেওঁৰ মাটিকালি কিমান, কেনেকুৱা পৰিস্থিতিত তেওঁ কৰিব পাৰিব, আৰু তেওঁৰ মাৰ্কেটিং এবিলিটি বা আমাৰ মাৰ্কেটেবল প্ৰডাক্টছখিনি তেওঁ সঁচাকৈ বজাৰলৈকে নিব পাৰিবনে নোৱাৰে। গতিকে এই গোটেই কথাখিনি সামগ্ৰিকভাৱে চিন্তা কৰি লৈ আমি পামখন প্ৰস্তুত কৰিব লাগিব। আৰু এটা বস্তু চাব লাগিব যে আমি যদি সঁচাকৈ ব্যৱসায়িক ভিত্তিত গোপালন কৰোঁ, তেতিয়াহ'লে আমি বিজ্ঞানসন্মতভাৱে কৰিবই লাগিব। আৰু তাৰ কাৰণে যদি কোনোবা যুৱক যুৱতীয়ে নতুনকৈ আৰম্ভ কৰিব খোজে, মই ভাবোঁ তেওঁলোকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজনীয়তা আছে, তেওঁলোকে তাৰপিছতহে আগবাঢ়িব লাগে, যাতে বিজ্ঞানসন্মতভাৱে গোটেই ঠাইখিনি নিৰ্বাচন কৰি এটা গোহালি নিৰ্মাণ কৰি ল'ব পাৰে য'ত আমাৰ কোনো ধৰণৰ বিসংগতি নাথাকে। কাৰণ আমাৰ বহুত সময়ত দেখা যায় যে আচলতে গোহালিটো নিৰ্মাণ কৰোঁতে বহুত বিসংগতি থাকে, কাৰণে গৰু এজনীৰ পৰা যিমানখিনি প্ৰডাকশ্যন আমাৰ পাব লাগে সেই উৎপাদনখিনি নাপায়। আমি বেছিভাগ মানুহৰ এটা বস্তু হয় কি, গৰু এজনী কিনি আনিলোঁ, ঘাঁহ খুৱাইছোঁ, হেৰি কৰিছোঁ, গতিকে গাখীৰ পাব লাগে। কিন্তু গাখীৰ উৎপাদন মানে আমি পুৰা ধৰণে পাবৰ কাৰণে গৰুজনীক একচুৱেলি আমি কি কি পৰিৱেশ দিব লাগিব, এনেকুৱা পৰিস্থিতিত ৰাখিব লাগিব, গৰম অতিপাত আছেনে, ঠাণ্ডা পৰিৱেশ আছে, ঘাঁহ পৰ্যাপ্ত পৰিমাণে পাইছেনে নাই, তাত বেমাৰৰ বীজাণু প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছেনে নাই, আমি বায়ো ছিকিউৰিটিৰ কথাটো চিন্তা কৰিছোঁ নে নাই, গৰুজনীৰ বেমাৰত পৰিছে নেকি, গতিকে এই কথাখিনি আমি চাব লাগিব। তাৰ কাৰণে বিজ্ঞানসন্মত গোহালি এটাৰ প্ৰয়োজন এইকাৰণে হয় যাতে গৰুজনীয়ে খুব আৰামত থাকিব পাৰে, বেমাৰৰ পৰা যাতে হাত সাৰি থাকিব পাৰে, আৰু আমাৰ ধৰক আমি হিট তাপ নিয়ন্ত্ৰণৰ কথালৈকে নাযাওঁ, কিন্তু গৰমত এটলিষ্ট তাহাঁতক আমি প্ৰশমিত কৰিব পৰাকৈ হিট ষ্ট্ৰেছৰ পৰা বচাবলৈ, আৰু অতিপাত ঠাণ্ডাত তাহাঁতক আমি ঠাণ্ডাৰ পৰা বচাবলৈ সেই ব্যৱস্থাপনাখিনি কৰি ৰাখিব লাগিব।
1: আমাৰ এইখিনিতে ফোন এটা আহিছে,
2: হয়
1: আমি কলটো লৈ লৈছোঁ। হেল্ল'
3: হয়
1: নমস্কাৰ, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
3: মই আপোনাৰ ক'লো লখিমপুৰৰ পৰা, সীমান্ত দাসে।
1: সীমান্ত দাস কওক, আপোনাৰ আপুনি বুজি পাইছে আজি আমাৰ বিষয়টো কৃষি জগতৰ, আপুনি কি সুধিব বিচাৰিছে কওকচোন
3: স্যার। আমি

0: জানিব বিচাৰিছিলোঁ যে আমি বৰ্তমান সময়ত আমি নৱপ্ৰজন্মখিনি উঠি অহা চামে যদি আপোনাৰ দুগ্ধ পালন কৰাৰ ক্ষেত্ৰত বা দুগ্ধ পালনটোক যদি আমি এটা ব্যৱসায় হিচাপে মানে আগবাঢ়ি লওঁ, তেতিয়াহ'লে আমাৰ প্ৰথম পদক্ষেপটো কি হোৱা উচিত আৰু আমি কেনেদৰে সেই ব্যৱসায়টোত আগুৱাই যোৱা উচিত?
1: ঠিক ঠিক, আপুনি একদম ঠিক সময়তে ফোনটো কৰিছে, প্ৰশ্নটো সুধিছে, কাৰণ আমি সেইখিনি কথাকে আৰম্ভ কৰিবলৈ লৈছোঁ। আপুনি ৰেডিঅ' ছেটত যদি শুনি থাকে নিশ্চয় আপোনাৰ উত্তৰটো পাবই। হয়
0: হয়,
1: ধন্যবাদ জনাইছোঁ কল কৰাৰ কাৰণে।
0: ধন্যবাদ ধন্যবাদ।
2: হয়, তেখেতৰ যিটো প্ৰশ্ন আমি পালোঁ, নিশ্চয়কৈ সেইখিনি কথাই মই বঢ়াই নি আছিলোঁ। আচলতে আমাৰ এজন ডেকা ল'ৰা বা এজনী যুৱতী কেনেকৈ প্ৰস্তুত হ'ব, চ' মই এই কথাখিনি অলৰেডি ক'লোৱেই মই, যাতে আমি তাৰমানে প্ৰথমতে নিজক আমি কিমান কেপেবল হয়, মই কিমানলৈকে ইনভেষ্ট কৰিব পাৰোঁ, মোৰ মেন পাৱাৰ কিমান, এই গোটেই কথাখিনিৰ ওপৰত বেছ কৰি মই প্লেনটো কৰিম। গতিকে হয়তো এনেকুৱাও হয়, মূলধন মই হয়তো মোৰ থাকিবও পাৰে বা মই মূলধন যোগাৰ কৰিব লগা হ'ব পাৰে বা আমি বহুতে ঋণ লৈ

0: নিজক আমি কিমান কেপেবল হয়, মই কিমানলৈকে ইনভেষ্ট কৰিব পাৰোঁ, মোৰ মেন পাৱাৰ কিমান, এই গোটেই কথাখিনিৰ ওপৰত বেছ কৰি মই প্লেনটো কৰিম। গতিকে হয়তো এনেকুৱাও হয় মূলধন মই হয়তো মোৰ থাকিবও পাৰে বা মই মূলধন যোগাৰ কৰিব লগা হ'ব পাৰে বা আমি বহুতে ঋণ লৈও কৰিব পাৰোঁ। গতিকে তেওঁ একচুৱেলি কিমানজনী গৰুৰে ফাৰ্মখন ষ্টাৰ্ট কৰিব সেইমতে তেওঁ এটা নিজক প্ৰস্তুত কৰি ল'ব লাগিব আৰু সেই হিচাপত এটা বিজ্ঞান হ'ব।
1: আমি কথাখিনিলৈ আহিম বাৰু, কাৰণ কেনেধৰণৰ
0: আহিব
1: আমি অকণমান সেই
0: প্ৰচেছটোৰ কথাটো হয়। গতিকে আমাৰ প্ৰথম কথাটো হ'ল এটা বিজ্ঞান হ'ব গোহালি, তাৰপিছত তেওঁ যেতিয়া গৰুখিনি কিনিব তেতিয়া তেওঁ মানে ছিলেকশ্যনত যাতে খুব মানে সাৱধান হয়, যিখিনি আমি গৰু বজাৰৰ পৰা কিনি আনিম সেইখিনি আমি তাহাঁতৰ যিটো এটা দুগ্ধ উৎপাদনৰ কাৰণে এজনী গৰুৰ লক্ষণ কিটো হ'ব লাগে, কেনেকুৱা ধৰণৰ গৰু এজনী হ'ব লাগিব, কি জাতৰ ল'ম। আৰু এটা কথা মই কওঁ, আমাৰ যিটো জাৰ্চিৰ বৰ্ণসংকৰ যিটো গৰু জাৰ্চি আৰু আমাৰ থলুৱাৰ, সেইটোৱে হৈছে আটাইতকৈ উত্তম আমাৰ অসমৰ জলবায়ুৰ কাৰণে। কাৰণ জাৰ্চিৰ আমাৰ বৰ্ণসংকৰখিনি আমাৰ আমি যা সোণালী বুলি কওঁ, এতিয়া আমাৰ থলুৱা গৰু যিখিনি আছে সেইখিনিৰ দুগ্ধ উৎপাদনৰ ক্ষমতাটো কম কিন্তু আকৌ বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো বেছি। আকৌ জাৰ্চিখিনি আমাৰ যিহেতু থলুৱা গৰু নহয় সিহঁতৰ কিন্তু দুগ্ধ উৎপাদনৰ ক্ষমতা যদিও বেছি, বেমাৰ প্ৰতিৰোধৰ ক্ষমতাটো কম। গতিকে আমি যদি দুইটা বৰ্ণসংকৰ গৰু এজনী লওঁ তেতিয়াহ'লে আমাৰ বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাটোৰ লগতে দুগ্ধ উৎপাদন বৃদ্ধিৰ কথাটো আহি যাব। গতিকে সেইকাৰণেহে বৰ্ণসংকৰ গৰুটো আটাইতকৈ ভাল আমাৰ জলবায়ু হয়। দ্বিতীয়তে এটা হৰ্চেন ফ্ৰিজিয়ান জাতৰ যিখিনি গৰু আছে সেইখিনি দুগ্ধ উৎপাদন কৰাৰ ক্ষমতা যথেষ্ট বেছি কিন্তু আমাৰ জলবায়ুত খাপ নাখায়, কাৰণ আমাৰ গৰমৰ দিনত অতিপাত গৰম হয়, গতিকে হিট ষ্ট্ৰেছটো তেওঁলোকৰ কাৰণে অসুবিধা। সেইকাৰণে সেই গৰুটো আমাৰ অসমৰ জলবায়ুৰ কাৰণে বৰ ভাল নহয়। এতিয়া ঠাণ্ডা ঠাইত শ্বিলঙত আপাৰ শ্বিলঙত তাত এইটো ৰাখিব পাৰে কিন্তু আমাৰ অসমৰ ঠাইৰ নিচিনা জেগাত আমাৰ এইটো ইমান বৰফ হৈছে ফলপ্ৰসূ নহ'ব পাৰে। আমাৰ কিছুমান অন্যান্য থলুৱা গৰু আছে যেনে আপোনাৰ গিৰ গাই বা চাহিৱাল গৰু, এইখিনি আমাৰ ভাৰতীয় মূলৰ থলুৱা গৰু, গতিকে এইখিনি গৰু আমি ৰাখিব পাৰোঁ কাৰণ ইহঁতৰ দুগ্ধ উৎপন্নও বেছি, বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাটোও বেছি আৰু লগতে ইহঁতৰ গাখীৰৰ যিটো ফেট পাৰ্চেণ্টেজ বা হেৰি সেইটো ভাল, গতিকে তাৰ প্ৰিমিয়াম প্ৰাইচ এটা পায়। গাখীৰটোত আমাৰ মূল্যটো বেছি হয়, 130 টকালৈকে লিটাৰ আপোনাৰ বজাৰত বিক্ৰী হৈ আছে আজিৰ দিনতো। গতিকে এই কথাখিনি চিন্তা কৰি আমি গৰুখিনি নিৰ্বাচন কৰোঁতে কৰিব লাগিব। তাৰপিছত আহিব প্ৰতিপালনৰ কথা। আমাৰ পৰ্যাপ্ত পৰিমাণৰ কেঁচা ঘাঁহৰ যদি খেতি নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ দুগ্ধমত বৰ বিশেষ লাভ এইকাৰণে নহয়, যিটো আমাৰ খৰচৰ যিটো উৎপাদনৰ খৰচ, উৎপাদনৰ খৰচটো আমাৰ বহুত বেছি হৈ যায় দুগ্ধমত, কাৰণ আমি যদি অকল কিনা দানাৰ ওপৰত বিশেষভাৱে আমি নিৰ্ভৰযোগ্য হওঁ আৰু আমি অকল খেৰ খুৱাই ৰাখোঁ, খেৰটো একচুৱেলি পুষ্টিমূল্যহীন বস্তু এটা আমি খুৱাওঁ অকল পেট ভৰিবৰ কাৰণে, আৰু আমি যদি অকল কিনা দানা খাওঁ তেতিয়াহ'লে আমাৰ কষ্ট প্ৰডাকশ্যনটো বেছি হৈ যায়। গৰুৰ মুখ্য খাদ্যই হৈছে কেঁচা ঘাঁহ, 25-30 কেজিলৈকে প্ৰতিদিনে এজনী গৰুক আমাৰ ঘেঁচা সেউজীয়া ঘাঁহ লাগে। এতিয়া আমাৰ যিখিনি বনৰীয়া ঘাঁহ আমি গৰুক খুৱাওঁ এইখিনিৰ পুষ্টিমূল্য যথেষ্ট কম, আমাৰ যিটো চিপি কণ্টেণ্ট বুলি ক্ৰুট প্ৰটিন কণ্টেণ্ট এইটো যথেষ্ট কম, 1-2 বৰ বেছি। কিন্তু আমাৰ যিখিনি উন্নত জাতৰ ঘাঁহ আছে যেনেকুৱা হাইব্ৰিড নেপিয়াৰ, মাকৈ, কংগো ছিগনেল, ৰীনা গ্ৰাছ, এনেকুৱা অজস্ৰ আছে বেলেগ বেলেগ আমাৰ ঘাঁহ, কিছুমান বহুবৰ্ষীয় আছে, কিছুমান একবৰ্ষীয় আছে, কিছুমান আমাৰ ঋতু অনুসৰি কৰা ঘাঁহৰো খেতি আছে। গতিকে এইখিনি ঘাঁহৰ খেতি আমাৰ যিখিনি এনেকুৱা ওখ ঠাই আছে বা আমাৰ যিখিনি অলপমান খালী ঠাই আছে, যিখিনি ঠাইত সাধাৰণতে আমি খেতি বাতি যিটো ধৰক ধান বা মাহ সৰিয়হ এইবিলাকৰ খেতি নকৰোঁ, তেনেকুৱা অলপমান আগতে মাটি থাকিলে সেইখিনি জেগাত আমি যদি ধানৰ ঘাঁহৰ খেতিটো কৰি লওঁ তেতিয়াহ'লে আমি গৰুখিনিক সদায় মানে সেউজীয়া ঘাঁহটো যোগান ধৰিব পাৰোঁ আৰু লগতে নাটনিৰ সময়ৰ কাৰণে আমি চাইলেজ বনাইও ৰাখি দিব পাৰোঁ। গতিকে আমাৰ প্ৰকৃততে একচুৱেলি আমাৰ দুগ্ধমত লাভ নোহোৱাৰ এটা কাৰণ হৈছে আমাৰ সেউজীয়া ঘাঁহৰ খেতিটো আমাৰ মানুহে নকৰে। তথাপি আৰু ধৰক আমাৰ এতিয়া এই ঘাঁহৰ খেতিৰ লগতে আমাৰ পৰ্যাপ্ত পৰিমাণে দানা যিটো সুষম আহাৰ সেইখিনি যোগান, সেইটো একচুৱেলি আমাৰ গৰুজনীৰ কিটো ষ্টেজত আছে, গাভিনী ষ্টেজত আছে, কিমান গাখীৰ প্ৰডাকশ্যন কৰি আছে, কি হ'ব, এই তাৰ ওপৰত ভিত্তি কৰি আমি নিৰ্দিষ্ট হিচাপৰ আমি গাখীৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি দানাটো যোগান ধৰিব লাগিব। আৰু তৃতীয়তে হৈছে আমাৰ হেলথ মেনেজমেণ্ট, বেমাৰ আজাৰৰ পৰা কেনেকৈ হাত সৰাই ৰাখিম, তাৰ কাৰণে যিখিনি আমাৰ আজিৰ দিনত মাৰাত্মক বেমাৰ যিবিলাক আমাৰ আছে যেনেকৈ এটা এলেজ দিনততকৈ আমাৰ আছে লাম্পি স্কিন ডিজিজ, চবকা এইবাৰ বহুত বেছি পৰিমাণে আমি দেখিছোঁ চবকাটো, চবকা এটা হ'লে ধৰক গৰু এজনীৰ প্ৰডাকশ্যনটো বহুত কমি যায়, বহুত ক্ষেত্ৰত তাৰ কেৰেক্টাৰ বহুত চেঞ্জ হৈ যায়, দুগ্ধ উৎপাদনটো বহুত দিনলৈকে কমি যায়, কেতিয়াবা আমাৰ এবৰ্চন হয়, পোৱালিবিলাক মৰি যায় আৰু এনেকুৱা ধৰণৰ।

0: ক্ষতিকাৰক যথেষ্ট আৰু মেষ্টাইটিছ বেমাৰ এটা জেনেৰেলি ফাৰ্মত হয় সেইটো এটা মেনেজমেণ্টেল ডিজিজ আমাৰ বাকী এইচ এছ যিটো গলফুলা বা টেটুৱা এনেকুৱা কেইটামান বেমাৰ আছে যিখিনি বেমাৰ হ'লে আমাৰ আমাৰ দুগ্ধপালকসকলৰ এটা ক্ষতি হয় গতিকে এই বেমাৰখিনি নোহোৱাকৈ ৰাখিবৰ কাৰণে আমি নিৰ্দিষ্ট সময়ত চিটাৰ আমি ব্যৱস্থা কৰিব লাগিব আৰু আজিটো চৰকাৰীভাৱে উপলব্ধ গতিকে আমাৰ এটা নেশ্যনেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ আণ্ডাৰত এইটো আমাৰ ব্ৰুচেলছিছ এফ এম ডি এইচ এছ বি কিউ এইখিনি ভেকচিন ৰেগুলাৰ আমি দি থকা হৈছে
1: তাৰ কাৰণে নিশ্চয় গোপালকসকলে নিজৰ গাই গৰুবোৰ পঞ্জীয়নো কৰিব লাগে সেইটো গুৰুত্ব
0: আজিকালি এতিয়া আপোনাৰ এ আই কৰাৰ পৰা আৰম্ভ কৰি ভেকচিনৰ পৰা আৰম্ভ কৰি আধাৰ লিংক আই ডি ক্ৰিয়েট কৰি আছে গতিকে এই বস্তু ব্যৱস্থাপনাবিলাক কৰিছে যাতে চৰকাৰী আঁচনিৰ সুবিধাবিলাক আমাৰ গোপালকসকলে পাব পাৰে গতিকে এজন গোপালক হিচাপে তেওঁ প্ৰথমতে এই ব্যৱস্থাপনাখিনি কৰি ল'ব লাগিব এটা হ'ল গোহালি নিৰ্মাণ গৰু ভাল জাত নিৰ্বাচন কৰা তাৰ তহঁতৰ আৰু খাদ্যৰ ব্যৱস্থাপনা আৰু লগতে বেমাৰৰ ব্যৱস্থাপনাখিনি এইখিনি এজন কৃষক হিচাপে তেওঁলোকৰ পৰম কৰণীয় আৰু এইখিনিৰ কথাৰ কাৰণে তেওঁলোকৰ প্ৰশিক্ষণটো প্ৰয়োজন
1: আপুনি আৰম্ভণিতে ক'লে যে গোহালিৰ বিসংগতিবিলাক থাকিব নালাগে গতিকে কেনেকুৱা বিসংগতি বুলি আপুনি ক'ব
0: প্ৰথম কথাটো হ'ল আমাৰ বেছিভাগৰে গোহালিটো যিটো ডাইৰেকশ্যন আমাৰ আমি উত্তৰ দক্ষিণ দিশত কৰিব লাগে সেইটো বহুতে নকৰে দ্বিতীয় কথাটো যিটো উচ্চতা আমি কৰিব লাগে ছালৰ মূধচৰ সেইটো নহয় বেছিভাগৰে গোহালিবিলাক চাপৰ হয় সেইখিনিৰ ওপৰত আটাইতকৈ মাৰাত্মক কথাটো হৈছে যিখন মজিয়া মজিয়াখন আচলতে পকা হ'ব লাগে খুব ভাল হ'ব লাগে পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে শুকান কৰি ৰাখিবৰ কাৰণে
1: বহুত গোহালিৰ প্ৰসংগত আমি আকৌ আহিম আমাৰ ফোন আহিছে ফোনটো লৈ লৈছো হেল্ল' হেল্ল' হয় নমস্কাৰ আপোনাৰ নামটো ক'ব ক'ৰ পৰা কৈছে ক'ব
2: হয় নমস্কাৰ দাদা শুভ সন্ধিয়া
1: শুভ সন্ধিয়া
2: মই হাতগড় বৰা চিকিৎসা আমেদে কৈছিলো
1: হয় আপোনাৰ প্ৰশ্নটো কৰক
2: কি ক'লে
1: আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' হয় আপোনাৰ প্ৰশ্নটো কৰক আপুনি শুনি আছে আপুনি কৃষি জগত শুনি আছে আমি বিষয় লৈছো দুগ্ধ পামৰ জৰিয়তে উদ্যমিতা বিকাশ এই প্ৰসংগত আপোনাৰ কি সুধিবলগীয়া আছে আমি শুনিব পৰা নাই ফোনটো ডিছকানেক্ট হৈ গৈছে তেওঁ হয়তো ভালকে শুনিব পৰা নাই শ্ৰোতাগৰাকীয়ে আৰু কোনো কথা নাই আমি গোহালিৰ কথা আমি পাতি আছিলোঁ মজিয়াখন চাফ চিকুণ হ'ব
0: তাৰমানে আমাৰ গোহালিটো যদি আমাৰ বিসংগতি থাকে এই বেমাৰ আজাৰৰ উৎপত্তি মই যে তাৰ শব্দ কৈছিলোঁ মাজতে মেষ্টাইটিছ বুলি ঘাঁহাৰ ফুলা বেমাৰ এইটো সাধাৰণতে দেখা যায় আমাৰ যিবিলাক বেছি অধিক গাখীৰ উৎপাদন কৰিব পৰা ক্ষমতা থকা গৰুবিলাকৰে হয় আৰু যিবিলাকৰ গোহালি লেতেৰা যিবিলাকে ভালকে গাখীৰ খীৰাব নাজানে এই তেনেকুৱা মানুহবিলাকৰ বেছিকে হয় আৰু এইটো আমাৰ হ'লে তাৰমানে তেওঁলোকৰ অতি লছৰ সন্মুখীন হ'ব মানে হয় কাৰণ গাখীৰ উৎপাদনটোৱে বন্ধ হৈ যাব গৰুজনীৰ আল্টিমেটলি ইনকাম চৰ্চটো নাথাকিব বহুদিনলৈকে হয় আৰু এইটো ট্ৰিটমেণ্ট কৰি ল'বলৈ বহু টকাৰ প্ৰয়োজন হয় আৰু সেইকাৰণে গোহালিটো মই কৈছোঁ গোহালি এটাৰ প্ৰয়োজন হৈছে আমি আৰামত গৰুকেইটা ৰাখিবৰ কাৰণে আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা বচাবৰ কাৰণে অতিপাত ৰ'দ গৰম বৰষুণ বতাহ এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আৰু নিৰ্দিষ্ট কিছুমান জোখ মাখ লাগে আমাৰ বহুতৰ দেখা পোৱা যায় যিমানখিনি মজিয়াৰ মাটিকালি আছে তাত আচলতে যদি ধৰে পাঁচজনী গৰু সাত আঠজনীলৈকে ৰখাও দেখা যায় আৰু কেতিয়াবা এনেকুৱা মস্ত ডাঙৰ এখন মজিয়া বনাই থৈ দিছে দুজনী গৰু মাত্ৰ ৰাখিছে দুইটাতে কি হয় অভাৰ ক্ৰাউডেড যদি আমাৰ মজিয়াখন সৰু আৰু তাত বেছি গৰু থাকে প্ৰডাকশ্যনত হেম্পাৰ হ'ব আৰু যদি মই নজনাৰ ফলত বহুত ডাঙৰকৈ বনাই দিওঁ মোৰ কষ্ট হেৰিটো কনষ্ট্ৰাকশ্যনটো বহুত বেছি
1: তাৰ বাবে আচলতে সঠিক প্ৰশিক্ষণৰ সেইকাৰণে প্ৰয়োজন আছে আৰু সঠিক প্ৰশিক্ষণ ক'ত কেনেধৰণে ল'ব পাৰিব সেই বিষয়ে যদি কয় দেৱজ্যোতিকা কি ক'ব
3: হয় আমাৰ অসম চৰকাৰৰ বিভিন্ন বিভাগৰ জৰিয়তে আমাৰ পশু চিকিৎসা বিভাগ বা আমাৰ অসম কৃষি বিশ্ববিদ্যালয় বা অসম পশুপালন মীন বিশ্ববিদ্যালয় লগতে আমাৰ বিভিন্ন জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত আমি সঘনাই বিভিন্ন বিষয়ক পশুপালনৰ বিভিন্ন বিষয়ক আমি এদিনা বা দুই তিনিদিনীয়া আনকি আমি এসপ্তাহ বা কিছুমান স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং আছে আমি 15 দিনীয়া পৰ্যন্ত আমি ট্ৰেইনিঙৰ আয়োজন কৰোঁ গতিকে যিকোনো উঠি অহা যুৱক যুৱতী যদি কি যিকোনো বিষয়ৰ যদি পাম কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথম হয় তেওঁলোকৰ কাৰিকৰী জ্ঞানটো মানে আপডেট কৰি ল'ব লাগে নহ'লে বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় যে প্ৰশিক্ষণ নোহোৱাকৈ যদি ল'ৰাবিলাকে আগবাঢ়ি যায় পাম খুলিব বিচাৰে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ যে তেওঁলোকৰ মানে বিফলতাৰ হাৰটো বেছি হয় কাৰণ তেওঁলোকৰ কাৰিকৰী জ্ঞানৰ

0: শেষৰটো ফোন আমি লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে নামটো ক'ব।
1: হয় মই যোৰহাটৰ পৰা হেৱালি কৈ আছিলোঁ।
0: হয়
1: মই এইটো সুধিব বিচাৰিছিলো যে আমি যিহেতু জানো এতিয়া কৰ্ম সংস্থাপনৰ বহুতো সমস্যা চলি আছে, গতিকে যুৱকসকলৰ লগত যদি আমি যুৱতীসকলেও যদি দুগ্ধ পামৰ ব্যৱসায়ত নামিব খোজো তেন্তে কেনেধৰণৰ ৰিস্ক ফেক্টৰ আহিব পাৰে আৰু সেইবোৰৰ সমাধান আমি কেনেধৰণে কৰিব পাৰিম?
0: হয় আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে, আমাৰ সমন ব্যক্তিয়ে নিশ্চয় উত্তৰটো দিব, আপুনি শুনি থাকিব অনুষ্ঠানটো। এখানে ভাল প্রশ্ন করেছে, রিস্ক ফ্যাক্টর বলে কেছে মানে প্রত্যাহ্বান কেনে ধরনের, কারণ প্রত্যাহ্বান খিনিলে আমি সাব লাগিব, অকল ব্রাইট সাইডটো চালি নহব।
2: মই তেতিয়া সেই প্রত্যাহ্বান খিনি আলোচনাখিনিৰ সময়ত এটা কথা কৈছিল, প্রত্যাহ্বানটো এটাই আমাৰ মার্কেটিং, এটা তো প্রোডাকশন, মই যদি নিয়মিত প্রোডাকশন নহয় মোর নিয়মিত ইনকাম তো নাহিব, গতিকে সেইটো এটা প্রত্যাহ্বান, মানে পার্সিস্টেন্সি অফ মিল প্রোডাকশন কনস্ট্যান্টলি আমি যেমন মানে
0: অবসরটো সকলো সময়তে মানে গাখীর উৎপাদন হৈ থাকিব।
2: আচ্ছা গাখীর উৎপাদন কৰিলো তাক যদি বিক্রি করব নোৱাৰো দাম না পাও, বহুত এতিয়া আজি দিনতো গাঁত 50 টকা লিটার, আমি 70 টকা লিটার কিনি খাও, কিন্তু গাঁত 50 টকা লিটারও কেতিয়াবা বিক্রি নহয়, গতিকে সেইকাৰণে সেই প্রত্যাহ্বানটো আঁতৰাবৰ কাৰণে সমবায় কথাটো আহিলে। আমি আমাৰ যিটো খৰচৰ মূল্য, খৰচৰ মূল্যটো যদি হ্ৰাস কৰিব নোৱাৰো সেইটো এটা প্ৰত্যাহ্বান, মোৰ যদি প্ৰতি লিটাৰ গাখীৰৰ কষ্ট প্ৰডাকশ্যনে 50 টকা হয় আৰু মই 50 টকাত কেনেকৈ বিক্ৰী কৰিম, সেইটো এটা প্ৰত্যাহ্বান, গতিকে কষ্ট প্ৰডাকশ্যনটো আমি কমাব লাগিব। এটা হৈছে বেমাৰ
0: বাৰ্ষিক আমাৰ চিতাকৰণ যিখন সূচী সেইটো
2: কাৰণে আমি সূচী কৰি লগতে আমাৰ বীমা, বীমাই আমাক বচাব পাৰে, বীমা যদি আমি নকৰো এজনী গৰু যদি মৃত্যুমুখত পৰে আজিলৈকে লাখৰ ওপৰত হয় এজনী গৰুৰ দাম, গতিকে কিবা কাৰণত বেমাৰ হ'লে যদি গৰুজনী মৃত্যুমুখত পৰে তেতিয়া আমাৰ টোটেল লছ, গতিকে সেই এটা ডাঙৰ ৰিস্ক হয়, কিন্তু ৰিস্কটো মিটিগেট কৰাৰ উপায় আছে, এটা হ'ল ভেকচিনেশ্যন, দ্বিতীয়টো হৈছে বীমাকৰণ, আৰু মোৰ অধিক উৎপাদনৰ কাৰণে বা অধিক মুনাফাৰ কাৰণে মূল্য সংযোজনত যাব পাৰোঁ। আজি 1 লিটাৰ ঘি, পিয়ৰ ঘি আপুনি বজাৰত নাপায়, 1 লিটাৰ পিয়ৰ ঘি কিনিবলৈ 1600 পৰা 1800 টকা, আৰু বজাৰত এটা কথা আছে কম্পিটিশ্যন, আপুনি যদি এতিয়া গোবৰ্ধনৰ বা পতাঞ্জলীৰ ইমান ধুনীয়া ধুনীয়া ঘিৰ প্ৰেজেণ্টেশ্যনত আপুনি 800 টকাত লিটাৰ পাই আছে, আপুনি আপোনাৰ পৰা 1600 টকাত কিয় কিনিব? ক্লিন মিল প্ৰডাকশ্যনত যাব লাগিব, ব্ৰেণ্ডিঙত যাব লাগিব, আমি সন্তুষ্ট কৰিব পাৰিব লাগিব গ্ৰাহকক, 130 টকাতো গাখীৰ কিনি খাই আছে, গতিকে আমি ইনোভেটিভ হ'ব লাগিব, ব্ৰেণ্ড তৈয়াৰ কৰিব লাগিব,
0: সেই পামখনৰ পৰা যিহেতু আমি উদ্যমিতাৰ কথা কৈছো, গতিকে গাখীৰৰ উপৰিও আৰু কেনে কেনে ধৰণৰ প্ৰডাক্ট আমাৰ আমাৰ হাতত, আৰু 1 মিনিট সময় আছে মাত্ৰ,
2: আমাৰ
0: চুটিকৈ যদি কয় আৰু
2: কনফেকচনাৰ্ছ বিলাক আজিৰ দিনত মেক্সিমাম বস্তু মিল্ক প্ৰডাক্টছ, আমি যিমান আলহীক শুশ্ৰূষা কৰিব গ'লে মিঠাই ব্যৱহাৰ কৰোঁ, চব গাখীৰৰ প্ৰডাক্ট, দৈ, মিঠা দৈ, টেঙা দৈ, য়োগাৰ্ট, লাচি, আৰু আজিকালি কিছুমান ৰেডি টু ইট, আমাৰ যেনেকৈ ক'ল্ড ড্ৰিংকছৰ নিচিনাকৈ মিল্ক শ্বেক কিছুমান আজিকালি গামুলিয়ে যেনেকৈ উলিয়াইছে, তেনেকুৱা বিভিন্ন ধৰণৰ ধৰক ভেলু এডিশ্যন কৰি পেলাই জিৰা মিল্ক কিবা এনেকুৱা ধৰণৰ কিছুমান এডিশ্যন হেৰি কৰি পেলাই এনেকুৱা ধৰণৰ বিভিন্ন প্ৰডাক্ট আছে, আইচক্ৰীম এটা, গতিকে এনেকুৱা বিভিন্ন প্ৰডাক্ট আছে, তাৰ ভিতৰত এটা হ'ল বহুলভাৱে বিক্ৰী হোৱাটো হৈছে ক্ৰীম, পনীৰ, ঘি, দৈ, এইকেইটা আমি সহজে কৰিব পৰা, বাকীখিনি কনফেকচনাৰ্ছৰ কথাটো অলপমান আৰু পৰীক্ষণৰ প্ৰয়োজন হ'ব।
0: আজি আমি আলোচনাৰ অন্তত এইখিনিকে বুজিলো যে দুগ্ধ পামৰ জৰিয়তে উদ্যমিতা বিকাশ আচলতে একেবাৰে সম্ভৱ আৰু অসমৰ প্ৰেক্ষাপট খুবেই সুন্দৰ, খুবেই সম্ভাৱনাপূৰ্ণ, কাৰণ বাহিৰৰ পৰা আমদানি এতিয়াও কৰি থাকিব লগা হৈছে, কাৰণ এতিয়াও চাহিদা অসমত ভালেখিনি আছে, গতিকে যুৱক যুৱতীসকল আগবাঢ়ি আহিব পাৰে আৰু তাৰ বাবে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন, সঠিক প্ৰশিক্ষণৰ মাধ্যমেদি যদি যায় তাৰ কাৰণে আৰ্থিকভাৱে সহায় কৰিবলৈও চৰকাৰী বিভিন্ন আঁচনি আছে, সংস্থা আছে, সমবায় সমিতিৰো এটা বিভিন্ন ভাল পথ এটা আছে, এইধৰণে যদি আগবাঢ়ে, মন পুতি আগবাঢ়ে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে অসমখনক এটা অনন্য ৰূপ দিব পাৰিব। আজি আপোনালোক দুয়োগৰাকী আহিলে, সুভাষ চন্দ্ৰ কলিতা আৰু দেৱজিৎ ডেকা, দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আমাৰ লগত সহযোগিতা আগবঢ়োৱাৰ কাৰণে হেমন্ত চাবুকধৰা আৰু ৰূপচন্দা দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ, যিসকল শ্ৰোতাই আমালৈ ফোন লগালে অনুষ্ঠানটো চলি থকা সময়ত তেওঁলোকলৈও ধন্যবাদ জনাই আজিৰ কৃষি জগতৰ পৰা মই ভাস্কৰ জ্যোতি আচাৰ্যই বিদায় লৈছোঁ, আটাইকে ধন্যবাদ।
2: ধন্যবাদ।
3: লাইভ ফোন ইন কৃষিজগত অনুষ্ঠানটি শুনিলে। আজিৰ বিষয় আছিল দুগ্ধপামৰ জৰিয়তে উদ্যমিতা বিকাশ। সমল ব্যক্তি হিচাপে আমাৰ অনুষ্ঠানত উপস্থিত আছিল ডক্টৰ দেৱজিৎ ডেকা আৰু ডক্টৰ সুভাষ চন্দ্ৰ কলিতা। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰা।

0: 10 লাখ টাকার লটারি মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান, ৰচনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ।

0: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: ৰাজ্যৰ 7 জিলাৰ 102 গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ 5 সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল, অম্বুবাচীৰ আজি 4 দিনেও কামাখ্যাধামত দেশী বিদেশী ভক্তৰ ভিৰ, নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিশ্বৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা, আৰু মোৰ সৈতে আছে তন্নিতা ভৰদ্বাজ। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ

0: আৰু প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এইবছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে, কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ। গতিকে আমি নদীৰ যি গতিপথ আছে সেই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
0: ডাক্তৰ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি জিলাখনৰ মলয়া চাপৰি আৰু কুলি চাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিৰো পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। তো আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰাৰ শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্তত মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ভকত চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা বৌদঙ্গা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চল কেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বত 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চল কেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা

0: আপিল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক টনিতা ভৰদ্বাজৰ পৰা।
1: আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবসিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 500 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। 2027 চনৰ লোকপিয়লৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত লোকপিয়লৰ বাবে নিয়োগ কৰা ক্ষেত্ৰভিত্তিক মুখ্য প্ৰশিক্ষকসকলৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত অংশ লৈ আজি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জনগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ দায়িত্বৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।
2: আমি একচুৱেল যোনটো হাউচ লিষ্টিঙৰ কাম আমি আগষ্টৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰিম। আমি এতিয়াতে যি ফিল্ড লেভেল মাষ্টাৰ ট্ৰেইনাৰ হ'ব আমাৰ 5টা চাৰ্কুলত, এই 5টা চাৰ্কুলৰ আমাৰ যি মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকলক আমি অলৰেডি ছেলেকশ্যন কৰি লৈছোঁ। 83 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে। তেখেতসকলক আমি লাষ্ট 3 দিন আমি ইয়াতে প্ৰশিক্ষণ দিছোঁ আৰু এই প্ৰশিক্ষণৰ পাছত এওঁলোকক আমি পেন ড্ৰাইভ দিছোঁ বা বুকলেট দিছোঁ, যোনটো আমাক চেঞ্চাছ ইণ্ডিয়াই যোনটো দিছে সেইখিনি আমি তেওঁলোকক বিতৰণ কৰিছোঁ আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ। আজি 3 দিনৰ যোনটো আমাৰ ট্ৰেইনিং হ'ল তাৰ উপৰিও তেওঁলোকক আমি কৈছোঁ যে এমাহ ধৰি আপোনালোকে অলপ চাওক। আমাৰ ফিল্ড লেভেল ট্ৰেইনিং হ'ব 2 আগষ্টৰ পৰা 2 আগষ্ট 3-4, এই 3 দিন আমি ফিল্ড লেভেল আমাৰ 5টা চাৰ্কুলতে আমি এইটো ট্ৰেইনিংটো আমি দিম।
1: কাছাৰ জিলাতো লোকপিয়লৰ প্ৰস্তুতি অব্যাহত আছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে অনুষ্ঠিত 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হয়। জিলাখনত 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলা শৈক্ষিক পৰিষদৰ সহযোগত আজি হাতশিঙিমাৰীত জিলা পৰ্যায়ৰ যুৱ সংসদ অনুষ্ঠিত হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দক্ষিণ শালমৰা আঞ্চলিক সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ইণ্টাৰনেটৰ প্ৰভাৱ বিষয়ক বিতৰ্কত ভাগ লয়। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক ড০ মজিবুৰ ৰহমানে অনুষ্ঠানত অধ্যক্ষতা কৰে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসকজন ৰবীন্দ্ৰ চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে। অসম কাউন্সিল অব মেডিকেল ৰেজিষ্ট্ৰেচনৰ তৰফৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে প্ৰায় 40 বছৰ ধৰি ঢালিগাঁও মেডিকেলছ নামৰ এখন ফাৰ্মাচী খুলি নাগে ভুৱা ডিগ্ৰীৰে চিকিৎসা প্ৰদান কৰি আহিছিল। কালি লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ সদনত আলোচনাৰ বাবে উত্থাপন কৰে। শ্ৰীৰংহাঙে অধ্যক্ষ উপাধ্যক্ষ মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো

0: উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপত বাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা ১৬লৈ বৃদ্ধি পাইছে। নৱ নিযুক্ত কাৰ্যবাহী সদস্যসকলক দুই এদিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকৰিতাৰ বিষয় বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় ২৫০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। এই মাহজোৰা প্ৰশিক্ষণত ব্যৱহাৰিক কাৰ্যকলাপ আৰু ক্ষেত্ৰভিত্তিক দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বাস্তৱ জীৱনত পৰিৱেশ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা ৪:৩০ বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। ৰাজ্যৰ ৭খন জিলাৰ ১০২খন গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰি ধেমাজিৰ ধৰ্মপুৰ অঞ্চলত বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ ৫খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যাধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা ১২:০২১৩ অম্বুবাচীৰ নিবৃত্তি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি ৭:১০ শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ ৫১.৫ মিটাৰত ৭২৯ কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ ১০১.৬ মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা ১১টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে ৩০,০০০ টকাৰ পৰা ১১০,০০০ টকালৈ, লগত ১২,৭০০ টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ ১৫ জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা ১,০০৫টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে ৪৮,৪৮০ টকাৰ পৰা ৮৫,৯২০ টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in।

অহা 30 জুন মঙলবাৰে প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আয়ুৰ্বেদ বুলনিৰ বিষয়ে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সেইদিনা সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। শুনিবলৈ নাপাহৰিব, অহা 30 জুন মঙলবাৰে লাইভ ফোন ইন অনুষ্ঠান আইডৰ বুলনিত। বিষয় থাকিব মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি বৃন্দগান, ৰচনা জিতেন দেৱৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ এটা গুদামৰ মুধচ ভাঙি মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত আজি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ শক্তি মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি গোৱাত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। ভেনিজুৱেলাত অহা বিধ্বংসী ভূমিকম্পত এতিয়ালৈ 168 লোকৰ মৃত্যু হোৱাৰ লগতে 900তকৈও অধিক লোক আহত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কলকাতাত এটা গুদামৰ মুধচ ভাঙি কেইবাগৰাকীও

মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই ঘটনাক অতি হৃদয় বিদাৰক বুলি উল্লেখ কৰিছে। তেওঁ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উপ ৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে এই ঘটনাত গভীৰ শোক ব্যক্ত কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত নিহত প্ৰতিগৰাকীৰ পৰিয়াললৈ 2,00,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আহত প্ৰতিগৰাকীক 50,000 টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে ভুক্তভোগীসকলক সাম্ভাব্য সকলো সাহায্য আগবঢ়োৱাৰ বাবে দিনে নিশাই কাম কৰি আছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ শক্তিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। শক্তি মন্ত্ৰালয়ে কয় যে এই বৈঠকত ব্ৰিক্ছৰ সদস্য দেশসমূহৰ শক্তিমন্ত্ৰী, উপমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে বিশ্বৰ শক্তিখণ্ডৰ প্ৰত্যাহ্বানসমূহৰ লগতে শক্তিখণ্ডত শক্তিশালী সহযোগিতা গঢ় দিয়াৰ বিষয়ে আলোচনা কৰে। শক্তি সুৰক্ষা, বহন ক্ষমতা, উদ্ভাৱন, আন্তঃগাঁথনি আৰু বিকাশৰ ক্ষেত্ৰত সহযোগিতা পুনৰ সুদৃঢ় কৰি একাদশ ব্ৰিক্ছ মন্ত্ৰীসকলৰ বিজ্ঞাপন গ্ৰহণ কৰি বৈঠক সমাপ্ত কৰা হয়। বৈঠকত ভাষণ দি কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে কয় যে অৰ্থনৈতিক বিকাশ, সামাজিক প্ৰগতি আৰু মানৱ বিকাশৰ বাবে শক্তি অতি গুৰুত্বপূৰ্ণ। উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ সমান্তৰালভাৱে বহনক্ষম উন্নয়ন সাধনৰ বাবে পৰ্যাপ্ত সময়, সম্পদ আৰু নীতিগত স্থানৰ অতি প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ পৰিস্থিতি, বিকাশৰ অগ্ৰাধিকাৰ আৰু শক্তি পৰিৱৰ্তনৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। দেশৰ শক্তিখণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় বৃহৎ বিদ্যুৎ উৎপাদনকাৰী আৰু গ্ৰাহক দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ ব্ৰিক্ছৰ অধ্যক্ষতাত 2026ৰ অধীনত এই বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দক্ষিণ গোৱাত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীৰিজিজুৱে সৰ্বাম্মক প্ৰয়োজনৰ বাবে আঁচনিৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ আঁচনিসমূহৰ কাৰ্যসূচীয়ে দক্ষতাৰ বিকাশ, ঔদ্যোগিকৰণ, বিত্তীয় অন্তৰ্ভুক্তিকৰণ আদিৰ জৰিয়তে বিশেষকৈ যুৱ প্ৰজন্ম আৰু মহিলাসকলক উৎসাহ যোগোৱাৰ লক্ষ্য লৈছে। উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত নতুনকৈ নিৰ্বাচিত 10গৰাকী সাংসদক শপতবাক্য পাঠ কৰোৱায়। তেলেগু দেশম পাৰ্টীৰ সানা সতীশ বাবু, বিজয় চিন্তা কায়ালা, ব্যাসম ৰামাকৃষ্ণন, জনসেৱা পাৰ্টীৰ লিংগা মানেনী ৰমেশ, বিজেপিৰ টাই টাগাক, দেৱাশী সামান্তাৰে, ৰাজেশ পৰমানন্দ, কংগ্ৰেছৰ প্ৰবীণ চক্ৰৱৰ্তী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম আৰু নিৰ্দলীয় সদস্য পৰিমল নাথৱানীয়ে নতুন সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত এতিয়ালৈ 168জন লোকৰ মৃত্যু হোৱাৰ লগতে 90তকৈ অধিক লোক আহত হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি ৰডিগ্ৰজে কৈছে যে এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি আজি পুৱা য়ুমান চহৰত 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিৰ মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফেলিপেইত 7.2 প্ৰাবল্যৰ আন এটা ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। অকাপিচাকৈ অহা এই বিধ্বংসী ভূমিকম্পৰ পাছতে ৰাষ্ট্ৰপতি ৰডিগ্ৰজে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱাৰ বাহিৰে সকলো কাম কাজ বাতিল কৰা হৈছে বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অব্যাহত ৰাখিছে। বিভিন্ন দেশৰ নেতাসকলে ভেনিজুৱেলাৰ এই বিপদৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয় ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভেনিজুৱালাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁৰ চৰকাৰে ভেনিজুৱালাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সংস্থাক ইতিমধ্যে নিৰ্দেশ দিছে।

0: স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছেনচেছ, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া ছেইনবমৰ লগতে কেইবাখনো দেশৰ মুৰববীয়ে ভেনিজুৱেলাৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ ছিচেলছলৈ যাব। তেওঁ দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। 2015 চনত প্ৰধানমন্ত্ৰী মোদীয়ে শেষৰবাৰৰ বাবে ছিচেলছলৈ গৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে ভাৰতীয় নৌসেনাৰ দুখন জাহাজ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে এই অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ সংসদত ভাষণ দিয়াৰ লগতে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিচেলছৰ মাজৰ শক্তিশালী আৰু স্থায়ী সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। 29 জুনত প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ সামৰিব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় ছবছৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল কাইলৈ তিব্বতৰ টাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 জন ব্যৱসায়ী আৰু 9 জন সহযোগীকে ধৰি মুঠ 26খন বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমাশুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25জন ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপীৰ এখন খেলত কুৰাচাও আইভৰি কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউটত প্ৰৱেশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ এটা গুদামৰ মুধচ ভাঙি মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত আজি ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ শক্তি মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি গোৱাত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। ভেনিজুৱেলাত অহা বিধ্বংসী ভূমিকম্পত এতিয়ালৈ 168জন লোকৰ মৃত্যু হোৱাৰ লগতে 900তকৈও অধিক লোক আহত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ কামেশ্বৰ শুক্লৰ সংস্কৃত কথিকা সংস্কৃত সাহিত্যে গ্রীষ্ম বর্ণনম।
6: প্রাচীন কালাদেব

কিতিলা

0: পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে গুণেশ্বৰ তেৰণ আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ পুনতে এয়া শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত, ৰচনা মৃণাল কুমাৰ চৌধুৰীৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠত। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, মৃণাল কুমাৰ চৌধুৰীৰ গীতৰ কথাৰে।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিছে ৰমী অঞ্জনা চৌধুৰীৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ শিল্পীৰ কণ্ঠৰ আন এটি গীত, ৰচনা নলিনী ৰঞ্জন বৰঠাকুৰৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকাৰিতাৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমা সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। আজি নিশা 12:13 অম্বুবাচী নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্থানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। 2027 চনৰ লোকপিয়লৰ বাবে ৰাজ্যখনৰ জিলা প্ৰশাসনসমূহে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়েৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো জলাশয় সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞানৰ অধ্যাপক নাৰায়ণ শৰ্মা আৰু পৰিৱেশবিদ প্ৰমোদ কলিতা। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো, নমস্কাৰ। জলাশয় বুলি ক'লে দুই ধৰণৰ জলাশয় মোৰ বোধেৰে আছে, যে এটা প্ৰাকৃতিক আৰু এটা আমাৰ মানুহে সৃষ্টি কৰা। দুইবিধ জলাশয়ৰে নিশ্চয় প্ৰয়োজন আছে, কি ক'ব আপুনি?
3: ঠিকে ক'লে আপুনি, দুই ধৰণৰ আছে, এটা হ'ল প্ৰাকৃতিক আৰু এটা হ'ল কৃত্ৰিম। আৰু প্ৰাকৃতিক যিবিলাক জলাশয় আছে সেইটো বহুত বছৰ ধৰি বিভিন্ন ইক'লজিকেল প্ৰচেছ দি কিনে গঢ়ি উঠা কিছুমান হেবিটেটছ হয়। আপুনি যদি চাই প্ৰাকৃতিক কিছুমান জলাশয়বিলাক, এই জলাশয়বিলাকৰ আপোনাৰ যদি ভালকে ডায়েগনচিছ কৰে তেতিয়া দেখিব যে কিছুমান তেওঁলোক লেয়াৰ থাকে, ওপৰৰ লেয়াৰ, তলৰ লেয়াৰ, মাজৰ লেয়াৰ। চ' এইটো মানে বহু বছৰে বছৰে ইক'লজিকেল প্ৰচেছেছ আৰু জিঅ'লজিকেল প্ৰচেছৰ দ্বাৰাই গঢ়ি উঠা এটা আৱাস, মানে
2: বহুতো হেবিটেট, মানে বহুতো জীৱ জন্তু উদ্ভিদৰ আৱাস।
3: আৰু যদি কৃত্ৰিম যদি আপুনি জলাশয়বিলাক কয়, মানে ইট ইজ মাচ মোৰ চিম্প্লিফাইড, মানে বহুত সৰল হয়, আপুনি এই টাইপৰ লেয়াৰবিলাক তাতে নাপাব পাৰে। কিন্তু যদি আপুনি কৃত্ৰিম যিবিলাক জলাশয় আছে তাক যদি বহুত বছৰ এনেই এৰি দিয়ে, কিন্তু আকৌ এই প্ৰাকৃতিক জলাশয় নিচিনা হৈ যাব পাৰে। আমি যেতিয়া কথা পাতোঁ, যেতিয়া বায়'ডাইভাৰ্চিটি ইয়াত বন্যপ্ৰাণী জীৱ জন্তু চৰাই চিৰিকটি উদ্ভিদবিলাকৰ যেতিয়া কথা পাতোঁ, আমি প্ৰায়খিনি আপোনাৰ প্ৰাকৃতিক জলাশয়বিলাকৰ ওপৰতে কথা পাতোঁ। প্ৰাকৃতিক আৰু কৃত্ৰিম দুটাৰে প্ৰয়োজনীয়তা আছে। কৃত্ৰিমৰ বিশেষকৈ আপোনাৰ কিছুমান ৰিক্ৰিয়েশ্যনেল ইউজৰ কাৰণে ইউজ হয় আৰু কিছুমান আপোনাৰ কমাৰ্চিয়েল কাৰণে ইউজ হয়। কিন্তু যিবিলাক প্ৰাকৃতিক আছে, আপোনাৰ প্ৰাকৃতিকৰ আপোনাৰ বহুতখিনি আমি যোনটো কওঁ ইক'চিষ্টেম চাৰ্ভিচেছ, এইবিলাক প্ৰভাইড কৰে। ফৰ এক্সাম্পল, যদি আপুনি চাই যিবিলাক প্ৰাকৃতিক জলাশয়বিলাক আছে তাৰ পৰা মানে চাৰি ধৰণৰ ইক'চিষ্টেম চাৰ্ভিচেছ আমি পাওঁ। এটা হ'ল প্ৰভিজনিং বুলি কয়, আমি জলাশয়ত যদি যাওঁ বিভিন্ন ধৰণৰ খাদ্য পাম, বিভিন্ন ধৰণৰ গছ গছনি আমি তাৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ, কিছুমান মেডিচিনেল প্লাণ্টছবিলাক আছে আমি পাব পাৰোঁ। আৰু ছেকেণ্ডটো আপোনাৰ ৰেগুলেটিং কৰে, ক্লাইমেটটো ৰেগুলেট কৰে। তাৰপিছত থাৰ্ডটো হ'ল আপোনাৰ কালচাৰেল ভেলু আছে। আৰু ফিফ্থটো আপোনাৰ কিছুমান ইক'লজিকেল প্ৰচেছক তেওঁলোকে ৰেগুলেট কৰে। তেনেকৈ আমি যদি চাওঁ জলাশয়ৰ বিশেষ কণ্ট্ৰিবিউচন আছে। আৰু কৃত্ৰিমতকৈ বেছি আপোনাৰ যদি চাই প্ৰাকৃতিক যিবিলাক জলাশয়ৰ
2: প্ৰয়োজনীয়তা বেছি হয়। প্ৰমোদ কলিতা, আপুনি এই ক্ষেত্ৰত কি ক'ব?
4: মানে ছাৰে যেনেকৈ ক'লে ইক'চিষ্টেম চাৰ্ভিচেছৰ ওপৰত, তো এটা মানে জলাশয় যেতিয়া থাকিব প্ৰাকৃতিকভাৱে যিটো সৃষ্টি হয় তেনেকুৱা জলাশয় ধৰ আমি এতিয়া এনে জেনেৰেল হেৰিত চাওঁ বহুতে ভাবে যে যিটো বায়'ডাইভাৰ্চিটিৰ হেৰিটো যিটো বেছি ইম্পৰ্টেঞ্চ। কিন্তু আমি যদি মানুহৰ কাৰণে ভাবোঁ, মানে আমি ধৰ কিছু সময়ৰ কাৰণে যদি আমি পাহৰি যাওঁ যে চৰাই চিৰিকটিৰ কাৰণে ধৰ জলাশয়টোৰ প্ৰয়োজনীয়তাৰ কথাটো বেলেগকৈ ৰাখোঁ আৰু মানুহৰ কাৰণে কিয় প্ৰয়োজন, বহুতে ভাবে কি এই যিবিলাক প্ৰাকৃতিকভাৱে ধৰ যিবিলাক ঠাই আছে বেছি মানে জীৱ জন্তু বা হেৰিৰ কাৰণে বেছি মানে প্ৰয়োজনীয়। কিন্তু আমি যদি জলাশয়ৰ ক্ষেত্ৰত চাওঁ মানুহৰ কাৰণে অত্যন্ত প্ৰয়োজন, কিয়নো জলাশয় এতিয়া কি কৰে আপোনাৰ গ্ৰাউণ্ড ৱাটাৰ যিটো আমাৰ ভূৰিষ্ঠৰ জল আছে সেইটো কি কৰে ৰিচাৰ্জ কৰে। মানে ধৰ আমি ধৰ প্ৰায় সদায় আমি গ্ৰাউণ্ড ৱাটাৰ লৈয়ে থাকোঁ, তো সেই বস্তুটো তললৈকে ধৰ যোৱাৰ কাৰণে জলাশয় কি কৰে সহায় কৰে
2: আমি যিটো খোৱা পানী হিচাপে ব্যৱহাৰ কৰোঁ।
4: আৰু একে সময়তে ধৰ এতিয়া গুৱাহাটীৰ ক্ষেত্ৰতে আমি চাওঁ আৰ্টিফিচিয়েল ফ্লাড,

0: বা ফ্লাড কন্ট্রোল, তেতিয়া মানে এটা জলাশয়ৰ কি পানী ধৰণ কৰাৰ ক্ষেত্ৰত ৰিজাৰ্ভ কেপাচিটি বহুত থাকে। তো সেই ধৰণে যদি আমি চাওঁ অসমৰ যদি যিটো জলাশয় 50 হেক্টৰৰ বেছি মানে জলাশয়ৰ ভিতৰত মানে 1100ৰো অধিক মানে জলাশয় আছে আৰু 2.5 হেক্টৰ প্ৰায় 5000 জলাশয় অসমতে আছে। কিন্তু আমি এই জলাশয়সমূহ ক্ৰমান্বয়ে আমাৰ ইয়াত কি হৈছে হ্ৰাস হৈ আছে আৰু যাৰ কাৰণে ধৰক আজি বিভিন্ন ডাঙৰ ডাঙৰ চহৰবিলাকত কি হৈছে পানীৰ নাটনি সৃষ্টি হৈছে। কি কাৰণ হৈছে মানে মানে উন্নয়নৰ যিটো গ্ৰাসত বহুত জলাশয় বা দ ঠাইবিলাক কি হৈছে আমি পুতি কনক্ৰিট কৰিছো যাৰ কাৰণে গ্ৰাউণ্ড ৱাটাৰত মানে যি ধৰণে ধৰক আমি খালি আহৰণ যাব লাগিছিলে যাব পৰা নাই। সেইকাৰণে জলাশয়বিলাক সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন। বিশেষকে আজি যেনেকে ধৰক পেট্ৰলৰ এটা অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে আজি ধৰক 20 বছৰ পাছত চাগে পানীৰ কাৰণে সেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে। তো সেই তাৰ কাৰণে এতিয়াতে যদি আমি জলাশয়সমূহ সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে মানে পেট্ৰলতকৈ পানীৰ ভেলুটো দিনক দিনে বাঢ়ি গৈ
1: থাকে। আমি বাহন ব্যৱহাৰ কৰি কৰিব পাৰোঁ বা তাৰ বেলেগ ধৰণৰ আমি ব্যৱহাৰ কৰিও আমি তাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰোঁ, কিন্তু পানীৰ প্ৰয়োজনখিনি আমি কিহেৰে পূৰণ কৰিম সেইটো নিশ্চয় নাই।
0: সেইটোৱে আৰু একে সময়তে বাকী ছাৰে ক'লে, কিন্তু তাৰ ওপৰত মই খালি এটা কৰিব বিচাৰোঁ যে জলাশয় কি কৰে জীৱিকা দিয়ে মাছমৰীয়া বা যিটো লাইভলিহুড দিয়ে কিছুমানে তাৰ পৰা যেনেকে ক'লে মেডিচিনেল ভেলু কিছুমান ধৰক শাক পাচলি থাকে বা হেৰি থাকে কিছুমান
1: ঔষধি
0: গছ থাকে বা এনেকুৱা শাক পাচলি কালেক্ট কৰি মানুহে কিছুমান ব্যৱসায় বিক্ৰী কৰিব পাৰে কিছুমান পদুম ফুল বা
1: এনেকুৱা
0: ভাল হেৰি সেনেকে মাছমৰীয়া আমাৰ যে দীপৰপুৰৰ ক্ষেত্ৰতে 8-25টা মানে পৰিয়াল হেৰিৰ ওপৰতে জলাশয়ৰ ওপৰতে দি আছে। যদি দৰাবলৰ পক্ষপটত কম মানে মাছমৰীয়াৰ লগতে যিখিনি কুমাৰ মানুহ মানে যিখিনি মাটিৰ বাচন তৈয়াৰ কৰে সেই বিলৰ মাটি লৈ গৈ যিহেতু বিলৰ মাটিটো অলপ আঠা হয় সেইদৰে আমি মাটিৰ বাচন বিলাক তৈয়াৰ কৰে।
1: সেই মাটিটো উঠাই দিলে নিশ্চয় বিলখনো অকমান চাফাও হৈ
0: যায়। নেচাৰেল সিহঁতে মানে মেচিন ইউজ নকৰে, যদি আপুনি হাতেৰে বা এনেকুৱাকে ইউজ কৰে তেতিয়াহ'লে সেইটো মানে বেয়া ইফেক্ট নাথাকে। যদি ধৰক বেছিকে যদি হেৰি কৰিব যায় কিন্তু যিখিনি মানুহে ধৰক পূৰ্বপুৰুষৰ পৰা এনেকে কৰি আহি আছে তেখেতসকলে জানে
1: ট্ৰেডিশ্যনেল
0: যিটো নলেজ আছে দীপৰ বিলতে ইমান মাছ মাৰি থকাৰ পাছতো মাছটো শেষ নহয়, কাৰণ তেখেতসকলৰ এটা ছিষ্টেম থাকে বা কোনটো কৰিলে ভাল হয় কোনটো কৰিলে বেয়া হয়। ট্ৰেডিশ্যনেল নলেজ ছিষ্টেমটোৰ ওপৰত ডিপেণ্ড কৰি বহু জলাশয় এতিয়াও মানে চলি আছে। সেই গোটেই আমি এইটোৱে চাওঁ মানে মানুহৰ কাৰণে বিশেষকে জলাশয়টো অতি গুৰুত্বপূৰ্ণ। আৰু ছাৰে যিটো ক'লে জলবায়ু ভালে ৰখাত সহায় কৰে, জলজীৱবিলাকে কাৰ্বন ডাই অক্সাইড নৰ্মেল ফৰেষ্টতকৈ বেছি গ্ৰহণ কৰি ল'ব পাৰে,
1: কাৰ্বনটো শোধন কৰে
0: শোধন কৰিব পাৰে। তো সেইটোৰ কাৰণে কি হয় পৰিৱেশটো ভালে ৰখাত সহায় কৰে। তো তাৰ কাৰণে কি হয় মানে আমি জলাশয়সমূহ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় হয়। আৰু আমি যদি ধৰি এতিয়া শিলহাকুটো ধৰ এটা সময়ত ডেভেলপমেণ্ট এক্টিভিটিজৰ কাৰণে কি হ'ল প্ৰায় সংকোচন হৈ গ'ল। এতিয়া যিটো যি ধৰণে শিলহাকুটো মহিলাখন যাওঁতে খান্দি আছে সেইটো কিন্তু প্ৰাকৃতিক আগৰ যিটো শিলহাকুৰ অৰিজিনেল যিটো আছিলে অৰিজিনেলটো নোহোৱা হৈ যাব। আপুনি যিটো ক'লে ধৰ মানে মানুহে তৈয়াৰ কৰা জলাশয়লৈ সেইটো কনভাৰ্ট হৈ যাব এতিয়া চাগে, কাৰণ যিটো চাৰে ক'লে জলাশয় এটা হ'লে বহুকেইটা লেয়াৰ থাকে। আমি যেতিয়া চৰাই চাওঁ তেতিয়া চৰাই পক্ষপটো দি চাওঁ কিছুমান চৰাই দ পানীত থাকে, কিছুমান ধৰ বামত থাকে, কিছুমান ছাইডত থাকে,
1: কিছুমান
0: মাছৰ ক্ষেত্ৰতো সেই হয়, আৰু ধৰ কিছুমান ধৰ যেনেকুৱা ধৰ অলপ জেকা জেগাত থাকে সেনেকুৱা বিভিন্ন লেয়াৰৰ টাইপৰ বস্তুবিলাক গোটেই এটা ডাইভাৰ্চিটিটো ফাইল হৈ থাকে। যেতিয়া আপুনি ডাইৰেক্টলি খান্দি দিয়ে যিটো শিলহাকুত মই দেখিছো ডাইৰেক্টলি দ কৰি যদি পুখুৰী টাইপত খান্দি দিয়ে সেই ইকোচিষ্টেমটো এটা
2: সমান কৰি দিওঁ তেতিয়া এবিধে আপুনি পাব। আপুনি যোনটো আমি যে বৈচিত্ৰতা যোনটো আছে ডাইভাৰ্চিটি যোনটো নোহোৱা একেবাৰে নহয়, কিন্তু আমি আমি যোনটো ভাবোঁ যে আগত যদি যিমান বেছি আছিলে তাতকৈ বহুতখিনি কম সম্ভাৱনা থাকে।
1: আপুনি ক'লে যে জলাশয়ৰ এটা প্ৰয়োজনীয়তা আছে যে কালচাৰেল কেনেধৰণে জড়িত,
2: যদি আপুনি চায় বহুতখিনি জলাশয়বিলাক আপোনাৰ যদি বিহুৰ সময়ত মানুহবিলাক মাছ মাৰিব যায় এটা জলাশয় যদি ওচৰত নাথাকে এইবিলাক কালচাৰেল যিবিলাক এক্টিভিটিজ আছে এইবিলাকৰ ওপৰত বহুতখিনি ইম্পেক্ট পৰিব। প্লাছ আপোনাৰ টুৰিজমৰ কথা আছে, বহুতখিনি জলাশয়ৰ পৰা আপোনাৰ ৰেভিনিউটো অৰ্ণ হোৱাৰ চান্স থাকে, মানুহে বহুত দূৰৰ দূৰৰ পৰা মানুহবিলাক আহে, কিছুমান আমাৰ মাইগ্ৰেটৰী বাৰ্ডছবিলাক আহে জলাশয়বিলাকত সেইটো চাবৰ কাৰণে আহে। যেতিয়া চাবৰ কাৰণে আহে ওচৰৰ যিমানখিনি মানুহবিলাক আছে তেওঁলোকৰ
1: উপাৰ্জনৰ
2: মুকলি হয়। আৰু এটা বস্তু হয় যে যদি আপুনি চাই গুৱাহাটীৰ ক্ষেত্ৰত

0: যদি মই আপোনাক কওঁ, এতিয়া যদি মানুহৰ মনটো বেয়া লাগিলে, মনটো বেয়া লাগিলে ক'ত যাম? আপুনি যদি মনটো বহুতে বেয়া লাগিছে, আপুনি এইটো নকয় যে মই মলত যাম
1: ইয়া পানীৰ ওচৰলৈ গৈ ভাল পায়,
0: আটাইতকৈ মানুহ আছে তাতে যাম, আমি তাত পানীৰ ওচৰতে যাম যাতে আমাৰ মনটো অকণমান ভাল লাগি যায়। চ' এটা ৰিক্ৰিয়েশ্যনেল ভেলু আমাৰ জলাশয়বিলাকৰ আছে। আৰু এটা দেখা পোৱা গৈছে যে যদি আপোনাৰ আমি যদি জলাশয় জংঘলৰ যদি ওচৰতে থাকোঁ, আমাৰ মনটো ঠিক থাকে, আমাৰ ষ্ট্ৰেছ লেভেলটো মানে কমি যায়। এইটো ফালৰ পৰা যোনটো আমাৰ মেণ্টেল আৰু ফিজিকেল ৱেলবিঙৰ কাৰণেও জলাশয় যোনটো এটা আমাৰ লেংগুৱেজত এইটো কয় যে ব্লু ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কিনে কওঁ, গ্ৰীণ ব্লু আৰু গ্ৰে ইনফ্ৰাষ্ট্ৰাকচাৰ, জলাশয় সৰু সৰু যিবিলাক পণ্ডবিলাক আছে সেইবিলাকক আমি ব্লু ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কিনে কওঁ। সেইবিলাকৰ কম্বিনেশ্যনত এটা থাকিব লাগিব।
2: আৰু বিশেষকৈ আমাৰ যিটো কৈবৰ্ত্য সমাজ আছে, সমাজ আছে, সেইটো সমাজৰ যিখিনি ধৰ তেখেতলোকৰ ৰীতি নীতি আৰু একে সময়তে বহুখিনি বস্তু মাছৰ সঁজুলিৰ লগতো বহুতখিনি বস্তু জড়িত হৈ থাকে। আলটিমেটলি আমি যেতিয়া এটা কথা চাব যাওঁ যে তেখেতসকলৰ মাছৰ সঁজুলি, তেখেতসকলে মাছ মৰা ধৰণ যিখিনি ট্ৰেডিচনেলি কৰি আহিছে, সেইটো তেখেতসকলৰ এটা কালচাৰ। জলাশয়বিলাক যেতিয়া নোহোৱা হৈ যায় সেই ধৰণৰ বস্তুখিনি আমাৰ পৰা হেৰাই যাব। আৰু আমি যিহেতু গৰু বিহু পালন কৰোঁ, এতিয়া ধৰ বিলৰ ওচৰত যথেষ্টখিনি খাৱনি থাকে, তাৰ কাৰণে কি হয় ওচৰৰ মানুহবিলাকে কি কৰে গৰু পোহে। মানুহে যিটো আগৰ পৰা যিটো পৰম্পৰাগত হেৰি আছিল সেই বস্তুটো নোহোৱা হৈ যাব। আজিকালি বহুত দেখিছো ধৰ জলাশয়বিলাক নোহোৱাৰ কাৰণে ধৰ মটৰেদি মানে গৰু চৰু ধুৱাই
1: পাইপৰে
2: ধুৱাই, তো সেই ট্ৰেডিচনেল হেৰিটো ধৰ হেৰাই যাব। সেইকাৰণে মানে আমাৰ যিখিনি ধৰ জলাশয় থাকে সেই বস্তুখিনি আমি সংৰক্ষণ কৰিলে আমাৰ যিটো, কাৰণ অসমীয়া সমাজ ব্যৱস্থাটো এনেকুৱা যে গোটেই বস্তুটো প্ৰাকৃতিকভাৱে বা খেতি বাতিৰ লগতে বেছিভাগ
1: হেৰিবিলাক জড়িত হৈ আছে আৰু পানীয়ে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে সেইকাৰণে। আৰু কৃত্ৰিম বানপানী, ইয়াৰ লগত জলাশয় সংৰক্ষণৰ সম্পৰ্ক নিশ্চয় আছে।
2: হয়, এতিয়া কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতো আজি যদি জলাশয়সমূহ থাকে তেতিয়াহ'লে এটা ৰিজাৰ্ভাৰ হিচাপে কাম কৰে। আৰু ৰিজাৰ্ভাৰ হিচাপে কাম কৰিলে কি হয়, বৰষুণৰ যিখিনি পানী ধৰ অতিৰিক্ত পানী সেই জলাশয়লৈকে গুচি যায়। আৰু নৰ্মেলি কি হয় আপোনাৰ যিখিনি নেচাৰেলি যিখিনি ধৰ সৃষ্টি হোৱা জলাশয় আছে তাতে ইনলেট আৰু আউটলেট থাকে, মানে পানী সোমাই পানী সোমাই ওলাই যায়। এই চিষ্টেমটো থাকিলে এটা নেচাৰেলি এইটো মানে জীৱিত মানে সেই মানে জলাশয়টো কি হৈ থাকিব দীৰ্ঘদিনৰ কাৰণে ভাল এটা ব্যৱস্থা সংৰক্ষণ হৈ থাকিব।
1: মানে পানী এঠাইত জমা হৈ থাকিলে যিটো এটা মানে কেতিয়াবা বেয়া হোৱাৰ এটা সম্ভাৱনা থাকে সেইটো
2: নোহোৱা যাব। এতিয়া সেইকাৰণে কি হয়, যেতিয়া ধৰ পানী বেছি অতিৰিক্ত পানীখিনি জলাশয়ত জমা হয় আৰু যেতিয়া পানী কমি যায় জলাশয়ৰ পৰা ওলাই গৈ থাকে, সোমাই ওলাই গৈ থাকিলে যেতিয়া এই যিখিনি সময়ৰ কাৰণে বেছি পানী এইখিনি জমা হৈ ৰখাৰ যিটো কেপাচিটি এটা ৱেললেণ্ডত থাকে, আৰু সেইখিনি সময়ৰ কাৰণে কি হয় বানপানী মানে ক্ষেত্ৰত যথেষ্টখিনি সহায় হয় নিয়ন্ত্ৰণ কৰাৰ কাৰণে। এতিয়া গুৱাহাটীত যদি ধৰ আগতে ধৰ শিলকু এটা আছিলে, শিলকু কমি গ'ল, বৰচলা আছিলে, সৰুচলা আছিলে, এনেকুৱা বিভিন্ন জলাশয় আছিলে যিবিলাক ঠাইবিলাক কমি যোৱাৰ কাৰণে এতিয়া কি হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ভয়ংকৰ এটা ৰূপ এতিয়া আমি দেখা পাইছো। আৰু বিভিন্ন দ ঠাইসমূহৰ ক্ষেত্ৰতো
1: এতিয়া আকৌ বহুত বেলেগ বেলেগ অঞ্চলত জলাশয়সমূহ পুতি নতুনকৈ আকৌ অট্টালিকা বনোৱা দেখা গৈছে। নিশ্চয় আকৌ এই ভয়াৱহতা যিটো কৃত্ৰিম বানপানীৰ সেইটো বাঢ়িবহে চাগে
2: বাঢ়িবহে। এতিয়া এনেকুৱা হৈছে মই যেতিয়া মানে ধৰ হেৰি গৈছিলো শিলহকবিল ঠিকে খান্দিছে কিন্তু তাৰ মাটিবিলাক ক'ত গৈ আছে, তাৰ মাটিবিলাক ক'ৰবাত নহয় ক'ৰবাত দ ঠাই আকৌ পুতি আছে, আৰু সেই মাটি কিন্তু ক'তো এই কৰা নাই, তাৰ পৰা লৈ গৈ ক'ৰবাত ফিল আপ কৰি আছে। তো আল্টিমেটলি য'ত মানে আগতে জমা হৈ আছিলে তাত মানে জমা নোহোৱা হয়, এতিয়া সেইখিনি মানে শিল আকৌ জমা, কিন্তু সেইটোতো নাবাঢ়িব। সেইধৰণে মানে গোটেই যদি এতিয়া দীপৰ বিলৰ ক্ষেত্ৰতো চাওঁ, দীপৰ বিলৰ ধৰ প্ৰায় গুৱাহাটীৰ প্ৰেক্ষাপটত যদি দীপৰ বিলখন যদি নাথাকে আজি গুৱাহাটীৰ কৃত্ৰিম বানপানীটো যথেষ্টখিনি আৰু ভয়াৱহ হ'ল হয়। দীপৰ বিলৰ ক্ষেত্ৰত আৰু গুৱাহাটীৰ কৃত্ৰিম বানৰ ক্ষেত্ৰত দুটা বস্তু আমি চাব লাগিব। এটা হ'ল এই জাবৰৰ সমস্যাটোৰ লগত মানে
1: প্লাষ্টিক
2: বা ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্ট চেপাৰে নোহোৱাৰ কাৰণে বহুত প্ৰকল্প এতিয়ালৈকে বিফল হৈ গৈছে, যিখিনি গুৱাহাটী পৌৰ নিগমে কৰি আছিলে। আৰু তাৰ কাৰণে কি হৈছে মিক্সড ৱেষ্ট এটা নিয়াৰ মানে হেৰি হৈছে আৰু সেইটো গৈ এটা ডাম্পিং গ্ৰাউণ্ডৰ সৃষ্টি হৈছে আৰু যিটোৱে দীপৰ বিলখন ধ্বংস কৰি আছে। আৰু একে সময়ত সময়তে এই ধরনের সোর্স নোহার কারণে কি হয়েছে, এই প্লাস্টিক সমূহ গিয়ে কোথাও ড্রেনত পড়েছে, ড্রেন ব্লকেজ হয়েছে, নালাত পড়ে আর নদীবিল গিয়ে আকো ডিপর বিল গেছে, ডিপর বিলের ডেপ্থ কমি গেছে, ডেপ্থ কমি যাওয়ার লগে যেটার ক্যাপাসিটি আগে আসছিল সেই ক্যাপাসিটি তো কমি কমি গিয়ে আছে। তো সেই ধরনের বস্তুবিল গোটাই যেতে চাও এটার লগত সেটার সম্পর্ক আছে আর গোটাই বস্তুটা যেতে কৃত্রিম বানপানীর ক্ষেত্রে গুয়াহাটির সেটা সমাধান করবো, জাবর সমস্যা সমাধান করবো, ওয়াটার রিজার্ভ ক্যাপাসিটি বড়াব লাগবে। এই মানে ধর আমি তো এটা

0: প্ৰাকৃতিক ভাৱে জলাশয়ৰ কথা কৈ আছো, কিন্তু পাৰিলে যিটো আগতে হেৰি কৰিলে যে মানুহে কিছুমান ঠাইত আকৌ ৱাটাৰ ৰিজাৰ্ভ বনাব লাগিব, জলাশয়টো হেৰি কৰিব লাগিব। গতিকে এই গোটেই যদি আমি চাব যাওঁ, জলাশয়ৰ সংখ্যাটো বঢ়ালে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাটো সমাধান হ'ব।
1: আৰু এটা জলাশয়ৰ বিষয়ে মই কওঁ যে জলাশয় অকলে থাকিব নালাগে, মানে যেনেকে তেওঁ ক'লে যে এটা ইনলেট আৰু আউটলেট এটা লাগিব, জলাশয় সদায় এটা ডাঙৰ নদীৰ লগত নহ'লে ওচৰৰ আৰু এটা জলাশয়ৰ লগত কানেক্টেড হ'ব লাগিব। দুটা কাৰণত, এটা হ'ল যে এক্সেচিভ যোনটো বহুতখিনি যদি পানী আহে তেতিয়া পানীটো মানে গুচি যাব, আৰু ছেকেণ্ডটো হ'ল যে আপোনাৰ যিমান মাছৰ পোনাবিলাক হ'ল ইয়াৰ মাছবিলাকৰ এটা জেগাৰ পৰা বেলেগ জেগাত যাব কাৰণে জলাশয় করিডর ভাবিব লাগিব। এই যেগুলা করিডরটো যদি নষ্ট হয়ে যায় তেতিয়া জলাশয়ৰ লগত কানেকশনটো নোহোৱা হয়ে যায়। তার ফলত কি হয় যে যেগুলা আগত যেনেকে আমি কাজিরঙা যদি চাও, কাজিরঙাত যেতিয়া বানপানী হয় গোটেইখিনি ভাল বস্তুবিলাক আহি একদম ফার্টাইল যোনটো মাটি আহি কাজিরঙার গ্রাসলেন্ডটো খুব হেল্প করে, তেনেকুৱাই এই জলাশয়বিলাকক যদি পানীটো বেশি হয় এটার পৰা বেলেগ জায়গাত আপনার মাছ ফাইটো প্ল্যাংটনস আপনার জু প্ল্যাংটনস যেগুলো আছে সৰু সৰু মাইক্রোস্কোপিক অর্গানিজমসবিলাক সেইবিলাক মুভ করব পাৰে। তার ফলতে কি হয় যোনটো বায়োডাইভার্সিটি আছে সেইটো আপনার মেইনটেইন হয়ে থাকে, কিন্তু আপনি যদি কানেকশনটা নোহা করে দিয়ে তেতিয়া তাহাতর ফিউচারের কারণে কিছুমান উদ্ভিদবিলাক
2: প্রাণীবোৰ
1: সেইবিলাক আপনার কি হয় যে তেওঁলোকৰ সংখ্যাটো কমি যায়, কারণ আপনি কিছুমান জায়গা তেতিয়া চাব যে কিছুমান মাছবিলাক নোহা হয়ে গেছে। এইটো অকল মাছ বহুতখিনি মারার কারণে নহয়, কিন্তু এই মাছৰ এতিয়া কবার পৰাটো আহিব লাগিব, মাছ কলোনাইজ করব লাগিব, এইবিলাক আউটলেট ইনলেট বিলাক নোহোৱা হ'ব।
0: আর পানির ধারত যেটা বারিষা পানির ধারত মাছে মানে পোনাটো দিয়ে কণী পাৰে, পানিটো আর একে সময়তে ধর যেটা এনেকে পানি হোলা সোমা করে এটা কিডনি হিসাবত কাম করে, ধর পলুশনটো কন্ট্রোল করা যথেষ্টখানি
1: দীঘলী পুখুরী আপনি দীপৰ বিলৰ লগতে মানে কানেক্টেড আছিল, এটা সময় কানেকশন হওয়ার কারণে কি হয়েছিল পিছত গোটেইখিনি আপনার এটা পল্টন পুখুরী বলে কিনে পল্টন বজারত এটা আছিলে বলে তেনেকে বৰচলা কৰুচলা এনেকে হৈ হৈ দীপৰ বিললৈকে যাব পৰা সময় আছিল,
2: মানে গোটেইবোৰ
1: অধ্যয়ন কৰিবলৈ দৰকাৰ আছে। কিন্তু যদি দীঘলী পুখুৰী এতিয়া বৰ্তমান স্থিতি যদি চাই কোনো ফালৰ পৰাই কানেক্টেড নহয় ব্ৰহ্মপুত্ৰৰ লগত, যাৰ ফলত কি হয় যে দীঘলী পুখুৰীৰ যদি আমি
2: জলস্তৰ যদি বাঢ়ি যায় সেইটো ওলাই যোৱাৰ কোনো
1: এইটো নাই। আৰু প্লাছ মই যদি জীৱ জন্তুৰ কথাটো যদি ভাবো তাতে আপুনি চাব যে বেলেগ বিলতকে এইটো মানে কম আছে, অহা কোনো চান্স নাই আৰু যোৱা কোনো চান্স নাই, সেইকাৰণে মানে যিবিলাক আছে তাতে আবদ্ধ হৈ কিনে বহি আছে, সেইকাৰণে আপুনি যদি তাতে চায় আৰু ইমানখিনি মেনেজড হয় এইটো যেনেকে অলমষ্ট কৃত্ৰিম জলাশয় নিচিনাই হৈ গৈছে এইটো, কিন্তু এতিয়াও কিছুমান আপুনি যদি তাতে যায় কাছবিলাক দেখা পাব, কিন্তু এই দীঘলী পুখুৰীৰ কাছবিলাক আপোনাৰ ওচৰৰ যোনটো জোৰ পুখুৰী আছে জোৰ পুখুৰীলৈকেও যাব নোৱাৰে, যদি এইটো কানেকশ্যন এটা থকা হলে তেতিয়া চাগে এই কাছবিলাক অহা যোৱা কৰিব পাৰিলেহেঁতেন। তেতিয়া কি হয় যে যেতিয়া আপোনাৰ কাছবিলাক এটা জাগাৰ পৰা বেলেগ জাগাত যাব, বেলেগ যিবিলাক জীৱ জন্তুবিলাক যাব, তুমি জিনটো ফ্লো হয়, জিন ফ্লো যেতিয়া নহয় যেতিয়া মানে এটাৰ মেলটো বোলে আপোনাৰ এফালে গ'ল আৰু ফিমেলৰ লগত মিটিং কৰি এফালে নতুন প্ৰজন্ম দিলে, কিন্তু এই যদি জিন ফ্লোটো নষ্ট হৈ যায় তেতিয়া মানে কি হয় যে উইদিন তেওঁলোকৰ মাজত প্ৰজনন হয় আৰু যাৰ ফলতে গোটেইখিনি পপুলেশ্যনটো নাইকিয়া হৈ যাব পাৰে। তেনেকে আপোনাৰ যদি আপোনাৰ সোণালী বান্দৰ যদি মনত আছে, যদি আমাৰ মানন্দ যে সোণালী বান্দৰ আছিলে নাইকিয়া হৈ গ'ল, সেইটো প্ৰধান কাৰণটো হ'ল যে তেওঁলোকৰ মাজতে প্ৰজনন হৈছে যাৰ ফলত তেওঁলোকৰ ইনব্ৰিডিং ডিপ্ৰেশ্যন হৈ কিনে পপুলেশ্যনটো নাইকিয়া হৈ
2: গৈছে।
1: তেনেকে এই সৰু সৰু জলাশয়বিলাকতো বস্তু হ'ব পাৰে বুলি মই শংকিত হৈ আছো।
0: এতিয়া জলাশয় ক্ষেত্ৰত ইণ্টাৰনেশ্যনেলিও ধৰ আন্তঃৰাষ্ট্ৰীয়ভাৱেও যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে, এইটো ৰামচাৰ ক্ষেত্ৰ হিচাপে মানে স্বীকৃতি দিয়াৰ যিটো
2: আমাৰ ইয়াত যে তেনেকুৱা এটা অঞ্চল আছে বহুতে নাজানেও,
0: হয় দীপৰ বিলখন ৰামচাৰ

0: চামগুৰি বিল, তিনিচুকীয়াৰ তাতোতো বহুত
1: চৰাইখিনি
0: আহে তাতে।
1: সেই ক্ৰাইটেৰিয়াখিনি ফিলফিল হোৱাৰ পাছতো ধৰ আমাৰ ইয়াত যে সেই ধৰণৰ ব্যৱস্থাখিনি আমি কৰিব পৰা নাই আৰু বঢ়াব পৰা নাই। আজি তামিলনাডুত বাঢ়ি গৈ আছে, 2014 চনত কিমান কেইখন আছিল, এতিয়া 50খনৰ অধিক মানে ৰামচাৰ ক্ষেত্ৰ 2014 চনৰ পৰা বাঢ়িলে। আৰু ভাৰত চৰকাৰে সেই হিচাপে যিটো পদক্ষেপ বাকী এইবিলাকে লৈছে, সেই ক্ষেত্ৰত অসম ক'ৰবাত নহয় ক'ৰবাত জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত পিছ পৰি আছে। এতিয়া 50 হেক্টৰৰ ওপৰত যদি 1100 জলাশয় এতিয়াও আছে এজ পাৰ মানে আছাম ষ্টেট পৰ্টেলৰ মতে, আৰু যদি নেশ্যনেল ইনভেণ্টৰী ৱেটলেণ্ডৰ মতেতো আপোনাৰ 2.5 হেক্টৰে প্ৰায় 5000ৰ ওচৰে ওচৰে ৱেটলেণ্ড আছে। গতিকে ইমান ৱেটলেণ্ড থকাৰ পাছতো আমি এতিয়া সংৰক্ষণৰ ব্যৱস্থাটো ঠিক কৰিব নোৱাৰোঁ। জলাশয়বিলাক এটা সময়ত কি হ'ব, নোহোৱা হৈ যাব,
2: জলাশয়বিলাকত আপোনাৰ ডায়েটমছ বুলি এটা এলগি থাকে। তেওঁলোক কি কৰে যে আমি কৈ থাকো যে কল গছে অক্সিজেন দিয়ে, কিন্তু মই আপোনাক যদি কওঁ যে আমি প্ৰত্যেক চতুৰ্থ যোনটো আমি উশাহটো লৈ আছো, ফোৰ্থ ব্ৰেথটো আমি এটা ডায়েটমছক থেংকছ ক'ব লাগিব, ধন্যবাদ দিব লাগিব, তেওঁলোকে অক্সিজেন প্ৰডিউচ কৰে চাব লাগিব যে জলাশয়ৰ যোনটো ইম্পৰ্টেঞ্চটো অকল এই যিমান যিমানখিনি আমি আজি টপিকছ বিলাকত ডিছকাছ কৰিছো এইটো নহয়, কিন্তু কাৰ্বনৰ ফালৰ পৰাও বহুতখিনি দৰকাৰ,
0: মানে কাৰ্বন পদচিহ্নটো
2: হয়। আৰু জলাশয় যদি নোহোৱা হৈ যায় আপোনাৰ, আমি যোনটো কওঁ যে কাৰ্বনটো বাঢ়িবই আপোনাৰ, বিকজ কি হয় যে জলাশয়বিলাকত যোনটো তলৰ মাটি
0: আছে,
2: মাটিৰ আপোনাৰ কাৰ্বনটো ষ্টৰ হৈ আছে, চ' এইটো আৰু বহুত চিৰ দিনৰ কালৰ কাৰণে থাকিব এইটো মাটিটো। আৰু যদি আপুনি গোটেইখিনি পুতি দিয়ে ইয়াত জলাশয়বিলাক যদি বেলেগ ক'ত কনভাৰ্ট কৰি দিয়ে, তেতিয়া এই কাৰ্বনটো মানে নোহোৱা হৈ যায়। আৰু এটা জলাশয়ৰ এইটো আছে যে জলাশয়ে আপোনাৰ 20-30% জলাশয়বিলাকে মিথেন প্ৰডিউচ কৰে। মিথেনটো হ'ল আপোনাৰ কাৰ্বন ডাই অক্সাইডতকৈও বেছি মানে পটেণ্ট যোনটো গ্ৰীণ হাউচ ইফেক্ট কৰে। আৰু দুটাই আছে মানে ইয়াৰ, এটা এটা হ'ল আপোনাৰ কাৰ্বনটো মানে অলমষ্ট আপোনাৰ যোনটো ট্ৰপিকেল ফৰেষ্টৰ নিচিনাই ই মানে ছিকুৱেষ্ট্ৰেশ্যন কৰি ৰাখিব পাৰে, কিন্তু ছেকেণ্ডলি আপোনাৰ এই মিথেনটো প্ৰডিউচ কৰিব পাৰে। কাৰণ দুটাই দিশ আছে যদি আমি যদি চাবলৈ যাওঁ, কাৰণে ভালকে যদি মেনেজ কৰোঁ আৰু এই জলাশয়ৰ ইম্পৰ্টেঞ্চটো যদি আমি ডায়েটমছৰ ফালৰ পৰা যদি আমি কওঁ, যদি 20% যদি আমি অক্সিজেন যদি ডায়েটমছ এইবিলাকৰ পৰা পাই আছো, আমি জলাশয়টো সংৰক্ষণ কৰাটো জংঘল সংৰক্ষণ কৰাৰ নিচিনাই হয়, মেবি তাতকে বেছি হয়, বিকজ জলাশয় আৰু এটা কথা কয় যে প্ৰডাক্টিভিটি ৱাইজ জলাশয়টো আপোনাৰ ট্ৰপিকেল ফৰেষ্টতকৈও বেছি
0: হয়, তাতে প্ৰাণীৰ সংখ্যাও বেছি,
2: প্ৰাণীৰ সংখ্যাটো বেছি। গোটেইখিনি যদি বস্তুটো আমি কম্পেয়াৰ কৰোঁ বিভিন্ন ধৰণৰ যিবিলাক আপোনাৰ হেবিটেটছ আছে, তেতিয়া জলাশয়ৰ ইম্পৰ্টেঞ্চটো চাগে আমি ইমানখিনি যিমান গুৰুত্ব দিব লাগিছিলে আমি চাগে ইমানখিনি দিব পৰা নাই। আমি জংঘল গছ গছনি যোনটো দেখা পাওঁ আমি, কিন্তু নেদেখা বস্তুবিলাকো বহুত আছে যোনে কণ্ট্ৰিবিউচনটো কৰি আছে। এইফালে যদি আমি অকণমান সজাগতাটো যদি আনিব পাৰোঁ, তেতিয়া মোক লাগে যে জলাশয়ৰ যোনটো ইম্পৰ্টেঞ্চটো হয় সেইটো আৰু বেছি বাঢ়ি যাব।
1: সেইটোৱে ক'লে এলগি বা ডাইটমছৰ এইটো আজিকালি বিভিন্ন মানে AI ইউজ কৰিও সেই এলগি মেচিনত থৈ সেনেকে মানে কাৰ্বন ছিকুৱেঞ্চৰ পৰা পৰিৱেশটো ভালে ৰখাত আজিকালি ব্যৱহাৰে মানে কৰা আৰম্ভ কৰিছে।
0: কিন্তু
1: মূল কথাটো হ'ল যিটো প্ৰাকৃতিকভাৱে আমি পাই আছো সেই বস্তুটো আমি নষ্ট কৰি আমি কৃত্ৰিমভাৱে সেই বস্তুটো এতিয়া
0: প্ৰয়োজন
1: নাই, কিন্তু কিছুমান যেতিয়া ডাঙৰ অলৰেডি বহুত মানে ডেমেজ হৈ গ'ল, অলৰেডি সেই ষ্টেজলৈ আহিব নোৱাৰে, কিন্তু সেইবিলাক এতিয়া কৃত্ৰিমভাৱে মানে তেখেতসকলে ইউজ কৰা আৰম্ভ কৰিছে। কিন্তু আমাৰ ইয়াততো প্ৰাকৃতিকভাৱে ইমানখিনি আছে, আমি এতিয়াতে যদি আমি এইবিলাক সংৰক্ষণ কৰোঁ সেই ষ্টেজলৈকে আমি যাবই নালাগে।
0: আৰু এটা জলাশয়ত দেখা যায় যে মেটেকাটোৱে আমাৰ উপকাৰ অপকাৰ দুই ধৰণেই কৰে।
2: আৰু যদি চাই যিমানখিনি জলাশয় আছে, জলাশয়ৰ যোনটো মেটেকাটো আমাৰ ইয়াৰ বস্তু নহয়, এইটো বাহিৰৰ পৰা আহিছে, চাউথ আমেৰিকাৰ পৰা আহি কিনে এতিয়া গোটেইখিনি আমাৰ যিমানখিনি জলাশয়
0: আছে
2: সব জেগাত স্প্ৰেড হৈছে। তাৰ ফলতো কি হৈছে, যিবিলাক ওপেন জায়গা আসলে জলাশয়বিল ওপেন আসলে গোটে জলাশয়বিল ঢাকি দিছে, যার ফলতে কি হয়েছে আপনার বায়োলজিক্যাল অক্সিজেন ডিমান্ড যদি কম আমি তলত থাকা যা মাছ ইয়া বেলেগ জীব জন্তুবিল দরকারি হয় এই বিওডিটা কমি গেছে। আর একটা বস্তু আছে যে এক্সেসিভ যদি নিউট্রিয়েন্ট আমি যদি জলাশয়বিল দিও ইউট্রফিকেশন হয়, ইউট্রফিকেশন বলে একটা প্রসেস আছে যত আপনার বহুত এলগাল ব্লুমটা হয়ে যায়, যার ফলতে সেটাও বেয়া।

0: হয়, কিন্তু এইটোৰ কাৰণে আপোনাৰ গোটেই যিবিলাক বেলেগ জীৱ জন্তু আছে তেওঁলোকৰ ওপৰতো বহুতখিনি প্ৰভাৱ পৰে। কিন্তু এইটো এটা অলমষ্ট গোটেই অসমত যিমানখিনি জলাশয় যাওক আপুনি, এই মেটেকাটো এটা ডাঙৰ এটা বিপদ হৈ পৰিছে।
1: এতিয়া দেখা গৈছে যে কিছুমান উদ্যোগ গঢ়ি উঠিছে মেটেকাৰ পৰা, আমি সেই বস্তুখিনি যদি আমি খুব বেছি পৰিমাণে যদি আমি মেটেকাটো আমি উলিয়াব পাৰোঁ তাৰ পৰা, তেতিয়া আমাৰ নিশ্চয় উদ্যোগীসকলো লাভৱান হ'ব আৰু আমাৰ জলাশয়ো আমাৰ সংৰক্ষণ হৈ থাকিব।
2: মেটেকাৰ পৰা যিটো নিমুদ্যোগীকৰণ কৰিলে ধৰক, এতিয়া তাৰ পৰা মেট বনায়, বাস্কেট বনায়, বেগ বনায়, আৰু এতিয়া নতুনকৈ মই নিজে ট্ৰাই কৰিছোঁ মানে ফাৰ্মিং কম্পষ্টত মানে গোবৰ মেটেকা এনেকে দি, তো সেইটোৰ কোৱালিটিটোৰ বেছি ভাল হয়।
1: হয় দেখা গৈছে শিপাটো যিটো দিয়ে নহয় জানো,
2: গোটেইখিনি
1: মানে গোটেইখিনি
2: ইউজ কৰিব পাৰে।
1: হয় মানে কলগছৰ যেনেকে গোটেইবোৰে দিয়ে, ইয়াতো মেটেকাৰ
2: দিব পাৰে, কলগছৰ ঠাইত মেটেকা দিব পাৰে, গছৰ বতৰ জেগাত মেটেকাও দিব পাৰে, তো সেইটো আৰু বেছি মানে ভাল হয়। আৰু খেতি বাতিটো আমি এতিয়া ইউজ কৰোঁ আলু খেতিৰ ওপৰত মইষ্টাৰাইজটো হেৰি কৰাৰ কাৰণে, মেটেকাৰ ব্যৱহাৰ বহুখিনি হেৰি কৰিব পাৰে। কিন্তু সেই হিচাপে ধৰ আমি যিটো মাৰ্কেটখন, আমাৰ ইয়াতো চবতে আজিকালি মেটেকাৰ বহুতখিনি বস্তু বনায়, মইও নিজে বনাওঁ, সেইধৰণে মাৰ্কেটটো মানে হেৰি হৈ উঠা নাই। মাৰ্কেটটো যদি ভালকে পুৰা গঢ়ি উঠে মানে বিশেষকে এক্সপৰ্ট কৰিব পৰা এটা ষ্টেজলৈকে কিছু হৈছে, কিন্তু যিহেতু আমাৰ ইয়াত ৱেটলেণ্ড বেছি আৰু মেটেকাৰ পৰিমাণটো বহুত বেছি, সেই ধৰণৰ বস্তুখিনি হোৱাৰ কাৰণে আৰু বহুখিনি ব্যৱস্থাখিনি গঢ়ি উঠিব লাগিব, যাৰ কাৰণে এই মেটেকাটো যাতে কণ্ট্ৰল কৰিব পাৰে।
1: আজি আমি জলাশয়ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভালেখিনি কথাই পাতিলো, আপোনালোকৰ পৰা বহুতো নজনা কথা জানিলো আমি, আৰু বিভিন্ন দিশ যিবোৰ আমাৰ সাধাৰণ মানুহৰ চকুত নপৰে সেইখিনি আপোনালোকে উনুকিয়াই দিলে। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো, আপোনালোক দুয়োকে ধন্যবাদ জনাইছো, নমস্কাৰ।
3: জলাশয় সংৰক্ষণৰ প্ৰয়োজনীয়তা এই বিষয়ক আলোচনাটি শুনিলে, আলোচনাটিত ভাগ ললে অধ্যাপক নাৰায়ণ শৰ্মা আৰু প্ৰমোদ কলিতাই, আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।
4: নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল, কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠান।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আৰম্ভ কৰিছোঁ অসমীয়া শ্ৰব্য সঁফুৰাৰ গীত। অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে সুনয়না শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা এটি গীত অসীম জ্যোতি বৰুৱাৰ কণ্ঠত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰপুতনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা অনুষ্ঠানত এবাৰ আগবঢ়াইছো বহাগৰ দুপৰীয়া ছবিখনৰ এটি গীত সমৰ হাজৰিকা আৰু ৰিজোৱানা চুলতানাৰ দ্বৈত কণ্ঠত

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো সপোন ছবিখনৰ এটি গীত তৰালী শৰ্মাৰ কণ্ঠত।

0: সপোন ছবিত সেয়া আছিল মঞ্জুস্না মহন্ত। চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতিবছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবেক্ষিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 501 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চোৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱা পানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চল কেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপীল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ কাইলৈ ৰায় প্ৰদান কৰিব। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় প্ৰদানৰ দিন ধাৰ্য কৰিছে। শ্ৰীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ সভাপতিত্বত আজি শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰসূতি আৰু শিশুৰ মৃত্যু সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ কাৰণ বিশ্লেষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। উপস্থিত বিষয়াসকলে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে আন্তঃবিভাগীয় সমন্বয়, সময় উপযোগী স্বাস্থ্যসেৱা প্ৰদান আৰু জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নিৰাপদ মাতৃত্ব আৰু শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সমন্বিত প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব বুলি এই বৈঠকত উল্লেখ কৰা হয়। শ্ৰীভূমি জিলাৰ সহকাৰী আয়ুক্ত শ্ৰীমতী ৰাছিকা ইছলাম, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মতিন্দ্ৰ সূত্ৰধৰ, স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়া আৰু চিকিৎসকৰ লগতে ষ্টাফ নাৰ্ছসকলো উপস্থিত থাকে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ উদ্দেশ্যে আজি চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক

0: অনুষ্ঠিত হয়। চৰাইদেউৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পৌৰহিত্য কৰা এই বৈঠকত আঁচনিখনৰ বাবে লাভ কৰা আবেদনসমূহ পৰ্যালোচনা কৰা হয়। এই প্ৰক্ৰিয়াত স্বচ্ছতা আৰু যোগ্য হিতাধিকাৰীসকলক বাছনি কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত আৰ্থিক সাহায্য আৰু বহনক্ষম জীৱিকাৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াই যুৱ প্ৰজন্মৰ মাজত আত্মসংস্থাপন আৰু উদ্যোগশীলতাক প্ৰসাৰিত কৰাই এই আঁচনিৰ মূল লক্ষ্য। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অন্তৰ্গত গৃহ তালিকাভুক্তি আৰু গৃহ গণনা বিষয়ক ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। প্ৰশিক্ষণৰ আজি সামৰণিৰ দিনা কাৰ্যসূচী হিচাপে ধাৰণাগত দিশসমূহৰ সন্দেহ দূৰীকৰণ বিষয়ক আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পাছতে ব্যৱহাৰিক অধিৱেশনত ক্ষেত্ৰ প্ৰশিক্ষকসকলে আৱাসিক এলেকালৈ গৈ লোকপিয়ল সমীক্ষা প্ৰদৰ্শন কৰে। এই কাৰ্যসূচীত গুৱাহাটীৰ লোকপিয়ল সঞ্চালকালয়ৰ দুগৰাকী উচ্চপদস্থ বিষয়াও উপস্থিত থাকে। সামৰণি অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, বিভিন্ন ৰাজহ চক্ৰৰ বিষয়াসকল, সহকাৰী আয়ুক্ত, জিলা তথ্য বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। আৰম্ভ কৰিছোঁ গজলৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে এয়া আশা ভোছলেৰ।

শ্ৰোতাসকলে গজল শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো আশা ভোছলেৰ কণ্ঠৰ এটি গজল।

ৰাজালৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পণ্ডিত দীননাথ মিশ্ৰৰ কণ্ঠৰ খেয়াল ৰাগ যোগ।

啊，是啊，是啊。

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে পণ্ডিত দীননাথ মিশ্ৰৰ যোগ ৰাগত খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবকধাৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।